আকাশবাণী তেজপুৰ, আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ, আহাৰ মাহৰ আজি 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: মহাত্মা গান্ধীয়ে কৈছিল, মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক পাবলৈ বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাথো প্ৰত্যেকৰে অন্তৰত।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
1: আজিৰ মুকুতামালা আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। ভাল হ'বৰ উপায়: ঈশ্বৰক ভয় কৰা, তেওঁক ৰুষ্ট নকৰিবা। ঈশ্বৰে সকলো ভাল ল'ৰা ছোৱালীক প্ৰীতি কৰে আৰু বেয়াবোৰক ঘৃণা কৰে। তুমি যদি কুপথে যাবলৈ প্ৰীতি নকৰা, তেন্তে ঈশ্বৰে তোমাক আশীৰ্বাদ কৰিব। ভাল ল'ৰা ছোৱালীক সকলোৱে চেনেহ কৰে, কিন্তু বেয়াক কেৱে ভাল নেপায় আৰু বেথাও নকৰে। আলাহীয়া বা অসৎ ল'ৰাই সৈতে সংগ নকৰিবা, কিয়নো তেনে ল'ৰাই সৈতে ফুৰিলে ভালেমান দুৰ্গুণ হয়। খাওঁতে শোওঁতে সকলো কৰ্মতে ঈশ্বৰক চিন্তিবা আৰু প্ৰাৰ্থনা কৰিবা, ঈশ্বৰক ভয় কৰিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা। যিয়ে তেওঁক ভয় কৰে তাক তেওঁ মৰম কৰে আৰু তাৰ ভাল কৰে, কিন্তু যিয়ে তেওঁক ভয় নকৰে তাক মৰম নকৰে, আৰু সেই দেখি সি

0: খাওঁতে শোওঁতে সকলো কৰ্মতে ঈশ্বৰক চিন্তিবা আৰু প্ৰাৰ্থনা কৰিবা, ঈশ্বৰক ভয় কৰিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা। যিয়ে তেওঁক ভয় কৰে তাক তেওঁ মৰম কৰে আৰু তাৰ ভাল কৰে, কিন্তু যিয়ে তেওঁক ভয় নকৰে তাক মৰম নকৰে আৰু সেই দেখি সি বিপদত পৰে। সকলো জ্ঞানী মানুহে ঈশ্বৰক ভয় কৰে। ঈশ্বৰ অতি জ্ঞানী আৰু ন্যায্য। তেওঁৰ বাট সু আৰু যি তেওঁৰ বাটেৰে যায় সিও সু হ'ব। সকলো মানুহ নিশ্চয়কৈ এবেলি মৰিব। সেই দেখি যিকেইদিন জীয়াই থাকা সেইকেইদিন সৎ হৈ থাকিবা আৰু তোমাৰ প্ৰভু পৰমেশ্বৰক এটাই চিত্ত আৰু মনেৰে প্ৰেম কৰা। তাৰ পৰা যেন তুমি মৰিলেও তেওঁ তোমাক সুখ আৰু শান্তি দিয়ে। ধেমালিতকৈ তোমাৰ পুথিক ভাল পাবা, কিয়নো যি ল'ৰাই পুথিক ভাল পায় ভালকৈ পঢ়িবলৈ পুৰুষাৰ্থ কৰে সি শেষত জ্ঞানী হ'ব। কিন্তু যি ধেমালিকহে বৰ ভাল পায় সি নমৰে মানুহলৈকে দুখীয়া হৈ থাকিব। যি ভাল ল'ৰা হয় সি সদায় ধেমালি নকৰি পুথিৰ প্ৰতি মন দিয়ে, সি ঈশ্বৰক আৰু সকলো ভাল মানুহক প্ৰেম কৰে আৰু তাৰ মুখৰ পৰা কেতিয়াও এটিও বেয়া কথা নোলায়। তোমাৰ সময় সৎকৰ্মত ব্যয় কৰিবা। সময় এতিয়া আছে কিন্তু বতাহৰ নিচিনা উৰি শীঘ্ৰেই যাবগৈ। সময় যদি এবেলি গ'ল সি আকৌ উভতি নাহে আৰু এক তিলাৰ্ধ সময়ো সোণৰ ভঁৰাল উবুৰিয়াই দিও কিনিব নোৱাৰি। বেয়া মানুহ আৰু বেয়া ল'ৰাৰ বাট এৰি সৎকৰ্ম কৰা। তোমাক কুবাটৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা, ঈশ্বৰে তোমাৰ কথা শুনিব। যাৰে সৈতে উমলা তাক বেজাৰ নিদিবা, কিন্তু মৰম কৰিবা। ধেমালি কৰাৰ সময়ত অসজ কথা নক'বা, তেহে ঈশ্বৰে আৰু সৎলোকে তোমাক চেনেহ কৰিব। আন মানুহে তোমাক যেনে কৰিলে তুমি ভাল পাবা তুমিও তেনেকৈ তেওঁলোকৰ প্ৰতি কৰিবা। অৰ্থাৎ আন মানুহে তোমাক গালি পাৰিলে তুমি ভাল পাবানে? মৰম কৰিলেহে ভাল পাবা? তেনেকৈ তুমিও ভাবিবা যে মোক গালি পাৰিলে মই যেনেকৈ ভাল নেপাওঁ সিহঁতেও মই গালি পাৰিলে ভাল নেপায়, এতেকে মোৰ নিচিনা মৰম কৰিলেহে ভাল পাব। এই কথা অনুসাৰে তুমি যদি চলা তেহে তুমি সুবাতে গৈছা বুলি জানিবা। এই সংসাৰত তুমি যি কৰ্ম কৰা তাৰেহে ঈশ্বৰে তোমাৰ সুদ সুধিব। অৰ্থাৎ তুমি যদি পৃথিৱীত সৎকৰ্ম কৰা পৰকালতো তাৰ পুৰস্কাৰ পাবা, কিন্তু যদি ইয়াত অসৎকৰ্ম কৰা তোত তাৰ প্ৰতিফল পাবা। যিবোৰ ল'ৰা ছোৱালীয়ে পুথিত মন দিয়ে সিহঁতে সকলোৰে প্ৰশংসা পাব, কিন্তু যাৰ মন পুথিত নাই সি চেকনিহে পাব। মিছা কথা কেতিয়াও নক'বা, চোৰ নকৰিবা আৰু অকাৰণত শপত নেখাবা, কিয়নো এইবোৰ কথা ঈশ্বৰে ভাল নেপায়। যিবোৰে পাপক ভাল পায় তেওঁলোকৰ খোজত ভৰি নিদিবা, এতেকে ঈশ্বৰে তোমাক মৰম কৰিব, সকলো দোষৰ পৰা ৰক্ষা কৰিব আৰু তোমাক অনন্ত সুখ দিব।
1: আজিৰ মুকুতামালা আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন, ৰাগ বৈৰাগী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই বজোৱা বাঁহীত ৰাগ বৈৰাগী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ডলি বৈশ্যৰ কণ্ঠৰ বৰগীত। প্ৰথমে এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

ডলি বৈশ্যৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত দুটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

ডলি বৈশ্যৰ কণ্ঠৰ বৰগীত কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলী খলানীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। পুৱা 7:30 বজাত ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চৈৰ অষ্টম খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:30 বজাত

গান ধাৰাবাহিক সমাগত সময়ৰ পঞ্চম খণ্ড, ৰচনা ডক্টৰ কন্দৰ্প শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানৰ শিল্পী ৰিদীপ দত্ত আৰু অঞ্জু দেৱী, জবা চক্ৰৱৰ্তী, অনুপ হাজৰিকা আৰু ডেইজি দাস, মধুমিতা বৰা ভট্টাচাৰ্য আৰু ৰঞ্জিত কটকী আৰু মানিকী শৰ্মা। পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শব্দ অভিযন্তা হিচাপে কৰ্মসংস্থাপনৰ সুবিধা, এই বিষয়ে ফাৰুক ইকবালৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত অসমৰ কৃষিকাৰ্যত মৌচুমী বায়ুৰ প্ৰভাৱ, এই বিষয়ে আলোচ কৰিব গুৰিয়সী তামুলী আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই, আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 9:15 জিলাৰ ৰেহৰূপ, 9:20 আৰু 10 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, 9:45 অসমা সুষমা অনুষ্ঠানত আলেখ্য জীৱনৰ সুৰৰ তৃতীয় খণ্ড, ৰচনা ৰত্ন ওজাৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আলী আহমেদ হুছেইনৰ কণ্ঠৰ খেয়াল ৰাগ মধুমাচ সাৰং, দিনৰ 1:50 জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বৰ্ণালী দাসৰ কণ্ঠৰ গীত, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25, সন্ধিয়া 7:20 আৰু নিশা 8:30 শ্ৰব্য সপুৰাৰ আধুনিক গীতৰ অনুষ্ঠান, বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠৰ অনুষ্ঠান, পাঠ যোগুতাই শিক্ষা দিছে ডক্টৰ পিঠাৰাণী কাৰে। সন্ধিয়া 6:40 ৰত্ন দাসগুপ্তৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান।

সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাত পূবালীৰ সুৰত জলিমন ৰংপি আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 8:02 বজাত দৃষ্টিপাত। নিশা 9 বজাত চিত্ৰগীত। 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত ডক্টৰ আৰ মাধুৰী দেৱীৰ বীণাবাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM এণ্ডৰ 100.8 MHz।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

মেমথ আৰু মাষ্টাডনছৰ দৰে স্তন্যপায়ীৰ প্ৰাণীও লোপ পাইছিল। অন্যান্য অগণন প্ৰাণী আৰু উদ্ভিদো উভয়নদী হৈছিল আৰু সেইদৰে সিহঁতৰ বিলুপ্তিও ঘটিছিল। ভূস্তৰত সংৰক্ষিত জীৱাশ্মৰ পৰা আমি সিহঁতৰ বিষয়ে আজি জানিব পাৰিছোঁ। বিলুপ্তি অপৰিৱৰ্তনীয়, ই হ'ল বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ অংশ, যি প্ৰক্ৰিয়াই উন্নত জীৱপ্ৰজাতিৰ জন্ম দিছে। এই প্ৰক্ৰিয়া লাখ লাখ বছৰ জোৰা এক বিস্তৃত সময় ধৰি সংঘটিত হৈছে। বিৱৰ্তন তত্ত্বৰ জন্মদাতা চাৰ্লছ ডাৰউইনৰ এক মহত্তম অৱদান হ'ল প্ৰাকৃতিক নিৰ্বাচন, যাক আমি বিৱৰ্তন আৰু নতুন নতুন জীৱপ্ৰজাতিৰ উৎপত্তিৰ যুক্তিবাদী বিশ্লেষণ বুলিও ক'ব পাৰোঁ। নতুন প্ৰজাতিৰ সফলতাৰ কাৰণ হ'ল সিহঁতে পৰিৱেশ অনুসৰি জীৱন ধাৰণ আৰু বংশবৃদ্ধিৰ বাবে নিজকে খাপ খুৱাই ল'ব পাৰে। মানুহৰ উৎপত্তিৰ বহু পূৰ্বে লাখ লাখ বছৰ জুৰি অনেক প্ৰজাতিৰ বিলুপ্তি ঘটিছিল। আদিম মানৱে প্ৰকৃতিৰ সৈতে খাপ খাই বনবাস কৰিছিল আৰু প্ৰাণীৰ বিলুপ্তিৰ প্ৰধান কাৰণ হোৱা নাছিল। যি কি নহওক, বিশ্বব্যাপী হোৱা সভ্যতাৰ বিস্তাৰ আৰু প্ৰকৃতিৰ বৰ্ধিত শোষণৰ ফলত বন্য জীৱনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰে। চিকাৰ, পৰিৱেশৰ পৰিৱৰ্তন, বাসভূমিৰ বিনষ্ট সাধন, মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ, জনসংখ্যা বৃদ্ধি, এইসমূহে প্ৰাণীজগতৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। ক্ৰমবিকাশ প্ৰক্ৰিয়াৰ অংশ হিচাপে কিছুমান প্ৰজাতি বিলুপ্ত হয়, কাৰণ পৰিৱৰ্তিত পৰিৱেশত নিজকে অধিক খাপ খুৱাই ল'ব পৰা উন্নত প্ৰজাতিয়ে বিলুপ্ত প্ৰজাতিৰ ঠাই গ্ৰহণ কৰে। কিন্তু আধুনিক যুগত মানুহৰ ধ্বংসাত্মক কাৰ্যৰ পৰিণতি হিচাপে বহুত প্ৰজাতি ইতিমধ্যে লোপ পাইছে বা পাবলৈ আগবাঢ়িছে। ডোডো, পেছেঞ্জাৰ পিজন আৰু চিতাবাঘ আদি প্ৰাণী বিৱৰ্তনৰ ফলত বিলুপ্ত হোৱা নাই, মানুহে চিকাৰ কৰি সিহঁতক বিলুপ্ত কৰিছে। উদ্যোগীকৰণ আৰু সম্পদৰ দ্ৰুত আহৰণৰ ফলত মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীজগত বিপদৰ সন্মুখীন হৈছে আৰু ফলত বহুত প্ৰজাতি বিলুপ্ত হৈছে আৰু বহুতো বিলুপ্তিৰ পথত। বন্য বিন্যাস হ'ল বন্যপ্ৰাণী বিলুপ্তিৰ প্ৰধান কাৰণসমূহৰ এটা। জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰাজিৰ বৰ্ধিত প্ৰয়োজনৰ লগে লগে কৃষিকৰ্মৰ বাবে মানুহৰ বাসস্থান আৰু ঘৰচীয়া প্ৰাণীৰ চৰণীয়া পথাৰ হিচাপে বনাঞ্চল পৰিষ্কাৰ কৰা বা অধিগ্ৰহণ হ'ব লাগিছে। প্ৰাকৃতিক সম্পদৰাজিৰ শোষণত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি আৰু মানৱ প্ৰগতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। বনাঞ্চলৰ গছ গছনি কাটি গৃহ নিৰ্মাণ আৰু আচবাবৰ বাবে কাঠ আৰু জুই জ্বলাবলৈ খৰি আহৰণ কৰা হয়। উদ্যোগৰ বাবে বৃহৎ পৰিমাণৰ বনসম্পদৰ প্ৰয়োজন হয়, যেনে কাগজৰ বাবে কাঠ, গম, আঠা আৰু ধূনা সংগ্ৰহ, খনিজ সম্পদৰ বাবে বনাঞ্চলত খনন কাৰ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী আহৰণ আদিকে কৰি বিভিন্ন কাৰ্য চলি আছে। বাসভূমিৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়। বন্যপ্ৰাণীৰ বাবে অন্য একো উপায় নাই, হয় সিহঁতৰ পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, নহয় অন্য ঠাইলৈ যাব লাগিব, আৰু নহ'লে মৃত্যুক সাৱটি ল'ব লাগিব। সমগ্ৰ দেশজুৰি হোৱা বিস্তৃত বাসভূমিৰ বিন্যাসৰ ফলত বহুবিধ প্ৰজাতিৰ সংখ্যা কমি আহিছে, বিৰল আৰু বিপন্ন হৈছে। প্ৰগতি আৰু প্ৰাচুৰ্যৰ আহৰণৰ দৌৰত মানৱ জাতিয়ে আজি প্ৰকৃতিৰ ভাৰসাম্যত আঘাত আনিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য

0: মানুহ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ মিনিটত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে অকলেণ্ডত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। দেশৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৃত্ৰিম বুদ্ধিমত্তাক সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত স্বদেশী ষ্টিল্থ ফ্ৰিগেট মহেন্দ্ৰগিৰি F-38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তৰ্ভুক্ত কৰিব আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

0: প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি সশস্ত্ৰ বাহিনীক নতুন প্ৰযুক্তিৰে নিজকে সাজু ৰাখিবলৈ আহ্বান জনায়। চৰকাৰে অতি শীঘ্ৰে E85 নামৰ এক নতুন ইন্ধন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰা অনুসৰি এই ইন্ধনবিধৰ দাম সাধাৰণ E20 পেট্ৰলতকৈ প্ৰতি লিটাৰত প্ৰায় 20 টকা কম হ'ব। অৱশ্যে এই ইন্ধন কেৱল বিশেষভাৱে E85 ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা বাহনতহে ব্যৱহাৰ কৰিব পৰা যাব। এটা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে উপভোক্তাসকলক আৰ্থিক সকাহ দিয়াৰ লগতে চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচীক আগবঢ়াই নিয়া। স্পেইন ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত দলটোৱে বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে স্পেইনক অগ্ৰগতি দিয়ে যদিও 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে বেলজিয়ামৰ হৈ সমতা স্থাপন কৰে। 88 মিনিটত মিকেল মেৰিনোৱে স্পেইনৰ হৈ বিজয়সূচক গ'লটো কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰি ফ্ৰান্সে ইতিমধ্যে ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। আজি নিশা মিয়ামি গাৰ্ডেন্সত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ সন্মুখীন হ'ব। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত আজি চেক গণৰাজ্যৰ কেৰলিনা মুছোভা নিজ দেশৰেই লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লণ্ডনত আজি খেলুৱৈ দুগৰাকীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ জয়ৰ লক্ষ্যৰে কোৰ্টত নামিব। ছেমি ফাইনেলত নস্কোভাই ইউক্ৰেইনৰ মাৰ্টা কষ্টিউকক আৰু মুছোভাই আমেৰিকাৰ ককো গফক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। ইপিনে পুৰুষৰ একক শাখাৰ ফাইনেলত কাইলৈ বিশ্ব শীৰ্ষস্থানৰ খেলুৱৈ জানিক সিনাৰ জাৰ্মানীৰ এলেকজেণ্ডাৰ জেভেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিনাৰে ছেমি ফাইনেলত 7 বাৰৰ খিতাপজয়ী নোভাক জকোভিচক পৰাস্ত কৰাৰ বিপৰীতে জেভেৰেভে ব্ৰিটিছ খেলুৱৈ আৰ্থাৰ ফেৰিক পৰাস্ত কৰি নিজৰ কেৰিয়াৰৰ প্ৰথম উইম্বলডন ফাইনেলত স্থান সুনিশ্চিত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে অকলেণ্ডত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। দেশৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৃত্ৰিম বুদ্ধিমত্তাক সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত স্বদেশী ষ্টিল্থ ফ্ৰিগেট মহেন্দ্ৰগিৰি F-38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তৰ্ভুক্ত কৰিব আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: যোগদান কৰিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই। সেয়া আছিল 1962 চনৰ কথা। সেই বছৰৰ 20 অক্টোবৰত চীনে বমদিলা আক্ৰমণ কৰাৰ সময়ত ডক্টৰ ভূপেন হাজৰিকা আছিল সৈন্যসকলৰ মাজত। ইতিমধ্যে তেজপুৰৰ সকলো বাসিন্দা স্থানান্তৰিত হৈছে। 21 অক্টোবৰত বিপৰ্যস্ত সীমান্তৰ নিৰ্মম শোকাবহ দৃশ্যৰাজিৰ অভূতপূৰ্ব অভিজ্ঞতাবোৰ লৈ আহি ডক্টৰ ভূপেন হাজৰিকাই আকাশবাণী গুৱাহাটী কেন্দ্ৰত এটা অনুষ্ঠান পৰিৱেশনৰ পৰিকল্পনা কৰিলে। সেই সময়ৰ কেন্দ্ৰ সঞ্চালক গোপাল দাসে তেখেতৰ প্ৰস্তাৱত লগে লগে অতি আগ্ৰহ আৰু কৃতজ্ঞতাৰে অনুষ্ঠানটো কৰাৰ সকলো সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰিলে। সন্ধিয়া 5:30 বজাত ভূপেন হাজৰিকা ৰেকৰ্ডিঙৰ বাবে ষ্টুডিঅ'ত সোমাল। যুদ্ধাক্ৰান্ত সীমান্ত ভ্ৰমণৰ জ্বলন্ত অভিজ্ঞতাৰ কাহিনীবোৰ তেখেতে হৃদয়ৰ সমস্ত আবেগ ঢালি কৈ গৈছিল। কিছু কথা তেখেতে মাজে মাজে সুৰেৰে গাইছিল, কিছু কথা গদ্য কিছু সুৰত নিবেদন কৰিছিল। ৰেকৰ্ডিঙৰ মাজতে তেখেতৰ কণ্ঠ মাজে মাজে বেদনাহত হৈ যেন ভাঙি পৰিছিল। অনুষ্ঠানটি সেইদিনা সন্ধিয়া 7:15 বজাত প্ৰচাৰিত হৈছিল। সমগ্ৰ অসমবাসী সেই সময়ত বিষণ্ন সংকটাপন্ন। অসমৰ মানুহৰ মনবোৰ সেই সময়ত আছিল বিমূঢ় বেদনাক্লিষ্ট, সমুখ যেন অন্ধকাৰাচ্ছন্ন। তেনে সময়ত ডক্টৰ ভূপেন হাজৰিকাৰ সেই কথা আৰু গীতে কন্দুৱাইছিল সহস্ৰজন লোকক, কিন্তু লগতে মানুহক দিছিল মনোবল পৰিস্থিতিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ সাহস। সেই সন্ধিয়া সহস্ৰ ক্ৰন্দনাটোৰ শ্ৰোতাৰ ভিতৰত অন্যতম আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। অনুষ্ঠানটি শুনি থাকোঁতে তেখেতে হুকহুকাই কান্দিছিল। অনুষ্ঠান শেষ হোৱাৰ লগে লগে তেখেতে কেন্দ্ৰ সঞ্চালক গোপাল দাসলৈ ফোন কৰি অনুষ্ঠানৰ প্ৰশংসা কৰিবলৈ গৈ ফোনতে ভাগি পৰি আকৌ কান্দি পেলাইছিল। সেই কথা পাছদিনা কেন্দ্ৰ সঞ্চালক গোপাল দাসে প্ৰকাশ কৰিছিল সকলোৰে আগত। 1962 চনৰ যুদ্ধৰ পটভূমিত ৰচিত গীতকেইটিৰ উপৰিও আৰু বহুতো গীতত দেশ আৰু জাতিৰ প্ৰতি ভূপেন হাজৰিকাৰ গভীৰ ভালপোৱা আৰু দায়বদ্ধতা প্ৰকাশ পাইছে। যুদ্ধবিৰোধী আৰু দেশপ্ৰেমমূলক এই গীতকেইটিৰ উপৰিও যুদ্ধক্ষেত্ৰ ভ্ৰমণ কৰি আহি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা গীতেৰে কথাৰে যিটো ভ্ৰমণ বৃত্তান্ত আৰু যুদ্ধক্ষেত্ৰৰ বিৱৰণী প্ৰচাৰ কৰিছিল তাত প্ৰকাশ পাইছিল দেশপ্ৰেমিক ভূপেন হাজৰিকাৰ মৰ্মবেদনা আৰু যুদ্ধ বিধ্বস্ত অঞ্চলৰ ৰাইজৰ দুখ বেদনা। এজন প্ৰকৃত দেশপ্ৰেমী আৰু জনদৰদী শিল্পীৰ বাবে নিজ দেশ আৰু দেশবাসীৰ স্বাৰ্থ, সুৰক্ষা আৰু নিৰাপত্তা যে সকলো আদৰ্শৰ ঊৰ্ধত, বুকু হমহম কৰে কত জোৱানৰ মৃত্যু হ'ল, ৰণক্লান্ত নহওঁ তপ্ত তীখাৰে আদিৰ দৰে গীত তাৰেই প্ৰমাণ। দেশৰ অখণ্ডতা আৰু জনগণৰ নিৰাপত্তাৰ প্ৰশ্নত কোনো শক্তি আৰু আদৰ্শৰ সৈতে যে কোনো আপোচ হ'ব নোৱাৰে, এই গীতকেইটিয়ে আমাক চিৰকাল সকীয়াই থাকিব। প্ৰিয় শ্ৰোতা, আজি বিশ্ব জনসংখ্যা দিৱস। এই দিৱস লগতে এই বৰ্ষৰ মূল বিষয় সম্পৰ্কে আজি আমাক কৈছে স্বায়ত্তশাসিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ডক্টৰ সৌৰভ প্ৰাণ শৰ্মাই।
1: আজি 11 জুলাই বিশ্ব জনসংখ্যা দিৱস। জনসংখ্যা কেৱল এখন দেশৰ লোকসংখ্যাৰ পৰিসংখ্যা নহয়, জনসংখ্যাই হৈছে এখন দেশৰ মানৱ সম্পদ, উন্নয়নৰ চালিকা শক্তি আৰু ভৱিষ্যতৰ ভেটি। সেয়ে জনসংখ্যাৰ প্ৰশ্নটো কেৱল সংখ্যাৰ প্ৰশ্ন নহয়, ই মানৱ উন্নয়ন, স্বাস্থ্য, শিক্ষা, সমতা আৰু বহনক্ষম ভৱিষ্যতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বিশ্ব জনসংখ্যা দিৱস পালন কৰাৰ সূচনা হয় 1989 চনত। 1987 চনৰ 11 জুলাই বিশ্ব জনসংখ্যাই প্ৰথমবাৰৰ বাবে 500 কোটি স্পৰ্শ কৰিছিল। এই ঐতিহাসিক ঘটনাক ডে অফ 5 বিলিয়ন হিচাপে চিহ্নিত কৰি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বা UNDP-ৰ পৰিচালনা পৰিষদে 11 জুলাইক বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পিছলৈ ৰাষ্ট্ৰসংঘই এই উদ্যোগক সমৰ্থন জনায় আৰু তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতেই এই দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ বিশ্ব জনসংখ্যা দিৱসৰ প্ৰতিপাদ্য হৈছে ৰিয়েলাইজিং দ্য হোপছ এণ্ড এছপাইৰেশ্যন অফ ইয়ং পিপুল টুডে এণ্ড ফৰ দ্য ফিউচাৰ, অৰ্থাৎ যুৱ প্ৰজন্মৰ আশা, আকাংক্ষা আৰু সপোনক আজি আৰু ভৱিষ্যতৰ বাবে বাস্তৱ ৰূপ দিয়া। এই প্ৰতিপাদ্যই আমাৰ মনত এক গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনে। এখন দেশৰ প্ৰকৃত শক্তি তাৰ যুৱ সমাজ। যুৱক যুৱতীক যদি গুণগত শিক্ষা, উন্নত স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, উদ্ভাৱনৰ সুযোগ, সুৰক্ষিত পৰিৱেশ আৰু মৰ্যাদাপূৰ্ণ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব পাৰি, তেন্তে সেই দেশৰ উন্নয়নৰ গতি বহুগুণে বৃদ্ধি পাব। এই ক্ষেত্ৰত ভাৰতৰ অৱস্থান বিশেষভাৱে উল্লেখযোগ্য। আজি বিশ্বৰ মুঠ যুৱ জনসংখ্যাৰ প্ৰায় 20% ভাৰতত বাস কৰে। এই বৃহৎ যুৱশক্তি আমাৰ বাবে এক অপূৰ্ব সুযোগ। অৰ্থনীতিবিদসকলে ইয়াক জনমিতিক লাভাংশ বা ডেমোগ্ৰাফিক ডিভিডেণ্ড বুলি অভিহিত কৰে, কিন্তু এই সুবিধা তেতিয়াহে বাস্তৱ উন্নয়নত

চক্ৰেটিছে কৈছিল, শত্ৰু নিধন কৰাৰ প্ৰধান তৰোৱাল হৈছে বিবেক, বিবেচনা আৰু মনৰ স্থিৰতা। ডক্টৰ ভূপেন হাজৰিকা, যিসকল ব্যক্তিৰ অনবদ্য অৱদানেৰে আকাশবাণী গুৱাহাটী আজিৰ পৰ্যায়ত উপনীত হৈছে, সেইসকলৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকা অন্যতম। 1948 চনৰ প্ৰতিষ্ঠাকালত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰত প্ৰগ্ৰেম এছিষ্টেণ্ট হিচাপে

0: পৰিণত হ'ব যেতিয়া আমি আমাৰ যুৱ সমাজক উপযুক্ত শিক্ষা, দক্ষতা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব পাৰিম। এই লক্ষ্য বাস্তৱত ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এক নতুন দিশ দেখুৱাইছে। এই নীতিয়ে কেৱল ডিগ্ৰী লাভত গুৰুত্ব নিদি দক্ষতা, গৱেষণা, উদ্ভাৱন, উদ্যোগিতা, ডিজিটেল সাক্ষৰতা, সমালোচনামূলক চিন্তা শক্তি আৰু মূল্যবোধক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে আত্মনিৰ্ভয়, সৃষ্টিশীল আৰু বিশ্বমানৰ মানৱ সম্পদ গঢ়ি তোলা। একেদৰে বিকশিত ভাৰত 2047ৰ লক্ষ্য হৈছে স্বাধীনতাৰ শতবৰ্ষত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। এই লক্ষ্য সফল কৰিবলৈ হ'লে আমাৰ যুৱ সমাজক সুস্থ, শিক্ষিত, দক্ষ, উদ্ভাৱনী আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাটো অতি প্ৰয়োজন। আহক, বিশ্ব জনসংখ্যা দিৱসৰ এই তাৎপৰ্যপূৰ্ণ ক্ষণত আমি সকলোৱে একেলগে প্ৰতিশ্ৰুতি লওঁ, যুৱ প্ৰজন্মৰ আশা, সপোন আৰু সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ শিক্ষা, স্বাস্থ্য, সমতা, দক্ষতা আৰু মানৱীয় মূল্যবোধৰ প্ৰসাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম। কাৰণ আজিৰ সজাগ আৰু সক্ষম যুৱ সমাজেই কাইলৈ শক্তিশালী অসম, সমৃদ্ধ ভাৰত আৰু বহনক্ষম বিশ্ব গঢ়ি তুলিব। ধন্যবাদ।
1: আমাৰ সৈতে সেয়া আছিল স্বায়ত্তশাসিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ডক্টৰ সৌৰভ প্ৰাণ শৰ্মা। অসমৰ ডিমাহাচাও জিলাৰ ডিমাচা সম্প্ৰদায়ৰ এগৰাকী সমাজকৰ্মী আছিল নিৰুপমা হাগজিৰ। তেখেতে আজীৱন সমাজৰ পিছপৰা মহিলা আৰু শিশুসকলৰ উন্নতিৰ বাবে আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল। ডিমাচা ভাষাৰ নিজা লিপি নোহোৱা হেতুকে তেখেতে অসমীয়া লিপিৰে ডিমাচা ভাষা লিখি ভাষাটোক আগুৱাই নিবলৈ বহু চেষ্টা কৰিছিল। অসমীয়া ভাষাত কেইবাখনো কিতাপ লিখাৰ উপৰি তেখেতে অসমীয়া লিপিৰে ডিমাচা গ্ৰন্থও ৰচনা কৰিছিল। 1948-49 চনত সম্পাদনা কৰা দেৰফনাই নামৰ হাতে লিখা আলোচনীখনত নিৰুপমা হাগজেৰৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল। সেই সময়ত তেখেতৰ নাম আছিল নিৰুপমা হাচেনচা। 1928 চনৰ 14 এপ্ৰিল তাৰিখে কাছাৰ জিলাৰ বিজয়পুৰ নামৰ এখন ঠাইত নিৰুপমা হাগজেৰৰ জন্ম হৈছিল। হাফলঙত প্ৰথম ডিমাচা মহিলা সমিতি গঠন কৰি নাৰী সবলীকৰণৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছিল এইগৰাকী সাহিত্যিকে। তেখেত ৰাজ্যিক সমাজ কল্যাণ বোৰ্ড, ৰাষ্ট্ৰীয় সংহতি পৰিষদ, অসম প্ৰকাশন পৰিষদ, অসম খাদী বোৰ্ডৰ সদস্য আৰু লগতে অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। তেখেতে ৰচনা কৰা কেইখনমান গ্ৰন্থ আছিল ডিমাচা ভাষা শিক্ষা, ডিমাচা সংস্কৃতি, ডিমাচা অ আ ক খ, ডিমাচা সাধুকথা ইত্যাদি। 2004 চনত অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা নিৰুপমা হাগজেৰে লাভ কৰিছিল। আজি এগৰাকী সাহিত্যিকৰ স্মৃতি দিৱস। ভাৰতীয় সেনাৰ এগৰাকী বিষয়া ৰামা ৰাঘুবা ৰাণেৰ আজি স্মৃতি দিৱস। তেখেত আছিল কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। 1918 চনৰ 26 জুনত এটি দৰিদ্ৰ পুৰোহিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰামা ৰাঘুবা ৰাণে। 2006 চনৰ 7 নৱেম্বৰত কৰ্ণাটকৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিচত INS চাপাল ৱাৰশ্বিপ মিউজিয়ামৰ কাষতে তেখেতৰ স্মৃতিত এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আছিল পূৰ্ণিমা সিনহা। তেখেতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ অধীনত গৱেষণা কৰিছিল। পূৰ্ণিমা সিনহাক পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমগৰাকী বাংলা মহিলা হিচাপে অভিহিত কৰা হয়। তেখেতে ভূ খনিজৰ ৰঞ্জন ৰশ্মিৰ ক্ৰিষ্টেলোগ্ৰাফীত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল। তেখেতে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ জৈৱ পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰিছিল আৰু অৰিজিন অফ লাইফ নামৰ বিশেষ প্ৰকল্প এটাত যোগদান কৰিছিল। পূৰ্ণিমা সিনহাই ইংৰাজী আৰু বাংলা দুয়োটা ভাষাতে ভালে সংখ্যক কিতাপ ৰচনা কৰিছে। জ্ঞান আৰু বিজ্ঞান নামৰ এখন নিয়মীয়া পত্ৰিকাতো তেখেতে লিখা মেলা কৰিছিল। এইখন হৈছে বংগীয় বিজ্ঞান পৰিষদে প্ৰকাশ কৰা এখন বাংলা ভাষাৰ বৈজ্ঞানিক পত্ৰিকা। বংগীয় বিজ্ঞান পৰিষদৰ প্ৰতিষ্ঠাপক আছিল সত্যেন্দ্ৰনাথ বসু। আজি পূৰ্ণিমা সিনহাৰ স্মৃতি দিৱস। এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী তথা নেপথ্য কণ্ঠশিল্পী টুনটুন ওৰফে উমা দেৱী খাত্ৰীৰ আজি উপজাদিন। টুনটুন আছিল তেখেতৰ ৰূপালী পৰ্দাৰ নাম। টুনটুনক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী বুলি আখ্যা দিয়া হয়। ৱামিক আজৰা, নুৰজাহাঁ, ৰাজকুমাৰী খুৰ্শিদ বানু, জহৰাবাই অম্বেৱালী আদি ছবিত গীত গাই বোম্বেৰ সংগীত জগতত তেখেতে এখন নিগাজী আসন তৈয়াৰ কৰি লৈছিল। 5 দশকৰ টুনটুনৰ কৰ্মজীৱনত তেখেতে হিন্দী, উৰ্দু, পাঞ্জাবী আদি বিভিন্ন ভাষাত প্ৰায় 200খন চলচ্চিত্ৰত অভিনয় কৰিছিল।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: কাকা, আমাৰ ঠাইখন জীৱ বৈচিত্ৰৰে ভৰা। ইমান ফুল, ইমান চৰাই চিৰিকটি, ইমানবোৰ উদ্ভিদ, এনে লাগে যেন ইমান চহকী ঠাই আৰু কতো নাই।
1: অকল ইমানেই নে সুশীলা, ইমানবোৰ নৃগোষ্ঠী, উৎসৱ পাৰ্বণ, কৃষ্টি সংস্কৃতি, গীত মাত, বৈচিত্ৰৰ মাজত ঐক্য, তাতে প্ৰকৃতিৰ ইমানবোৰ আয়োজন কাৰ বাবে? কেৱল মানুহৰ বাবেই নহয় জানো। মই কি ভাবোঁ জানা, এই যে বানপানী খহনীয়া, অভাৱ অনাতন, নৈসৰ্গিক শোভা, চৰাইৰ কাকলি, সকলোবোৰেই আমাৰ জীৱন সমৃদ্ধ কৰিছে। সপোন আৰু সংগ্ৰামে আমাৰ মানুহবোৰক হাত ধৰি লৈ ফুৰিছে। জীৱন সংগ্ৰামৰ মাজতে নতুন নতুন চিন্তা ভাৱনাই মানুহৰ নৱজীৱনৰ পাতনিৰ উন্মেষ ঘটায়, উন্নতমানৰ জীৱন উপকৰণৰ সন্ধান দিয়ে। আদিম আৰু অগ্ৰগামী একোখন সমাজৰ পাৰ্থক্য এনেকৈয়ে আহি পৰে। এই অগ্ৰগামী সমাজখনৰ বাবে কোনেও আগতীয়াকৈ সেন্দুৰীয়া আলিবাট বান্ধি নথয়। সমসাময়িক সংঘাত আৰু সংগ্ৰামৰ একোচপৰা মাটি দি পিছৰ পুৰুষৰ বাবে একোটি বাট বন্ধা হয়। আমাৰ আদিম সমাজবোৰেও বহুতো ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহিহে আজিৰ সমাজখন পাইছেহি। প্ৰতিটো জেনেৰেশ্যন, প্ৰতিটো পুৰুষেই তেওঁলোকৰ কালচোৱাক পৃথিৱীৰ অতি কঠিন সময় আৰু সমস্যা জৰ্জৰিত কাল হিচাপে গণ্য কৰে। লগে লগে এনে সমস্যা জৰ্জৰিত জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ হেতুকে নতুন সপোন, নতুন চিন্তাৰ উন্মেষ ঘটাই ভৱিষ্যতৰ নিৰাপত্তা আৰু শান্তিময় পৰিৱেশ ৰচনাৰ সংগ্ৰামত লিপ্ত হয়। মানুহে সাধাৰণতে এৰি অহা দুৰ্দশাগ্ৰস্ত দিনবোৰৰ কথা মনত পেলোৱাতকৈ তেনেচোৱা সময়ৰ কেইটামান সুখকৰ ক্ষণৰ স্মৃতি ৰোমন্থন কৰিহে ভাল পায়। আমাৰ এই অঞ্চলৰ মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ সমাজৰ লোকসকলেও এনে বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আহিছে, বহুতো সংগ্ৰাম কৰিছে আৰু আগলৈও কৰি থাকিব। এই যে বৈচিত্ৰ্যৰ মাজত ঐক্য, ইয়ো একেদিনাই সম্ভৱ হোৱা নাছিল। এই অঞ্চলৰ কেইবাগৰাকীও পুৰুধা ব্যক্তিৰ অবিৰাম প্ৰচেষ্টাৰ ফলতহে ই সম্ভৱ হৈ উঠিছিল।
2: কথা পাতি পাতি সিহঁত একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰ পালেহি। প্ৰশান্তই খুব নিম্ন স্বৰত ক'লে,
3: দাদা, এয়া ব্ৰহ্মপুত্ৰ। নৈয়ে এইফালে আকৌ ওচৰ পেলাইছে। আমাৰ পুৰণি গাঁৱৰ মাটি আকৌ ওলাইছে।
2: অভিজিতে তাৰ গলগলীয়া মাতেৰে ভূপেন হাজৰিকাৰ গীত জুৰিলে, মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ। অভিজিত ল'ৰাটো স্মাৰ্ট, ফূৰ্তিবাজ, লোকঢাক নৰখাকৈ কথা ক'ব পাৰে। প্ৰশান্ত গহীন, স্বল্পভাষী, জোখিমাখি কথা কয়। জোনালী উৎসাহী, তৰালিৰ দুচকুত হাজাৰ স্বপ্নৰ ভিৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইটুকুৰা মুকলি। নতুন ঘাঁহ বন গজি পাৰটো মসৃণ সেউজীয়া হৈ পৰিছে। নতুনকৈ ঘাট এটাও হৈছে। উত্তৰ পাৰৰ পৰা অহা নাওবোৰ ইয়াতে ৰয়, সাধাৰণ বেহা বেপাৰ কৰা মানুহৰ নাও। বালিচৰ পৰাৰ পৰা দূৰৈ ব্ৰহ্মপুত্ৰৰ খুঁটিটো এডাল নীলা ৰিবনৰ দৰে দেখা গৈছে। এটা খুঁটি এইফালে বৈ আহিছে। বালিচৰটোত ৰ'দ পৰি পাতল বাষ্প উৰিছে। দূৰত দুখনমান ক'লা ক'লা নাও দেখা গৈছে, সম্ভৱ মাছমৰীয়াহঁতৰ নাও। আন এখন অলপ আহল বহল নাও লাহে লাহে ঘাটটোৰ ওচৰ চাপি আহিল। প্ৰাঞ্জল জোনালীহঁতে থৰ লাগি ওচৰ চাপি অহা নাওখনলৈ চাই থাকিল। নাও ওচৰ চপাৰ লগে লগে এহাল ছাগলীৰ বেবনি শুনা গ'ল। পাৰ পোৱাৰ লগে লগে ছাগলীবোৰ উফাল মাৰি নাৱৰ পৰা জঁপিয়াই নামি মুকুৰা মুকুৰে পাৰত ঘাঁহ খোৱাত লাগি গ'ল। সৰু সৰু পোৱালিকেইটামানে উফৰি উফৰি জঁপিয়াবলৈ ধৰিলে। ছাগলীৰ জাকটোৰ মাজত সিহঁত আটাইবোৰ এনেয়ে সোমাই পৰিল। জোনালী আৰু তৰালীয়ে দুটামান পোৱালি ধৰি কোচত সোমোৱাই লৈ গাত হাত বোলাই বোলাই মৰম কৰিবলৈ ধৰিলে। খুঁটি মাৰি নাওখন বান্ধি কেইজনমান মানুহ সিহঁতৰ ওচৰ চাপি আহিল। সোনময় নাই সিহঁতৰ ফালে চাই থাকিল।
4: ৰাধা দাইটিনে?
5: হয়, তোমালোক?
4: মোক চিনি পাইছেনে বাৰু দাইটি?
2: ৰাধা দাইটিয়ে আগে কামিজচুৰীয়া পিন্ধিছিল। মানুহজনৰ বয়স হৈছে, পাছে পিন্ধনত এতিয়া তাহানিৰ পোচাক পৰিচ্ছদ নাই। এতিয়া লং পেণ্ট পিন্ধিছে, গাত হাফচাৰ্ট, ডিঙিত গামোচা। মানুহজনে গামোচাৰে মুখ মুচি মুচি সোণমইনালৈ ভালেমান পৰ চাই চিনি পালে।
5: সোণমইনা?
4: হয় দাইটি, বেপাৰ তেনেহ'লে চলিয়ে আছে। সেই সৰুৰে পৰাই আপোনাক এইটো ব্যৱসায়তে দেখা। কাৰবাৰ কেনেকুৱা এতিয়া দাইটি?

0: ভাল। এই মানুহৰ ভোক বাঢ়িল নহয় বোপাই, ভোক যিমানেই বাঢ়ে বেপাৰো সিমানেই বাঢ়ে। পাছে মাল পাবলৈ নাই, বেপাৰীও ঢেৰ হ'ল। উত্তৰ পাৰৰ লগত পুৰণি সমধ আছে বুলিহে এইকেইটাকে পাইছোঁ, মাজুকুচি, ধন্দি, পিছলা, বনপুৰৈ, লোহিতমুখ, শিমলুগুৰিলৈকে যেনিবা চা চিনাকি আছে বুলি চলি আছোঁ। তাতে ইটানগৰৰ বেপাৰীৰো টকা হকা, মাল নাই। আমাৰ এইপাৰে খাৱৰীয়া ঢেৰ, বাটে ঘাটে হোটেল, চবৰে পেটত বৰ ভোকে উগ দিছে। আগে বিয়াই সবাহে চিৰা দৈ কোমল চাউলেৰেই আতিছিল, এতিয়া মাংস নহ'লেই নচলে, বুজিছানে? পাছে তোমালোকৰ ভাল নহয়, এতিয়ানো আছা ক'ত? স্কুলীয়া হৈ থাকোঁতেই দেখা, এতিয়া ডেকাই হ'লা।
1: হয় দাইটি, গাঁও এৰা কেইবাবছৰো হ'ল, দূৰণিৰ চাকৰিলৈ গ'লোঁ, গোটেই গাঁওখন খহনীয়াত উচন হ'ল, আহিবই পৰা নাছিলোঁ।
0: তুমি হপা সেইখন বৰসবাহ নাপালাই, এতিয়া ভগা সবাহত উৰুলি দিবলৈ আহিছা। ককায়েটোৱে গাত বোকাৰ লেও লৈ লৈ পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিলে, তেওঁ তোমালোকৰ মনত নপৰিল, এতিয়া কিহৰ আশাত উভতি আহিছা? কিডাল পাবাহে ইয়াত?
2: মানুহজনে কটাক্ষ কৰিলে সোণময়নাক। সোণময়নাই নীৰৱে মানুহজনৰ মুখলৈ চাই থাকিল। মানুহজনে আৰু কিবা কিবি বকি বকি লগৰকেইটাক ছাগলীজাক আগুৱাই নিবলৈ আদেশ জাৰি কৰিলে। বেবনী আৰু মুকমুকনি তুলি ছাগলীৰ জাকটো আগুৱাই গৈ থাকিল। অত্যন্ত ভাবুক যেন দেখা গ'ল সোণময়নাক। মানুহজনৰ সঁচা অথচ কঠোৰ কথাকেইষাৰে তাক আঘাত কৰিছিল। সুশীলা, জোনালী, তৰালীহঁত কিছু সময়ৰ বাবে কেনিবা আঁতৰি গৈছিল। ঘূৰি আহি সিহঁতে ঘাঁহনিতে বহি চিৰা আৰু গুড়ৰ টোপোলা খুলিলে। অভিজিতহঁতো বহিল। অভিজিতে ধৰিব পাৰিলে সোণময়নাই সেই মানুহজনৰ কথাত কিবা দুখ পাইছে। পৰিৱেশটো সহজ কৰিবৰ বাবে সি সোণময়নাৰ ফালে চাই সুধিলে,
3: দাদা, এই মানুহজনক, মানে সেই ছাগলী বেপাৰীটোক আপুনি কেনেকৈ চিনি পায়?
4: সৰুৰে পৰাই, মোৰ ল'ৰালি কালৰ পৰাই। মানুহজনে যেতিয়া এজাক ছাগলী খেদি খেদি বিহৰা বজাৰলৈ যায়, মই তেওঁৰ পাছে পাছে গৈ থাকোঁ, মনে মনে তেওঁলোকৰ কথা বতৰা শুনি যাওঁ। দূৰ দূৰণিৰ ঠাইৰ বৰ্ণনা যেতিয়া তেওঁৰ লগৰকেইজনক শুনাই যায়, মোৰ মনত তেতিয়া কল্পনাই ঠাই লৈছিল। ভাবিছিলোঁ ডাঙৰ হ'লে ময়ো তেওঁৰ দৰে ইখনৰ পাছত সিখন ঠাই ঘূৰি ফুৰিম, কেতিয়াবা নাৱত উঠি নৈৰ মাজেৰে, কেতিয়াবা খোজকাঢ়ি যাম। সেই সময়ত মোৰ জীৱনৰ লক্ষ্য আছিল ছাগলী বেপাৰী হোৱাৰ। আচ্ছা অভিজিত, তোমাৰ জীৱনৰ লক্ষ্য কি?
3: টাৰ্গেট IAS, বাস খুব খৰচি মাৰি প্ৰতিটো বিষয় পঢ়িম, GK, IQ এইচব ঠিক কৰি ল'ম, বডি লেংগুৱেজ, পাৰ্চনেলিটি বজাই ৰাখি এদিন পৰীক্ষাত বহিম। এই বোকা পানী, বানপানী, অন্ধকাৰ নিশাক এদিন বিদায় দিমেই। চৰকাৰী গাড়ী, বাসভৱন ল'ম, আৰু সামৰ্থ্য অনুযায়ী যি পাৰোঁ এই জন্ম লোৱা গাঁওখনক, অঞ্চলটোক সহায় কৰিম। এই দৰিদ্ৰতা, এই দুৰ্দশাগ্ৰস্ত জীৱনক বিদায় আৰু।
4: প্ৰশান্ত, তোমাৰ?
5: নেভি।
2: প্ৰশান্তই চমুকৈ উত্তৰ দিলে।
4: জোনালী,
6: এই গাঁওখন এৰি কেনিবা যোৱাৰ মোৰ মন নাই মামা। ভাবিছোঁ নৈ আকৌ পলস পেলাই আমাৰ পথাৰবোৰ পাতি দিবই, গাঁৱৰ খেতি খোলা, উৎসৱ পাৰ্বণ এৰি অন্যফালে দেখোন যোৱাৰ মনেই নাযায়।
4: বীৰেণৰ,
7: LP স্কুলৰ মাষ্টৰৰ চাকৰি এটা পালেই মই সুখী হ'ম। নিজে চলাৰ উপৰিও গাঁৱৰ ল'ৰা ছোৱালীবোৰক সৰুৰে পৰাই শিক্ষাৰ প্ৰতি ধাউতি বঢ়াই তোলাৰ মন এটা আছে দাদা।
4: সুশীলা,
8: সমাজ সেৱা।
4: তৰালি,
9: এখন মহাকাশযানত উঠি বিশাল আকাশৰ বুকুৰ গ্ৰহ নক্ষত্ৰবোৰ চাব পৰা হ'লে।
10: ইছ, সেইজনী দেখাতহে টিপচি, সাজে আকৌ হুলুং গছত বা। আমি আছো কেনেকৈ নিজাকৈ নাও এখন বাৰিষাৰ আগে আগে গোটাব পাৰোঁ সেই চিন্তাত তাই আকৌ উঠে মহাকাশযানত।
2: সুশীলাই ভেকাহি মাৰিলে তৰালিক। তৰালিয়ে হেমেনা হেমেন কৰি লেটুখেটু হৈ বহিল। সোণময়নাই সুশীলালৈ চাই কৈ গ'ল,
4: সুশীলা, তৰালীৰ সপোন দেখা মনটোক বাধা নিদিবা। দেখিছা তাইৰ চিন্তা, তাইৰ আকাংক্ষা কিমান মহৎ। অনগ্ৰসৰতা, দৰিদ্ৰতাৰ মাজত সোমাই থাকিও যে তাই ইমান সুন্দৰ চিন্তা কৰিছে তাৰ বাবে তাইক ধন্যবাদ দিয়াই নহয়, উৎসাহিত কৰাৰহে প্ৰয়োজন। এই দৰিদ্ৰতাৰ মাজতে তাই যদি ভালকৈ পঢ়া শুনা কৰি উচ্চ আকাংক্ষালৈ আগবাঢ়ে, নিশ্চয় তৰালী এদিন ডাঙৰ বিজ্ঞানী হ'বগৈ বুলি মোৰ বিশ্বাস।
10: চৰি কাকা, মই

0: এনেই জোকাইছিলোঁ। তাই পঢ়া শুনাৰ ক্ষেত্ৰত আনে নকৰিলেও সাধ্যানুযায়ী ময়েই সহায় কৰিম।
1: চিৰা চুবাই চুবাই অভিজিতে তলমূৰ কৰিয়ে আকৌ ক'লে,
2: ৰচোন আগতে মোক ডিচি হ'বলৈ দে।
1: তাৰ কথাত ৰস পাই এইবাৰ সকলোৱে একেলগে হাঁহিলে। প্ৰশান্তই এইবাৰ স্বগতোক্তি কৰাৰ দৰে কৈ উঠিল,
3: প্ৰকৃতিৰ কি অপাৰ মহিমা! আমি য'ত এতিয়া বহি আছোঁ সেয়া এদিন আছিল সহাগৰা। হয়তো এদিন এনেকৈয়ে দুদিনৰ পাছত সুদিনে সুহুৰি মাৰিব।
4: তুমি কবিতা চবিতা লিখা নেকি প্ৰশান্ত?
3: নাই নাই দাদা, কবিতা লিখোঁ বুলি ভাবিলেও কবিতা নোলায়।
1: জোনালীয়ে কিবা এটা সুধিবৰ বাবে যেন উচপি চাই আছিল, লক্ষ্য কৰিলে সোণময় নাই। তাৰপাছত তাইলৈ চাই সুধিলে,
4: কোৱাচোন জোনালী, কি ক'ম বুলি ভাবি আছা?
1: সঁহাৰি পাই জোনালী অলপ চুচৰি আগলৈ আহিল।
5: মামা, আমাৰ আইহঁতে কোৱা সাধুটো কিমান সঁচা! মিছা বুলি ভাবিবলৈও টান লাগে, সঁচা বুলি ল'বলৈও একো নাই।
4: কোনটো সাধু?
5: কেলে, ব্ৰহ্মপুত্ৰ নদীখনে যে মটং বিলখনক খহাই নিজৰ বুকুত এবাৰ সুমুৱাই লৈ যে আকৌ ঘূৰি যাব বুলি সাধু এটা আছিল। ৰজা শান্তনুৱে বোলে মৰমৰ পুতেক ব্ৰহ্মপুত্ৰলৈ বুলি বোৱাৰী এজনী অনাৰ মানসেৰে গোটেই দেশ দুনিয়া ঘূৰি ক'তো তেওঁৰ মনে চিতে খোৱা কইনা এজনী বিচাৰি নেপালে। অৱশেষত হেনো কোনোবাই দেখুৱাই দিয়াত মটং বিলকে ৰজাৰ পচন্দ হ'ল। কইনা ৰূপে গুণে বোৱাই কটাই একেবাৰে গোটেইজনী অপেচৰী। তাইৰ কঁকালত বেঙুনীয়া ফুল বচা মেটেকাৰ মেখেলা, বুকুত পদুমকলি, শিৰত সেউজীয়া গুগুল বনৰ কিৰিটি। মৎস্যকন্যাসকলে সদায় নোৱাই ধুৱাই মূৰ আঁচুৰি দিয়ে। ৰাতি ধনগুলৈসকলে হাতত জোৰ লৈ তাইক পহৰা দিয়ে। দিনত ওখ ওখ গছত বহি পক্ষী হবে গোটেই দিনটো ৰখি থাকে। এনেহেন সুন্দৰী কইনাকে ৰজা শান্তনুৱে চাই চিতি পুত্ৰৰ বাবে উপযুক্ত বোৱাৰী পোৱা বুলি ভাবি কইনাঘৰীয়াক বোলে গা ধন স্বৰূপে এনাও সোণ এনাও ৰূপ আগবঢ়াই বিয়াৰ তামোল পাণ কটাইছিলহি। সোণ ৰূপ আনিছিল সোণৰ নাৱত। ৰজাই সেই নাও তাতে ৰূপৰ শিকলিৰে বান্ধি থৈ উভতি গ'ল। উদ্দেশ্য কইনা উলিয়াই নিওঁতেই তাতেই নিব। বিয়াৰ দিনবাৰ চোৱাই সকলো ঠিক ঠাক কৰোঁতেই হেনো অথন্তৰ হ'ল। ভৰ বাৰিষা খাটোৱাল চলা খেৰণী নলনী আটাইকেইজনী বিলকন্যা একেলগ হৈ বোলে মটং বিলক জোকালে। সখী হে, তোমাৰহে দিন আৰু, একেবাৰে জগত বিখ্যাত গুণী জ্ঞানী দৰা পালা তুমি, আমাৰ ফালেহে কোনো চাওতা নাই। জীৱনটো আবিয়ৈ হৈ কটাব লাগিব যেন পাওঁ। চঞ্চলা মটং হেনো সিহঁতৰ কথা শুনি গৰ্বত ফুলি উঠিল। তাই বোলে কৈয়েই পেলালে, এ থোৱা দেও, তেনেকুৱা বুঢ়া দৰাৰ লগত বিয়াত নোসোমাইহে পাৰিছো, তোমালোকেই হোৱাগৈ। কথা বুলিলেই বতাহ! এই কথা বোলে একেবাৰে ব্ৰহ্মপুত্ৰৰ কাণত পৰিলগৈ। ব্ৰহ্মপুত্ৰয়ো এনে অপমান সহিব নোৱাৰি বাপেকৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেওঁ কোনো কালে বিয়া নকৰায়। কিন্তু এনে গৰ্বিতা কন্যাৰ অহংকাৰ সমূল অঞ্চে মোহাৰি সকলো গা ধন উভতাই নিব। হয়ো হয় মামা, ব্ৰহ্মপুত্ৰই মটং বিললৈকে খহাই বিলখনৰ চিনচাপ নাইকিয়া কৰি আকৌ উভতি গ'ল দেখোন। সাধুকথা হলেও কথাবোৰ কেনেকৈ ফলিয়ালে মামা!
4: হয় জোনালী, এনেকুৱা অনেক ৰূপকথা আমাৰ এই অঞ্চলটোত বিয়পি আছে। অকল মটঙেই নহয়, আমাৰ চাৰিওকাষে থকা আটাইবোৰ বিলক লৈ ভালেমান কল্পকাহিনী আছে। অকল সেয়ে নহয়, আমাৰ চাৰিওকাষৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ বিভিন্ন জীৱ জন্তুৰ ওপৰতো এনে কাহিনীৰ সৃষ্টি হৈ আহিছে। ই অন্ধবিশ্বাস নহয়, প্ৰকৃতিক আপোন বুলি ভবাৰ, প্ৰকৃতিক ভাল পোৱাৰ নিদৰ্শনহে। প্ৰতিপত্তিশীল কোনো ব্যক্তি বা ব্যক্তি সমষ্টিয়ে নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবৰ বাবে কেতিয়াবা ক্ৰীড়াৰ নামত, মনোৰঞ্জনৰ নামত, নাইবা হিংসুক জন্তুৰ পৰা ৰাইজৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰাৰ অজুহাতত নিজৰ অভিসন্ধি গোপন ৰাখি বন্য জন্তু চিকাৰৰ প্ৰতি ৰাইজক উৎসাহিত কৰাৰ উদাহৰণ অলেখ আছে। বন্য জন্তু হত্যা কৰি সেইসকল অভিজাত লোকে জন্তুৰ সুন্দৰ ছাল, মূৰ, শিং ইত্যাদি মনোমোহা অভিপ্ৰেত বস্তুকেইপদ সৰকোৱাৰ পাছত আঁতৰি যায়। তেওঁলোকে তাৰ পাছত অন্যান্য অলাগতিয়াল অংগ প্ৰত্যংগবোৰৰ ঔষধি গুণৰ বিষয়ে ভুৱা প্ৰচাৰ চলায়। অজ্ঞ লোকসকলে তেনে জন্তুৰ হাড়, দাঁত, নোম ইত্যাদিকে কঢ়া আজোৰা কৰি সন্তুষ্টি লভে। বাঘ, হৰিণ, গড় ইত্যাদি নিধনৰ গুৰিতে এনেবোৰ লোকৰ অৰিহণা মন কৰিবলগীয়া। অজ্ঞ লোকসকলে আনুষ্ঠানিক ৰূপ লোৱা এনে চিকাৰক লৈ

0: দেশখনৰ গৌৰৱ বঢ়া বুলি বহুদিনলৈ সন্তুষ্টি লভি থকাৰ উপৰিও অসহায় জন্তুক ফাণ্ডত পেলাই হত্যা কৰাটোকে বীৰত্বৰ চিন, সাহসিকতাৰ পৰিচয় বুলি গৌৰৱ অনুভৱ কৰে। বন্যপ্ৰাণী হত্যাক কিন্তু লোকমানসে সহজে গ্ৰহণ নকৰে। সেয়ে এনে অনুষ্ঠানৰ দ্বাৰা লোকজীৱন প্ৰভাৱিত কৰা কোনো লোকগীত ৰূপকথাৰ সৃষ্টি নহয়, হলেও ই মানুহৰ হৃদয়ত স্থায়ী ঠিকনা খোদিত নকৰেগৈ। চিকাৰ অনুষ্ঠানৰ প্ৰভাৱত খুব বেছি কিছুমান অৰ্থহীন মন্ত্ৰৰহে সৃষ্টি হয়। স্বাৰ্থন্মুখী মানুহে ইয়াৰ পৃষ্ঠপোষকতা এৰি এনেবোৰ মন্ত্ৰ অব্যৰ্থ, অধিক শক্তিশালী আৰু নিৰ্ভৰযোগ্য বুলি প্ৰচাৰ চলায়। ইয়াৰ বিপৰীতে আমাৰ এই বন্যপ্ৰাণী উপদ্ৰুত অঞ্চলৰ মানুহে বন্য জীৱ জন্তুৰ সৈতে কেনেকৈ সহাৱস্থান কৰিব লাগে তাক তেওঁলোকৰ অভিজ্ঞতাৰ পৰাই বুজি পাইছিল। ফলত মন্ত্ৰৰ বিপৰীতে সৃষ্টি হ'ল বন্যপ্ৰাণী জগতৰ প্ৰতিটো জীৱ জন্তুক মহিমাবন্দিত কৰি তোলা অজস্ৰ ৰূপকথা, গীত মাত। সৃষ্টি হয় এইবিলাকৰ অপৰূপ সৌন্দৰ্যৰ গুণ গৰিমা। আচাৰ আচৰণৰ নিৰীক্ষণৰ প্ৰতি লক্ষ্য ৰাখি তাক মানৱ সমাজৰ লগত একাকাৰ কৰি পেলোৱা এটাৰ পাছত আন এটা সাধুকথা। ফলত সাধুকথাত সকলো জীৱ জন্তু হৈ পৰে নিজৰ পৰিয়ালৰে এজন। প্ৰাণীবোৰৰ বাহ্যিক অৱয়ৱহে জন্তুৰ, ভিতৰি ভিতৰি সকলো মানুহ হৈ যায়গৈ। আমাৰ মাঘ বিহুৰ মহৰ যুঁজখনলৈ বাৰু কিবা গীত মাত নাইবা সাধুকথাৰ সৃষ্টি হ'লনে? মোৰ বোধেৰে হোৱা নাই, কাৰণ শিল্পী সুলভ লোকমানসে এনে আসুৰিক বিনোদনক প্ৰশ্ৰয় নিদিয়ে। জনসমষ্টিৰ গুৰুভাগেই এনে বিনোদনক গুৰুত্ব নিদিয়ে। এই ফক কালচাৰ নহয়। কি কোৱা অভিজিত?
1: অভিজিতে ৰূপেৰে গঢ়োৱা আঙুঠিটোৰ ক'লা পদাৰ্থ টুকুৰিয়াই চালে। হাতৰ আঙুলিতে আঙুঠিটো ঘূৰাই ঘূৰাই এবাৰ চকুৰ সন্মুখত দাঙি ধৰিলে। তাৰপাছত টান মাৰি সোলোকাই এবাৰ সোণমইনাৰ ফালে চালে।
0: কি হ'ল অভিজিত?
2: নাই দাদা, এনেই চাইছোঁ। আচলতে মোৰ এই আঙুঠিটোত এইডোখৰ গঁড়ৰ খৰ্গ। শুনিছিলোঁ সেইটো পিন্ধিলে হেনো কোনো আপদ বিপদৰ সন্মুখীন হ'ব নালাগে। কথাটো কিমান সঁচা হ'ব পাৰে বাৰু?
0: হয়, তোমাৰ মনত তেনেকৈয়ে এটা বিশ্বাস জন্মিছে। পিছে অভিজিত, সম্পূৰ্ণ খৰ্গটো নাকৰ ওপৰত লৈ ফুৰাজনহে বিপদত পৰে। মানুহৰ অন্ধবিশ্বাসৰ বলি হৈয়ে গড়টোৰ অকাল মৃত্যু অৱধাৰিত হৈ পৰে। কথাটো এবাৰ ভাবি চোৱাচোন
2: দাদা। এই সামান্য কথাটোকে বুজাই দিয়া নাছিল কোনোৱে। চাওকচোন, মই এজন শিক্ষিত যুৱক হৈও কি কাণ্ড কৰা নাই। আমাৰ এই সৰু আলোচনাটোৱেই মোক প্ৰভাৱিত কৰিছে। মই বৰ লজ্জিত। নোৱাৰো, এনে অন্ধবিশ্বাসৰ বলি মই আৰু হ'ব নিবিচাৰোঁ।
1: অভিজিতে আঙুঠিটো হাতৰ মুঠিত অকণমান সময় মুঠি মাৰি লৈ দূৰলৈ দলিয়াই দিলে। সকলোৱে একেলগে হাতচাপৰি বজাই তাৰ সেই কাৰ্যক সমৰ্থন কৰিলে।

আজি নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখলানীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি বিধানসভাত 1,56,714.88 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা আৰু মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদন 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়নৰ বাবে 10,000 কোটি টকা এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে। অহা 5 বছৰত 800 কিলোমিটাৰ উন্নতমানৰ পথ নিৰ্মাণ কৰাৰ লক্ষ্যৰ লগতে বাইহাটা চাৰিআলি, মিছন চাৰিআলি, ফ'ৰলেনযুক্ত পথো নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। একেদৰে গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰং দলং নিৰ্মাণ আৰু মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব। উমাংশলৈ ৰেল সম্প্ৰসাৰণৰ লগতে শিলচৰত দৌলত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণ কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰা হৈছে। এই বাজেটত ভূমি বেংক গঠনৰ ঘোষণাৰ লগতে প্ৰতিখন জিলাত ঔদ্যোগিক উদ্যান স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে। আপোন ঘৰ আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ তথা আঁচনিৰ ঋণৰ সৰ্বোচ্চ সীমা 50 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পৰ্যটনখণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি এইবাৰৰ বাজেটত হোমষ্টে স্থাপনৰ বাবে 30% মূলধনী ৰাজসাহায্য আৰু 2% সুদ

0: ৰাজসাহায্য দিয়া হ'ব বুলিও উল্লেখ কৰিছে। ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংখ্যা ৰোধৰ উদ্দেশ্যে 26খন জিলালৈ গজমিত্ৰ আঁচনি সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে বিত্তমন্ত্ৰী জয়ন্ত পল্ল বৰুৱাই দাখিল কৰা এই বাজেটক শাসকীয় বিৰোধী দলসমূহে নতুনত্বহীন বাজেট বুলি অভিযোগ কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰাৰ বিপৰীতে বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এয়া গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। বিৰোধী উপ দলপতি ডঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰি এইদৰে কয়।
1: জাগীৰোড প্ৰকল্প আৰু এটা প্ৰকল্প ঘটনাতে তেখেতলোক সীমিত থাকিলে আৰু মিছন বসুন্ধৰা ফ'ৰ আনিম বুলি কৈছে, কিন্তু এইটো ক্ষেত্ৰত ট্ৰাইবেলসকলৰ বা চিডুল কাষ্টসকলৰ মাটি পত্ৰা প্ৰদানত কি ভূমিকা থাকিব এইটো ক্ষেত্ৰতো কোনো ধৰণৰ ভূমিকা তেখেতে উল্লেখ কৰা আমি নেদেখিলোঁ। আৰু বিশেষকৈ CM AAA যিটো ছেকেণ্ড নতুন নিবনুৱাৰ ক্ষেত্ৰত আগবঢ়োৱা যিটো 75,000 টকা তেখেতলোকে দিছিলে, সেই ক্ষেত্ৰত কেৱল 25,000 টকাটো বাকী থকা 25,000 টকাটোহে দিম বুলি কৈছে। আৰু নতুন নিবনুৱাসকলৰ কাৰণে কোনো ধৰণৰ তেখেতলোকে আঁচনি লোৱা আমি দেখা নাপালোঁ। আৰু লাখপতি বাইদেউ তেখেতলোকে কৈছিলে যে নিৰ্বাচনৰ সময়ত 10,000টো আমি আহোঁ, 25,000 টকা দিম, কিন্তু ইয়াৰ এইখন বাজেটত 10,000 কথাটো 25,000 কৰা কোনো ধৰণৰ উল্লেখ কৰা আমি দেখা নাপালোঁ।
0: ৰাজ্যিক মন্ত্ৰীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উড়ন সেতু নিৰ্মাণৰ বাবে 474,25,00,000 টকাৰ প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্ৰীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাধিকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পথসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমি নীতি 2019ত সংশোধনৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1972 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত কেৱল সেইসকল লোককহে ভূমিহীন লোক হিচাপে গণ্য কৰা হ'ব যিসকলৰ পৰিয়াল অন্ততঃ 3টা প্ৰজন্ম ধৰি অসমত বাস কৰি আহিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰীসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ তথা মধ্যপ্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰো সৃষ্টি হ'ব পাৰে। আমাৰ এতিয়াৰ বাতৰি মানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: कैच द रेन, बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं, रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। भारत और न्यूजीलैंड ने आर्थिक और रणनीतिक सहयोग को बढ़ावा देने के लिए रक्षा, आपदा प्रबंधन और पशुपालन सहित प्रमुख क्षेत्रों में 5 समझौता ज्ञापनों पर हस्ताक्षर किए। प्रधानमंत्री नरेंद्र मोदी ने ऑकलैंड में न्यूजीलैंड के प्रधानमंत्री क्रिस्टोफर लक्सन के साथ प्रतिनिधिमंडल स्तर की वार्ता की। कहा, भारत और न्यूजीलैंड हिंद प्रशांत क्षेत्र में शांति तथा सुरक्षा को मजबूत करने में महत्वपूर्ण भूमिका निभा सकते हैं। स्वदेशी स्टेल्थ फ्रिगेट महेंद्र गिरे आज नौसेना में शामिल होगा। गृह मंत्री अमित शाह ने बंदरगाह सुरक्षा ब्यूरो के क्रियान्वयन में हुई प्रगति की समीक्षा की, मजबूत तटीय सुरक्षा उपायों के निर्देश दिए। फीफा विश्व कप में स्पेन बेल्जियम को 2-1 से हराकर सेमीफाइनल में, आज रात तीसरे क्वार्टर फाइनल में नॉर्वे का मुकाबला इंग्लैंड से। और विंबलडन टेनिस के महिला सिंगल्स फाइनल में आज चेक गणराज्य की कैरोलिना मुकोवा हमवतन लिंडा नोस्कोवा के साथ खेलेंगी।

গীতিমালিকা অনুষ্ঠানত পুনতে শুনো আহক ঋদীপ দত্ত আৰু অঞ্জুদেৱীৰ দ্বৈতকণ্ঠৰ গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: কীৰ্তিকমল ভূঞাৰ ৰচনাৰে ৰিদীপ দত্ত আৰু অঞ্জু দেৱীৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া প্ৰভাত চৌধুৰীৰ কথাৰে জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: প্ৰভাত চৌধুৰীৰ কথাৰে জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা।

প্ৰণৱ হাজৰিকা আৰু ডেজি দাসৰ দ্বৈতকণ্ঠৰ গীত। গীতিমালিকাৰ এইবাৰৰ শিল্পী মধুমিতা বৰা ভট্টাচাৰ্য, গীতিকাৰ পুষ্পকান্ত বৰা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল মধুমিতা বৰা ভট্টাচাৰ্যৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুট।

0: দেখোন তোৰ কথাটো কি
1: নহব কিয়? হোমিঅ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকাৰ শেষত শুনো আহক ৰঞ্জিত কটকী আৰু মানিকী শৰ্মাৰ দ্বৈতকণ্ঠৰ গীত। গীতৰ কথা জিমনি চৌধুৰীৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

জীমনী চৌধুৰীৰ ৰচনাৰে ৰঞ্জিত কটকী আৰু মাণিকী শৰ্মাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, গুৱাহাটীসহ ৰাজ্যৰ ঠাই বিশেষে আজি আৰু পৰৱৰ্তী 2-3 দিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। ৰাজ্যিক মন্ত্ৰীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উড়ন সেতু নিৰ্মাণৰ বাবে 474.25 কোটি প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্ৰীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেনচাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমি নীতি 2019 চনত সংশোধনৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1972 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত কেৱল সেইসকল লোক

0: পক্ষে ভূমিহীন লোক হিচাপে গণ্য কৰা হ'ব যিসকলৰ পৰিয়াল অন্ততঃ তিনিটা প্ৰজন্ম ধৰি অসমত বাস কৰি আহিছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শর্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শর্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশৰ গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি দাখিল কৰা বাজেটক শাসকীয় মিত্ৰজোঁটৰ সহযোগী দলসমূহে এখন জনমুখী বাজেট বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধী দলে এয়া নতুনত্বহীন বাজেট বুলি প্ৰকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰি এইদৰে কয়।
1: অসমৰ ইতিহাসৰ অন্যতম এখন শ্ৰেষ্ঠ বাজেট বুলি মই অনুভৱ কৰোঁ আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দুয়োগৰাকীকে অভিনন্দন জনাইছো আৰু কৃতজ্ঞতা জনাইছো। এই বাজেটখন এখন জনমুখী বাজেট, ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি লোৱা এখন বাজেট আৰু আমি ভাবো যে এই বাজেটে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাই নহয় নগৰ চহৰ সকলোকে সামৰি লৈছে, যুৱ আবাল বৃদ্ধ বনিতা শিশুলৈকে সকলোকে সামৰি লৈছে আৰু ইয়াৰ উপৰিও আমাৰ ওপৰত ন্যস্ত থকা যিকেইটা বিভাগ আছে বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই বিভাগলৈও যথেষ্ট ধন আবণ্টন দিছে, তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আমি চেষ্টা কৰিম যাতে 100% এই বাজেটৰ ধন সদব্যৱহাৰ হয় আৰু গ্ৰামাঞ্চলৰ ৰাইজে আশা কৰা ধৰণে উন্নয়ন সম্ভৱ হয়।
0: ইফালে বিৰোধী দলপতি ওৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। একেদৰে উপ বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও এই বাজেটখনক এখন অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰি এইদৰে কয়।
2: আশ্চৰ্যজনকভাৱে কোনো জিলাৰ কাৰণে কোনো ইয়াতে উন্নয়নমূলক প্ৰকল্প নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট কেইটাকে ইয়াতে চিঞৰ বাখৰ কৰি কৈ আছে বোলে আমি কাজিৰঙাত এলিভেটেড কৰি দিব নাম, সেইটো হ'ল ফ'ৰ লাইন। ফ'ৰ লাইনত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি বনায়, তোমালোকৰ কি ঘোঁৰাৰ ঘাঁচ কাটিবলগীয়া আছে তাতে বাজেটত, কৈছে বোলে গহপুৰৰ পৰা নুমলীগড়লৈ এইটো কি কয় মাটিৰ তলেদি সুৰংগ পথ বনাম, সেইটো ফ'ৰ লাইনৰ পইচা লোৱা সুৰংগ পথ, পইচা লোৱা টোল টেক্স লোৱা সুৰংগ পথ, এইটো চীনলৈ ভয় কৰি ওপৰত ব্ৰিজ দিবলৈ ভয় কৰি
0: উল্লেখযোগ্য যে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি বিধানসভাত 1,56,714.88 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা আৰু মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়নৰ বাবে 10,000 কোটি টকা এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে। অহা 5 বছৰত 800 কিলোমিটাৰ উন্নতমানৰ পথ নিৰ্মাণ কৰাৰ লক্ষ্যৰ লগতে বাইহাটা চাৰিআলি মিছন চাৰিআলি ফ'ৰলেনযুক্ত পথো নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে। একেদৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰং সংযোগী দলং নিৰ্মাণৰ লগতে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব। অমৰাংশলৈ ৰেল পথ সম্প্ৰসাৰণৰ লগতে শিলচৰৰ দৌলত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণ কৰা হ'ব বুলি বাজেটত উল্লেখ কৰা হৈছে। এই বাজেটত ভূমি বেংক গঠনৰ ঘোষণাৰ লগতে প্ৰতিখন জিলাত ঔদ্যোগিক উদ্যান স্থাপন কৰাৰো লক্ষ্য লোৱা হৈছে। আপোনঘৰ আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ তথা আঁচনিৰ ঋণৰ সৰ্বোচ্চ সীমা 50 লাখ

কালৈ বৃদ্ধি কৰা হৈছে। পৰ্যটন খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি এইবাৰৰ বাজেটত হোমষ্টে স্থাপনৰ বাবে 30% মূলধনী ৰাজসাহায্য আৰু 2% সুদ ৰাজসাহায্য দিয়া হ'ব বুলি উল্লেখ কৰিছে। একেদৰে অমৰাংচু, হাফলং আৰু মানসত 50-টকাযুক্ত হোটেল স্থাপন কৰা হ'ব। স্বাস্থ্য খণ্ডতো বাজেটত গুৰুত্ব প্ৰদান কৰি 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে প্ৰতিটো মহকুমাত 50খন বিচনাযুক্ত FRU স্থাপনৰ ঘোষণা কৰা হৈছে। HIV আক্ৰান্ত শিশুসকলক 1,00,000 টকাকৈ সাহায্য দিয়াৰ কথাও বাজেটত উল্লেখ আছে। ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে 26খন জিলালৈ গজমিত্ৰ আঁচনিৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় 57,57,000 বিঘা ভূমিৰ খেতি নষ্ট হৈছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত কয় যে ৰাজ্যত 2016 চনৰ পৰা 836গৰাকী লোকে বানত, 93গৰাকীয়ে ভূমিস্খলনত, 175গৰাকীয়ে ধুমুহাত আৰু 372গৰাকীয়ে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি বানসহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত 2016 চনৰে পৰা 57,56,700 বিঘা ভূমিৰ শস্য নষ্ট হৈছে। এই সময়ছোৱাত প্ৰায় 2,31,100 বিঘা ভূমি খহনীয়াত জাহ যোৱা বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাক অৱগত কৰে। কেন্দ্ৰীয় সাহায্য সন্দৰ্ভত শ্ৰীমহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰে 5ম বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 3,793,60,00,000 টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 948,40,00,000 টকা অনুমোদন দিছে। ৰাজ্যই 2022 চনৰ বানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 1,207,27,00,000 টকা, জলাশয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 692,05,00,000 আৰু গুৱাহাটীৰ বান প্ৰশমনৰ বাবে 200,00,000 টকা লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ বান স্মাৰক লিপিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ পৰা 344,22,00,000 টকা অনুমোদন দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। উচ্ছেদ অভিযান সন্দৰ্ভত শ্ৰীমহন্তই কয় যে 2016 চনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 24খন জিলাত অভিযান চলোৱা হৈছে। তেওঁ লগতে অসম ভূমি নীতি আৰু ভূমি ৰাজহ আইনৰ ব্যৱস্থা অনুযায়ী চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ আৰু মধ্য প্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দৈনিক আৰু দূৰণিবতীয়া যাত্ৰীসকলক ধাৰাষাৰ বৰষুণৰ সময়ত পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু জৰুৰী নহলে যাত্ৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। দ আৰু পাহাৰৰ দাঁতি কাষৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে দিয়া গ'লেৰে স্পেইনে অগ্ৰগতি লাভ কৰে যদিও বেলজিয়ামে 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে দিয়া গ'লেৰে সমতা স্থাপন কৰে। স্পেইনৰ হৈ মিকেল মেৰিনোৱে 88 মিনিটত বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাত আজি নিশা মিয়ামি গাৰ্ডেনছত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ সন্মুখীন হ'ব।

0: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কালি পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেট সম্পৰ্কীয় বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি ৰূপে স্থান দিছে। নিয়মীয় বাৰ্তা কাকতত ইয়াৰে এটা বাতৰিৰ শিৰোনাম ওঠৰ ধ্বজাবাহী আঁচনিৰে সমৃদ্ধ অসম গঢ়াৰ প্ৰতিশ্ৰুতি, সুৰক্ষিত বিকশিত অসমৰ লক্ষ্যৰে বাজেট। আমাৰ অসম কাকতে এটা বাতৰি 419 কোটি টকা বাজেট ঘাটি, 2 লাখ নিযুক্তিৰ প্ৰস্তাৱ, বিজেপিৰ সংকল্প পত্ৰৰ প্ৰতিধ্বনি, কৰবিহীন বাজেটত মূলধনী ব্যয় বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। বাজেট সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। লগতে কাকতখনে বাজেটক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সম্বোধন কৰা সংবাদমেলখনতো বিশেষভাৱে আলোকপাত কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাজেট সম্পৰ্কীয় এটা বাতৰিৰ শীৰ্ষক ৰূপিজ 419 কৰোৰ ডেফিচিট বাজেট টেবলড ইন এছেম্বলি। ইপিনে এই বাজেটক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এটা খবৰ অসমীয়া প্ৰতিদিন কাকতে

0: বাজেট সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। লগতে কাকতখনে বাজেটক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সম্বোধন কৰা সংবাদমেলখনতো বিশেষভাৱে আলোকপাত কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাজেট সম্পৰ্কীয় এটা বাতৰিৰ শীৰ্ষক ৰূপিজ 419 crore ডেফিচিট বাজেট টেবলড ইন এছেম্বলি। ইপিনে এই বাজেটক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এটা খবৰ অসমীয়া প্ৰতিদিন কাকতে বাজেটক নতুনত্বহীন অবাস্তৱ আখ্যা বিৰোধী শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতেও বাহিৰে ৰংচং ভিতৰি কোৱা ভাতৰি আৰু পৰনিৰ্ভৰশীল বাজেট বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৰা সমালোচনাক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ ভ্ৰমণ সম্পৰ্কীয় এটা বাতৰি চেণ্ট্ৰেল টীম ৰেপছ আপ ফ্লাড এছেছমেণ্ট ভিজিট শিৰোনামেৰে প্ৰকাশ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি নিউজিলেণ্ডত উপস্থিত হোৱাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত উপজ্যুপৰি তৃতীয়বাৰলৈ ছেমি ফাইনেলত ফ্ৰান্স পেনাল্টি নষ্ট কৰিও নায়ক এমবাপেই শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। গুৱাহাটীসহ ৰাজ্যৰ ঠাইবিশেষে আজি আৰু পৰৱৰ্তী 2-3 দিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক মৰিগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে মৰিগাঁও জিলাৰ সংবাদদাতা ডালিম ফুকন। নতুন শিক্ষানীতি 2020ৰ অধীনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত মৰিগাঁও জিলা কৃষি বিভাগে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৃষি খণ্ডৰ ব্যৱহাৰিক শিক্ষা আগবঢ়োৱা আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে আয়োজিত ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ যোৱা 2 জুলাইত আৰম্ভ কৰে। এই বিষয়ে সবিশেষ কৈছে আমাৰ সংবাদদাতা ডালিম ফুকনে।
2: জিলা কৃষি বিষয়ৰ কাৰ্যালয়ৰ প্ৰেক্ষাপটত অতিৰিক্ত জিলা আয়ুক্ত কৃষি ডক্টৰ ময়ূৰপংখী বৰাৰ উপস্থিতিত আৰু জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এই কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত মহকুমা কৃষি বিষয়া তথা নডেল বিষয়া গৌতম নাথে সমগ্ৰ কাৰ্যসূচীৰ সন্দৰ্ভত মিতংভাৱে ব্যাখ্যা আগবঢ়ায়। এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে জিলাখনৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ঘনকান্তপুৰম মহাবিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰায় 60গৰাকী শিক্ষাৰ্থীক সামৰি কৃষি খণ্ডৰ বিভিন্ন বিষয়ত ব্যৱহাৰিক জ্ঞান আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়। এই কাৰ্যসূচীয়ে মৰিগাঁও জিলাৰ কৃষি খণ্ড, উদ্যান শস্য, ফুলৰ খেতি, কাষ্টম হায়াৰিং চেণ্টাৰ প্ৰদৰ্শন, কেঁচুসাৰ উৎপাদন, কাঠফুলা খেতি, কৃষক উৎপাদন কোম্পানী আদি বিভিন্ন বিষয় সামৰি লোৱাৰ লগতে কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ বিষয়ত প্ৰশিক্ষণ আগবঢ়োৱা হয়। ইয়াৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰত ধান খেতি ৰোপণৰ লগতে অন্যান্য কৃষিৰ বিভিন্ন প্ৰক্ৰিয়া সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। 15-দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ 120 ঘণ্টাৰ বাবে কৃষি খণ্ড আৰু ইয়াৰ সহযোগী বিভাগসমূহৰ ওপৰত বিশেষ প্ৰশিক্ষণ আগবঢ়োৱা হয়।
1: যোৱা 29 জুনত মৰিগাঁও জিলা শিক্ষা বিভাগৰ অভ্যাসন শৈক্ষিক উৎকৰ্ষৰ এক যাত্ৰা শীৰ্ষক পদক্ষেপৰ অধীনত মিছন বালিকা উদ্যোগৰ শুভাৰম্ভ অনুষ্ঠান মৰিগাঁও জিলা পুথিভঁৰালত উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষা বিভাগৰ বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই বিষয়ে অধিক জনাইছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে।
2: অনুষ্ঠানত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য বক্তা হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী। অনুষ্ঠানৰ সভাপতিত্ব কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়াই। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ছন্দ সময় শীৰ্ষক গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচন। নাৰী ঋতুচক্ৰ, ঋতুস্ৰাৱকালীন স্বাস্থ্য, পৰিচ্ছন্নতা আৰু সচেতনতা বিষয়ক এই গ্ৰন্থখনৰ জৰিয়তে সমাজত এতিয়াও বিদ্যমান ঋতুস্ৰাৱ সম্পৰ্কীয় কুসংস্কাৰ আৰু সংকোচ দূৰ কৰি কিশোৰীসকলৰ মাজত স্বাস্থ্য সচেতনতা

0: শিক্ষামূলক জ্ঞান আৰু মুকলি আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তাসকলে গুৰুত্ব আৰোপ কৰে। সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তিৱাৰীয়ে সামগ্ৰিক শিক্ষা ব্যৱস্থা আৰু কিশোৰ কিশোৰীসকলৰ সুস্থ বিকাশৰ ক্ষেত্ৰত ঋতুস্ৰাৱকালীন স্বাস্থ্য শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ কিশোৰীসকলক জ্ঞান সচেতনতা আৰু আত্মবিশ্বাসেৰে সবল কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে। অনুষ্ঠানৰ মৰিগাঁও জিলাৰ একাডেমিক কাউন্সিলৰ সভাপতি আৰু সম্পাদক জিলাখনৰ সকলো মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক শিক্ষয়িত্ৰী মিছন বালিকা উদ্যোগৰ নডল বিষয়া শিক্ষক শিক্ষয়িত্ৰী অভ্যাসন উদ্যোগৰ ৰিচাৰ্চ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু শিক্ষা বিভাগৰ বিষয়ববীয়াসকল আৰু বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
1: যোৱা 2 জুলাইত বন অধিকাৰ আইন 2006ৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন জিলা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বিষয়ে সবিশেষ জনোৱা হওক আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ পৰা।
0: বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা, সহ জিলা আয়ুক্ত জাগিৰোদ্দিন, হৃদয় কুমাৰ দাস, উপসংমণ্ডল কল্যাণ বিষয়া মৰিগাঁও, লগতে বনাঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰতিনিধিসকলে উপস্থিত থাকে। বৈঠকত বন অধিকাৰ আইন 2006ৰ ৰূপায়ণ, গাঁও পৰ্যায়ত বন অধিকাৰ সমিতি ফৰেষ্ট ৰাইট কমিটি গঠন, ইয়াৰ কাৰ্যক্ৰম আৰু সদস্য পদ, লগতে উপসংমণ্ডল পৰ্যায়ৰ সমিতি আৰু জিলা পৰ্যায়ৰ সমিতিৰ গঠন, দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ উপৰিও বিভাগীয় বন বিষয়াই নিৰ্বাচিত গাঁওসমূহত গাঁও বুঢ়াৰ অধিসূচনা জাৰি কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে উপস্থিত সদস্যসকলক অৱগত।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শ্ৰোতাসকলে মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। যুগুতাই পঠিয়ালে মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাইলৈ নতুন এখন জিলাৰ ৰেহৰূপ লৈ পুনৰ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক হিন্দী ছবিৰ গীত। প্ৰথমে শুনো আহক এম এছ ধোনীৰ ছবিৰ গীত অৰিজিত সিঙৰ কণ্ঠত, সংগীত আমাল মালিকৰ।

0: এম এছ ধোনীৰ ছবিৰ গীতটি শুনিলে অৰিজিত সিঙৰ কণ্ঠত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনো আহক নিউয়ৰ্ক ছবিৰ গীত সুনীতি চৌহানৰ কণ্ঠত। সংগীত প্ৰীতমৰ, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

0: সুনিধি চৌহানৰ কণ্ঠৰ নিউয়ৰ্ক ছবিৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক দম আৰু দম ছবিত জুবিন গাৰ্গৰ কণ্ঠৰ গীত, সংগীত প্ৰীতমৰ, গীত লিখিছে জয়দীপ চাহনীয়ে।

0: বাগী ছবিত অংকিত তিৱাৰীৰ কণ্ঠৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা।
2: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
3: এতিয়া আগবঢ়োৱা হৈছে এখনি সংগীতালেখ্য, জীৱনৰ সুৰ।

0: সঙ্গীত পরিচালনা রমেন চৌধুরীর, প্রযোজনা নয়ন প্রসাদর।
1: আজি শুনক তৃতীয় খণ্ড। প্রতিধ্বনি ছবির গীত হে হে ধুলে ডগরে কৰবাৰ পৰা ভাহি আহিলে মনৰ পৰ্দাত আহোম ৰজাৰূপী ফণী শৰ্মা, পাত্ৰমন্ত্ৰীৰূপী কমল নাৰায়ণ চৌধুৰীৰ ছবি ভাহি উঠে। মগৰিবৰ ৰাজান নাটকৰ কথা মনলৈ আহিলেই কৰিমৰূপী কমল নাৰায়ণৰ অভিনয়ে চকুলো টোকায়, আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ সেইটিবা কোন ওলালে, সুৰুজ কেনি লুকালে গীতটি গুণগুণালে চকুৰ আগত ভাহি উঠে মণিৰাম দেৱান কথাছবিৰ ঘোঁৰাত উঠি দৰ্শকক আমোদ দিয়া হৰনাথ দাৰোগাৰূপী কমল চৌধুৰীক।
2: এইটিবা কহন

ভাবি আচৰিত লাগে, কি মঞ্চ, কি চলচ্চিত্ৰ, যতেই যি চৰিত্ৰৰ অভিনয় নকৰক কিয় সকলোতে সমানে স্বকীয় প্ৰতিভা প্ৰদৰ্শন কৰে। মণিৰাম দেৱান ছবিত হৰনাথৰ ভাও দি দৰ্শকৰ মনত ঘৃণাৰ উদ্ৰেক কৰিবলৈ সক্ষম হোৱা সৰ্বগুণী শিল্পীজনাই সেইখন ছবিৰে মণিৰামক ফাঁচি দিয়া দৃশ্যটোৰ আঁৰৰ পটত সোণৰ ধোৱা খোৱা গীতত কণ্ঠদান কৰি শ্ৰোতা দৰ্শকৰ চিত্ত সমব্যথাৰে ভৰাই তোলে।

জাকিৰ নাহিকে উপাম কলাকাৰজনাৰ কণ্ঠৰ বিলপিত গীতে যেনেকৈ মণিৰাম দেৱানৰ ফাঁচীৰ দৃশ্য কৰুণ ৰসিক্ত কৰি তুলিছিল, জাগৰণৰ গীতে যেনেকৈ ৰুদ্ধ দুৱাৰ খোলাৰ আহ্বান জনাইছিল, ভক্তিৰসৰ গীতে যেনেকৈ পৰম পুৰুষৰ শ্ৰীচৰণত আত্মসমৰ্পণত সিক্ত ভক্তিৰসৰ সৃষ্টি কৰিছিল, ঠিক তেনেকৈ মাতৃৰ দৰত শনাকণ্ঠৰ নিচুকনি গীতে কেঁচুৱাৰ চকুত টোপনিৰ সৰগীয় আৱেশ সিঁচি দিছিল।

0: জীৱনৰ সুৰ আলেখ্যখনিৰ আজিৰ খণ্ডতেই শুনিলে। ৰচনা ৰত্ন ওজাৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। আলেখ্যখনিৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: অসমা সুষমা শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰংদে বসন্তী ছবিৰ কেইটামান গীত। ছবিখনৰ সংগীত এ আৰ ৰহমানৰ, গীতৰ কথা প্ৰসূন যোশীৰ। প্ৰথমে শুনো আহক দলেৰ মেহেন্দী আৰু চিত্ৰাৰ কণ্ঠৰ এই গীতটি।

ৰং দে বসন্তী ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। ছবিখনৰ আন এটি গীত শুনো আহক, লতা মংগেশকাৰ আৰু এ আৰ ৰহমানৰ কণ্ঠত।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। অনুষ্ঠানৰ আৰম্ভণিতে সোণলৈ লৈছোঁ এটি বিশেষ গীত। এই গীতটিৰ বিষয়ে আগতেও আমি আমাৰ এটি খণ্ডত উল্লেখ কৰিছোঁ। সেয়া আছিল 1972 চন। আৰূপ ছবিখনৰ কামত ব্যস্ত হৈ থকা সময়তে এদিন পৰিচালক আত্মাৰামে ভূপেন হাজৰিকাক শ্বিলং পিকলৈ যাবলৈ লগ ধৰিলে। অক্টোবৰ মাহ, ভবামতেই দুয়ো শ্বিলং পিকলৈ গ'ল। তাত গৈ তেওঁলোকে দেখিলে যে এজন খাচী গৰখীয়া ল'ৰাই হাফ পেণ্ট এটা পিন্ধি গৰু চৰাই আছে। তেওঁ গুণগুণকৈ কিবা এটি গীতৰ সুৰ আওৰাই আছে। সেই সুৰ শুনি ভূপেন হাজৰিকা ল'ৰাজনৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু তেওঁৰ সৈতে কথা পাতিলে আৰু ল'ৰাজনক ক'লে যে তেওঁ গাই থকা সুৰটো তেওঁলোকৰ ভাষাতেই আকৌ এবাৰ গাব লাগে। সেই গান ভূপেন হাজৰিকাই ল'ৰাজনৰ পৰা শুনিলে আৰু সেই গীত, সেই সুৰ বুকুৰ মাজত লৈ উভতি আহিল। সেই ৰাতিয়েই কাৰোবাৰ পৰা এখন হাৰমনিয়াম আনি সেই গৰখীয়া ল'ৰাটোৱে গোৱা সুৰৰ আলমত ভূপেন হাজৰিকাই কেইটামান শব্দ লিখি পেলালে। সেই সুৰৰ সৈতে ৰজিতা খুৱাই ভূপেন হাজৰিকাই যিটি গীত লিখিছিল, সেই গীতটি হ'ল

এই গীতটি সৃষ্টিৰ পাছত এদিন যেতিয়া আত্মারামক তেওঁ আৰূপ চিনেমাত প্ৰেমৰ গান আছে নেকি বুলি সুধিছিল, তেতিয়া আত্মারামে আছে বুলি উত্তৰ দিছিল। আৰু তেতিয়া ভূপেন হাজৰিকাই এই গীতটি অৰ্থাৎ তোমাৰ উশাহ কহুঁৱা কোমল শেৱালী কোমল হাঁহি এই গীতটিৰ সুৰতেই আৰূপ চিনেমাৰ বাবে এটি ৰোমান্টিক গীতৰ সৃষ্টি কৰিছিল। বিনোদ খান্না আৰু ছায়ৰা বানুৰ লিপছত থকা এই গীতটি হিন্দী চিনেমাৰ এটি অন্যতম ৰোমান্টিক গীত। অসমীয়া সুৰৰ এই গীতটিৰ বাবে হিন্দী শব্দাংশ লিখিছিল মায়া গোবিন্দে।

সিনেমাৰ সংগীত পৰিচালনা আছিল হৃদয়নাথ মংগেশকাৰৰ। হৃদয়নাথ মংগেশকাৰে ছবিখনত ভূপেন হাজৰিকাক জড়িত কৰাৰ প্ৰস্তাৱ দিছিল। গুলজাৰে লিখিছে, মোৰ দৰে হৃদয়নাথ মংগেশকাৰৰ ধাৰণা। এছ ডি আৰু আৰ ডি বৰ্মনৰ পাছত ভূপেন হাজৰিকাৰ বাহিৰে লোকসংগীতত মুম্বাই ছবিজগতত আন কাৰো নাম সেই সময়ত ল'ব নোৱাৰি। ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত লেকিনত ৰখা হ'ব বুলি সিদ্ধান্ত হৈছিল, কামো আগবাঢ়িছিল। এই ক্ষেত্ৰত ভূপেন হাজৰিকাৰ সৈতে যোগাযোগ ৰাখিছিল লতা মংগেশকাৰে নিজে, কিন্তু ভূপেন হাজৰিকাৰ ব্যস্ত কাৰ্যসূচীৰ বাবে তাৰিখ দিব নোৱাৰাত লেকিন চিনেমাত ভূপেন হাজৰিকাৰ কণ্ঠত গীত অন্তৰ্ভুক্ত নহ'ল। পৰৱৰ্তী সময়ত লেকিনত ব্যৱহাৰ নোহোৱা সেই বিশেষ গীতটি ব্যৱহাৰ হৈছিল ৰুদালীত। ৰুদালীৰ গীতসমূহৰ ভাষান্তৰ কৰিছিল গুলজাৰে। সেই বিশেষ গীতটি আছিল অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত পৰম্পৰাগত নিচুকনি গীত আমাৰে মইনা শুবয়ে। ৰুদালীত এই গীতটি বিতেনা বিতেনা বুলি গাইছে আশা ভোঁসলে। আশা ভোঁসলেৰ কণ্ঠত অনন্য ৰূপ পোৱা এই সুৰটি সম্পৰ্কত গুলজাৰে লিখিছে, লেকিনত ব্যৱহাৰ নহ'ল যদিও ৰুদালীৰ

0: হওক, মুখ্যৰত বিকল হৈছে মানে কি?
1: ৰাঘৱ মহোদয়, আপোনাৰ ছিট বেল্ট ভালকৈ মাৰি লওক। আপুনি কাহিছে কিয়? আপুনি আপুনি আপুনি ভালে আছে নহয়?
2: হয় হয় মহোদয়, মই ঠিকে আছোঁ।
1: আৰু আমাৰ সেই বৈমানিক দুজন আপোনালোক কেনে আছে?
3: আমি ভালে আছোঁ। আপোনালোক দুজন ভালে আছেনে? মেজৰ শ্ৰীকান্ত, আপোনাৰ মূৰৰ পৰা তেজ ওলাই থকা দেখিছোঁ।
2: শ্ৰীকান্ত মহোদয়, আপোনাৰ মূৰৰ হেলমেট নুখুলিব। ডাক্তৰ ডাক্তৰ,
3: ধৰকচোন, ধৰক ধৰক, বলক বলক বলক, তেওঁলোকক আটাইকে বেছ কেম্পলৈকে লৈ বলক।

0: Keep going, keep going. Okay, that's good.
1: একো সংকটজনক নহয়। মূৰৰ ওচৰত অকণমান কটা চিন আছে, ইয়াত মই পাঁচটা চিলাই আৰু বেণ্ডেজ লগাই দিছো। আৰু ক'ৰবাত বিষ আছে নেকি?
2: নাই, কোনো বিষ নাই ছিষ্টাৰ।
3: আপোনালোক কেনে আছে মেজৰ আৰু চুবেদাৰ?
4: জয় হিন্দ মহোদয়।
5: জয় হিন্দ।
4: অলপ আঘাত পাইছো।
2: আমি ভালে আছো মহোদয়, ভালে আছো।
3: বৰ ভাল কথা, মিছনলৈ সাজু তেতিয়াহ'লে।
2: হয় মহোদয়।
3: আজিৰ মিছন আপোনালোকৰ জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মিছন। এয়া কেপ্টেইন ৰবি। কেপ্টেইন, তেখেতক আমাৰ কেম্পলৈ লৈ আহক, তাতেই মই আপোনালোকক মিছনৰ বিষয়ে বিতংকৈ ক'ম। জয় হিন্দ।
4: জয় হিন্দ।

0: পৰিকল্পনাটো কেনে আছিল শ্ৰীকান্ত, আপোনাৰ মতামত কি?
1: বৰ ভাল মহোদয়, কিন্তু মই কিবা এটা ক'ব খোজোঁ।
0: হয়, ক'ব পাৰে
1: মহোদয়। মই এই বায়ু সুৰক্ষা প্ৰণালীটো এঘণ্টাত বিকল কৰি তুলিম আৰু মোৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাই শত্ৰুৰ প্ৰতিটো গতিবিধিৰ ওপৰত নজৰ ৰাখিব। ই আমাক দুঘণ্টাৰ আগতেই আক্ৰমণৰ ক্ষেত্ৰৰ বিষয়ে অৱগত কৰিব, মই নিশ্চিত। মোক আপুনি দলটোৰ নেতৃত্ব কৰিবলৈ দিয়ক।
0: আপুনি নেতৃত্ব ল'ব? অঁ, বুজিছোঁ। আপুনি নেতৃত্ব ল'ব বিচৰাৰ কাৰণ সিহঁতৰ বুদ্ধিমান সমৰ সজ্জাৰ ব্যৱস্থা আছে তাত। বৰ ভাল কথা। এতিয়া আপুনি আপোনাৰ দলৰ সৈতে চিনাকি হওক। আপোনাৰ হাতত এতিয়াও যাত্ৰাৰ বাবে দুঘণ্টা সময় আছে।
1: হয় মহোদয়, জয় হিন্দ।
2: জয় হিন্দ।
3: শ্ৰীকান্ত মহোদয়,
1: কওকচোন।
3: আপোনাৰ পৰিকল্পনাটো ঠিকে আছে,
1: হয়,
3: কিন্তু এই অপাৰেশ্যনটোত পুনতে মোক যাবলৈ দিবনে?
1: আপোনাক কিয়?
3: শ্ৰীকান্ত মহোদয়, আপুনি মূৰত আঘাত পাইছে,
1: হয়,
3: তাৰোপৰি আগৰবাৰ কৈছিল যে মই এইবাৰৰ অপাৰেশ্যনৰ নেতৃত্ব দিম।
1: হয় হয়, মই কৈছিলোঁ, মোৰ মনত আছে ৰাঘৱ মহোদয়। পিছে এইবাৰ অনুগ্ৰহ কৰি মোক নেতৃত্ব ল'বলৈ দিয়ক। ইয়াৰ পিছৰ বাৰ আপুনি একেবাৰে নিশ্চিত?
3: ঠিক আছে, ঠিক আছে, ঠিক আছে। এই বিষয়ত মই তৰ্ক নকৰোঁ। আপুনি যিহেতু মিছন আৰম্ভ নহওঁতে আঘাত পাইছে, গতিকে সেই মিছনো সফল নোহোৱাকৈ নাথাকে। এই আমাৰ হাতত অলপ সময় আছে, বুজিছে?
1: হয়।
3: আমি অলপমান এই যে মুদ্ৰা, এই যে আপুনি কৈছিল মুদ্ৰা,
1: গুপ্ত মুদ্ৰা,
3: হয়, সেই বিষয়ে অলপ কথা পাতোঁ।
1: গুপ্ত মুদ্ৰা মানে ক্ৰিপ্ট' কাৰেঞ্চি।
3: হয়, এই বস্তুটো কি?
1: চাওক, এইটো হ'ল কল্পমুদ্ৰা, যাক ইংৰাজীত ভাৰ্চুৱেল কাৰেঞ্চি বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ'ল ই এটা ডিজিটেল মুদ্ৰা যিটো ক্ৰয় বিক্ৰয়ৰ কামত ব্যৱহাৰ কৰিব পাৰি। আজিকালি অৱশ্যে ইয়াৰ প্ৰয়োজনো বেছ বৃদ্ধি পাবলৈ ধৰিছে।
3: বৃদ্ধি পাইছে কিয়?
1: চাওক, এই কৰোণা মহামাৰীৰ কাৰণে বিশ্বব্যাপী যি ভয় আৰু শংকাৰ ভাৱ সকলোৰে মনলৈ আহিল, পৃথিৱীৰ বহু কথা ইয়াৰ দ্বাৰা সলনি হ'বলৈ ধৰিলে। সকলোতকৈ চকুত লগা পৰিৱৰ্তন হ'ল মানুহে প্ৰচলিত মুদ্ৰা চুবলৈ ভয় কৰা হৈছে, হয়নে বাৰু? জানোচা, ভাইৰাছটো মুদ্ৰাৰ যোগেদি তেওঁৰ গালৈ আহে, সেইবাবে আমাক এতিয়া এনেকুৱা মুদ্ৰা লাগে যিটো দিব বা ল'ব পাৰি কিন্তু তাক চুব লগা নহয়, অৰ্থাৎ ইয়াৰ লেনদেন হ'ব কোনো ধৰণৰ স্পৰ্শ নোহোৱাকৈ।
3: স্পৰ্শ নোহোৱাকৈ ন?

0: মই ঠিক অলপ বুজা যেন লাগিছে, আৰু অলপ ক'ব নেকি এই বিষয়ে?
1: ৰাঘৱ মহোদয়, আৰু অধিক বিতং তথ্যৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। চাওক, এতিয়া কামৰ সময়, অপাৰেশ্যনৰ সময়।
0: ৰ'বচোন ৰ'ব, মোক আৰু অলপ সময় দিয়ক না। এই যে আপুনি কৈছিল ভূ অভিযান্ত্ৰিকী,
1: হয়,
0: ভূ অভিযান্ত্ৰিকী মানেনো কি?
2: মহোদয়, এয়া কামৰ সময়, প্ৰস্তুত নে?
1: হয়, আমি প্ৰস্তুত।
2: আহক, আমি তেনেহ'লে যাওঁ।
1: বলক
0: বলক।

0: ৰাঘৱ মহোদয়, শত্ৰুৰ বায়ু সুৰক্ষা প্ৰণালী 15 মিনিটত বিকল হৈ পৰিব, তেতিয়া আমি উত্তৰ ফালৰ পৰা আক্ৰমণ কৰিম। ৰাঘৱ মহোদয়, আপুনি এইবোৰ আপুনি সামৰি ল'ব। কি হ'ল ৰাঘৱ মহোদয়, সকলো ঠিকে আছেতো?
1: শ্ৰীকান্ত মহোদয়, এই মিছনৰ সফলতাত আপুনি ইতিমধ্যে এটা মোহৰ লগাইছে। কিন্তু এই ভূ অভিযান্ত্ৰিকীৰ দৰে কঠিন বিষয় এটা আঁতৰোৱা হৈ ৰ'ল ন?
0: ৰাঘৱ মহোদয়, আপুনি ইমানেই বুজি থওক যে এতিয়া পৃথিৱীৰ উষ্ণতা বৃদ্ধি বা যিকোনো পৰিৱেশ সম্পৰ্কীয় সমস্যা ইত্যাদি নিয়ন্ত্ৰণ বা নিৰাময় কৰিব পাৰি এই ভূ অভিযান্ত্ৰিকীৰ কাৰণে।
1: কিন্তু কোনে কৰিব?
0: নেনো বা ক্ষুদ্ৰ ৰবটে?
1: ঠিক আছে ঠিক আছে শ্ৰীকান্ত মহোদয়, আমি এই বিষয়ে আলোচনা কৰিম, কিন্তু আমাৰ পিছৰ মিছনত দেই।
0: হয় হয়, নিশ্চয় পিছৰ মিছনত।
2: আক্ৰমণ! ৰাঘৱ ৰাঘৱ, আপুনি সোঁফালে তাত কেপ্টেইন নাও য়েছ! আগুৱাই যাওক আগুৱাই যাওক! ভাৰত মাতা কি জয়!
3: ভাৰত মাতা কি জয়!
2: ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়!

ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ষষ্ঠ খণ্ড শুনিলে। আজিৰ খণ্ডত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ৰাজীৱ বৰুৱা, ঋতুপৰ্ণ দাস, ভাস্কৰজ্যোতি গগৈ, চন্দ্ৰিমা শৰ্মা আৰু প্ৰজন্মা চহৰীয়াই। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। প্ৰযোজনা সহযোগী প্ৰিয়াক্ষী বৰুৱা গোস্বামী। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেই দিনৰ একে সময়তে।

0: বিজ্ঞান ধাৰাবাহিক সমাগত সময় শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: के समान ही अभेद और मजबूत बनाती है।
1: गृह मंत्री अमित शाह ने कहा है कि सरकार देश की तटीय सुरक्षा सुदृढ़ करने के लिए पूरी तरह प्रतिबद्ध है। श्री शाह ने पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल के साथ पत्तन सुरक्षा ब्यूरो के कार्यों में हुई प्रगति की समीक्षा के दौरान ये बात कही। गृह मंत्री ने कहा कि पत्तन सुरक्षा का दायित्व केवल लाइसेंस प्राप्त निजी सुरक्षा एजेंसियों को ही सौंपा जाना चाहिए। सड़क परिवहन और राजमार्ग मंत्री नितिन गडकरी आज नागपुर में ब्रिक्स देशों के परिवहन मंत्रियों की बैठक की अध्यक्षता करेंगे। बैठक में ब्रिक्स देशों के बीच परिवहन क्षेत्र में सहयोग बढ़ाने और साझा परिवहन रणनीति पर चर्चा की जाएगी। मौसम विभाग ने बिहार, उत्तर प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, पश्चिम बंगाल के तराई वाले क्षेत्र और सिक्किम में अगले तीन दिन मूसलाधार वर्षा का अनुमान व्यक्त किया है। हरियाणा, चंडीगढ़, पंजाब, अरुणाचल प्रदेश, हिमाचल प्रदेश, उत्तराखंड, लद्दाख और जम्मू कश्मीर में अगले पांच दिन भारी बारिश की संभावना है। लंदन के लॉर्ड्स में भारत के साथ पहले महिला क्रिकेट टेस्ट मैच के दूसरे दिन आज इंग्लैंड पहली पारी में एक विकेट पर 21 रन से आगे खेलेगा। कल भारतीय टीम ने पहली पारी में 285 रन बनाए। स्पेन फीफा फुटबॉल विश्व कप में तीसरे क्वार्टर फाइनल में आज देर रात 2:30 बजे इंग्लैंड के साथ खेलेगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যত বৰ্তমানলৈকে 4,81,000 লোকলৈ ভূমি পট্টা প্ৰদান, ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি ব্যৱস্থাটোৰ ডিজিটেলকৰণৰ সিদ্ধান্ত, মিজোৰামত দুটা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। মিছন বসুন্ধৰাৰ অধীনত বৰ্তমানলৈ অসমত কিমান পৰিয়ালক ভূমি আবণ্টন আৰু পট্টা দিয়া হৈছে সেই সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 31,918 আবেদনকাৰীক ভূমি পট্টা দিয়া হোৱা বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিধানসভাত মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ অধীনত মুঠ 2,29,659 আবেদনকাৰী বন্দোবস্তিৰ প্ৰস্তাৱ দিয়া হৈছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰে 2,09,761 আবেদনকাৰীয়ে কিস্তি পৰিশোধ কৰিছে আৰু তেওঁলোকৰ ভূমি বন্দোবস্তিৰ অনুমোদন জনোৱা হৈছে। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত নতুন সেৱাসমূহৰ যোগেৰে ভূমি বন্দোবস্তিৰ আবেদনত অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত পূৰ্বৰ ভূদান, গ্ৰামদান ভূমিৰ বন্দোবস্তি আৰু স্বমিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা গাঁৱৰ ভূমি বন্দোবস্তিৰ আবেদন গ্ৰহণ কৰা হ'ব। তদুপৰি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আঁচনিৰ অন্তৰ্গত মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ পূৰ্বে নাকচ হোৱা বন্দোবস্তিৰ আবেদনসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ লগতে মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ চিৰস্থায়ীৰূপে সূচিত কৰা বন্দোবস্তি সেৱাসমূহৰ প্ৰক্ৰিয়াকৰণ চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এতিয়ালৈকে এই প্ৰক্ৰিয়াত মুঠ 61,897 আবেদনত অনুমোদন জনোৱা হৈছে আৰু মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ চিৰস্থায়ীৰূপে সূচিত কৰা সেৱাসমূহৰ এতিয়ালৈকে মুঠ 76,205 আবেদনত অনুমোদন জনোৱা হৈছে। উল্লেখযোগ্য যে অসম ভূমি নীতি 2019 অনুসৰি যোগ্য খিলঞ্জীয়া ব্যক্তিক পৰ্যায়ক্ৰমে পট্টন দিয়াৰ ব্যৱস্থা চলি আছে। ৰাজ্য চৰকাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ ব্যৱস্থাটোৰ ডিজিটেলকৰণ কৰিব বিচাৰিছে। এই ব্যৱস্থাটোৰ ডিজিটেলকৰণ কৰাৰ লগে লগে অনলাইনযোগে ই বুক হিচাপে সকলো পাঠ্যপুথি পৰ্যাপ্ত হ'ব। বিধানসভাত BPFৰ বিধায়ক মহেশ্বৰ বড়োৱে যোৱা 18 জুনত এখন বাতৰি কাকতত এটা বাতৰিৰ প্ৰতি শিক্ষামন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰি বক্তব্য ৰখাৰ পিছত ডাঃ পেগুৱে কালি বিষয়টোৰ উত্তৰত এই কথা ঘোষণা কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ই বুক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান কৰাৰ পিছত এতিয়াৰ পৰা নতুন আৰ্হিৰ পাঠ্যপুথিসমূহৰ DTP কৰা হ'ব। ইয়াৰ ফলত ই বুকসমূহ মোবাইল, টেবলেট, স্মাৰ্ট টিভি, কম্পিউটাৰ আদি যিকোনো সঁজুলিৰ জৰিয়তে পঢ়িব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বড়ো মাধ্যমৰ পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰাৰ লগতে বড়ো মাধ্যমত শিক্ষকসকলৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ দায়িত্ব বড়ো আৰু অন্য জনজাতীয় ভাষা সঞ্চালকালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্তৰ কথাও

শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে পাঠ্যপুথি বিতৰণৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ তুলনাত অসমৰ সমস্যা অধিক, কিয়নো ৰাজ্যত 14টা মাধ্যমত 3.5 কোটি ছপাই বিতৰণ কৰিবলগীয়া হয়। বড়ো মাধ্যমত বিদ্যালয়সমূহে যাতে সম্পূৰ্ণ মনোযোগ লাভ কৰে তাৰ প্ৰতি চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিজ্ঞানীসকলে মিজোৰামত 2টা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত কৰিছে। চিৰাংস্থিত ভাৰতীয় প্ৰাণী বৈজ্ঞানিক জৰীপৰ গৱেষকসকলৰ নেতৃত্বত দেশৰ আন কেইবাটাও গৱেষণা প্ৰতিষ্ঠান আৰু হাংগেৰীৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ বিজ্ঞানীসকলৰ সহযোগত সম্পন্ন এটা অধ্যয়নত মিজোৰামত ইণ্ডো চাইনিজ থিক থাম্বড বেট আৰু ইণ্ডো চাইনিজ মাউচ ইয়াৰ্ড বেট নামৰ 2টা নতুন প্ৰজাতিৰ বাদুলিৰ উপস্থিতি নিশ্চিত কৰিছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত 2023ৰ পৰা 2025 চনত চলোৱা বিস্তৃত ক্ষেত্ৰ সমীক্ষাৰ সময়ত এই প্ৰজাতিদ্বয় চিনাক্ত কৰা হয়। আকৃতিগত বৈশিষ্ট্য, আণৱিক জিনীয় বিশ্লেষণ আৰু ইকুলেশ্যন অধ্যয়নৰ জৰিয়তে প্ৰজাতিসমূহৰ পৰিচয় চিনাক্ত কৰা হৈছে। গৱেষণা অনুসৰি পূৰ্বে কম্বোডিয়া, ভিয়েটনাম, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা ইণ্ডো চাইনিজ থিক টাম্বড বেট মিজোৰামৰ চেৰচিপ জিলাৰ চিয়াহ টলাঙত আৰু ভিয়েটনাম, লাউচ, দক্ষিণ চীনত সীমাবদ্ধ বুলি ধৰা ইণ্ডো চাইনিজ মাউচ ইয়াৰ্ড বেট মিজোৰামৰ ৰেয়েক অঞ্চলত পোৱা গৈছে। ৰাজ্যিক মন্ত্ৰীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উৰণ সেতু নিৰ্মাণৰ বাবে 474.25 কোটি টকাৰ প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্ৰীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পথসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমি নীতি 2019 চনত সংশোধনৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1972 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত অসমত কমেও 3টা প্ৰজন্ম ধৰি বাস কৰি অহা লোককহে ভূমিহীন লোক হিচাপে গণ্য কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিৱসাগৰ জিলাত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰচলন আৰু ইয়াৰ নেতিবাচক প্ৰভাৱক লৈ জিলাখনৰ সচেতন নাগৰিকৰ একাংশই এণ্টি ড্ৰাগছ স্কোৱাড গঠন কৰিছে। এই স্কোৱাডে কালি শিৱসাগৰ উকিল সন্থাৰ ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ সৈতে জড়িত গোচৰসমূহ গ্ৰহণ নকৰিবলৈ শিৱসাগৰ উকিল সন্থালৈ পত্ৰ প্ৰেৰণ কৰিছে। ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ স্বাৰ্থত সকলো শ্ৰেণীৰ লোকৰ একান্ত সহযোগিতাৰ প্ৰয়োজন আছে বুলি সংগঠনটোৰ সদস্যসকলে প্ৰকাশ কৰে। এই উদ্দেশ্যেৰে তেওঁলোকে উকিল সন্থাকো ড্ৰাগছমুক্ত অসম গঢ়াৰ সামাজিক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ইফালে শিৱসাগৰ উকিল সন্থাই এণ্টি ড্ৰাগছ স্কোৱাডৰ অনুৰোধ পত্ৰ গ্ৰহণ কৰি পৰৱৰ্তী বৈঠকত আলোচনা মৰ্মে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত কৃষক পঞ্জীয়ন সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানস প্ৰতিম মহন্ত আৰু কৃষক তথা সাংবাদিক বগা তপনয়। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে পৰহিলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা, চাৰিআলি, কলিয়াবৰ, তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। ডিব্ৰুগড় জিলা মৰাণ স্পৰ্টছ কমপ্লেক্স খেলপথাৰত কালি মৰাণ জিলা ক্ৰীড়া সন্থাৰ 10ম বৰ্ষৱৰ্তী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সন্থাৰ উপসভাপতি সোভিত কুমাৰ ছেত্ৰীয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ উপসভাপতি অজয় কুমাৰ মহনে সভাপতিত্ব কৰে। এই অনুষ্ঠানত বিভিন্ন ক্ৰীড়াত বিজয়ী হোৱা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। অসমৰ 4গৰাকী খেলুৱৈয়ে মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত 5ম ইণ্ডিয়া টাইকোৱাণ্ডো পম্পছেৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছিনিয়ৰ শাখাত বেনলা কেম্প্ৰাই, দলীয় শাখাত পল্লৱী সন্দিকৈ

0: আৰু ঋতিকা আলেমানে সোণৰ পদক হস্তগত কৰিবলৈ সমৰ্থ হৈছে। একেদৰে সৰস্বতী দেৱী কাৰাগামে কেৰেট শাখাত সোণৰ পদক লাভ কৰিছে। ইয়াৰ উপৰি মহিলাৰ ব্যক্তিগত পমছে শাখাত অৰণ্যা দত্তই ব্ৰঞ্জৰ পদক লাভ কৰিছে। স্পেইন ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক 2-1 গলত পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে দিয়া গলেৰে স্পেইনে অগ্ৰগতি লাভ কৰে, যদিও বেলজিয়ামে 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে দিয়া গলেৰে সমতা স্থাপন কৰে। স্পেইনৰ হৈমিকিলে মেৰিনোৱে 88 মিনিটত বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাত আজি নিশা মিয়ামি গাৰ্ডেন্সত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ সন্মুখীন হ'ব। মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যত বৰ্তমানলৈকে 4,81,000 লোকলৈ ভূমিপট্টা প্ৰদান, ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি ব্যৱস্থাটোৰ ডিজিটেলকৰণৰ সিদ্ধান্ত, মিজোৰামত 2টা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ

0: এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো যুৱবাণীৰ কেৰিয়াৰ বিষয়ক অনুষ্ঠান সোপানৰ এটি নতুন খণ্ড। অনুষ্ঠানটিৰ আঁত ধৰি এয়া শ্ৰুতি ডেকা।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে কেৰিয়াৰ পৰামৰ্শদাতাৰূপে কিছু বিশেষ ব্যক্তিক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ সৈতে কথা পাতি কেৰিয়াৰ বিষয়ক বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে ডক্টৰ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল। ছাৰ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ।
1: আমি এতিয়া বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমে আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম, আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: জন্ম মোৰ গুৱাহাটীতে, মই 1989 মই FTI-লৈ যাওঁ, তাতে ছাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে। তাৰপিছত মই 1993 অসমলৈ ঘূৰি আহোঁ। ইয়াৰ পিছত মই জ্যোতি চিত্ৰপট ফিল্ম ষ্টুডিঅ' ছ'চাইটিত মই ৰেকৰ্ডিষ্ট হিচাপে, ছাউণ্ড ৰেকৰ্ডিষ্ট হিচাপে জইন কৰোঁ 1993 পৰা। তেতিয়াৰ পৰা মই 1999 তাতে এজ ছাউণ্ড ৰেকৰ্ডিষ্ট মই কাম কৰি আছিলোঁ মই। আৰু 1999 যেতিয়া গভৰ্ণমেণ্টে ডিচিশ্যন ল'লে যে এখন ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট কৰিব অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেতিয়া মই তালে আহোঁ এজ লেকচাৰাৰ ছাউণ্ড ইঞ্জিনিয়াৰিং। সেইটো বছৰ হ'ল 1999।
1: আমি আজি যিহেতু ছাউণ্ড ইঞ্জিনিয়াৰিং বিষয়ে বা শব্দ অভিযন্তা হিচাপে প্ৰতিষ্ঠা কেনেদৰে লাভ কৰিব পাৰি তাৰ বিষয়ে কথা পাতিম। গতিকে প্ৰথমেই জানিব বিচাৰিছো, ছাউণ্ড ইঞ্জিনিয়াৰিং কি হয়, এই পেছাটোৰ মূল দায়িত্বসমূহ কি?
2: ছাউণ্ড ইঞ্জিনিয়াৰিং বোলা বস্তুটো কেনেকুৱা ধৰণৰ, আমি যদি কেমেৰাৰ লগত কম্পেয়াৰ কৰোঁ, কেমেৰা এটা যেতিয়া আমাক বস্তু দেখে, কেমেৰা এটা ভিজুৱেল কেপচাৰ কৰে, তেতিয়া এটা ডিৰেকশ্যনত কেপচাৰ কৰে। কেমেৰা এটা ডিৰেকশ্যনত, যেনেকৈ আমাৰ চকু এটা ডিৰেকশ্যনতহে চাব পাৰোঁ, কিন্তু ছাউণ্ড বোলা বস্তুটো আমাৰ চাৰিওফালৰ পৰা আমি শুনো। আমাৰ সন্মুখত থাকিলেও আমি শুনো, বেকড্ৰপত থাকিলেও শুনো, ওপৰত থাকিলেও শুনো, ছাইডত থাকিলেও, মানে য'তেই থাকক আমি ছাউণ্ডটো শুনা পাওঁ। আৰু এই বস্তুটোক সুন্দৰকে গঢ়ি তুলিবলৈ আমি যিটো কাণেৰে একচুৱেলি শুনো, সেই শুনা বস্তুটোকে আমি ৰেকৰ্ডিঙত আনিব পাৰিব লাগে। সেইটোৱে আমাৰ ডাঙৰ চেলেঞ্জ, আমাৰ মেইন চেলেঞ্জ আমাৰ সেইটোৱে। আমাৰ কাণখন ইমান চেনচিটিভ, আমি যেনেকে ধৰণে শুনো, যিবিলাক বস্তু আমি শুনো, যি ধৰণে শুনো, সেই একে ধৰণৰ বস্তুটো আমাৰ শুনা বস্তুটোকে যদি আমি মাইক্ৰফোন দি কেপচাৰ কৰি বা বিভিন্ন ডিভাইচ থ্ৰুদি কেপচাৰ কৰি পেলাই যদি আমি সেইটো শুনিব পাৰোঁ স্ক্ৰীণত, চিনেমা স্ক্ৰীণত বা এলবামত, সেইটো আমি ছাকচেছ বুলি ভাবোঁ। আৰু তাতে কৰিব যাওঁতে কিছুমান টেকনিকেল কথা থাকে, বহুত থাকে, তাৰমানে সেইকাৰণে এইটো ইঞ্জিনিয়াৰিং বুলি কয়। সেই টেকনিকেল এছপেক্টবিলাক আমি ভাবি, আমি জানি বুজি সেইবিলাক যেতিয়া কৰিম, তেতিয়া আমি শুনাতকে, এতিয়া মানুহৰ ট্ৰেণ্ডটো এনেকুৱা হৈ গ'ল যে যিটো বস্তু শুনা পাওঁ আমি, সেই শুনাতকে আৰু ভালকে শুনাব লাগে, আৰু ভালকে শুনাব লাগে। আৰু সেই ট্ৰেণ্ডটোক আমি মেইনটেইন কৰিবৰ কাৰণে, আমি ইণ্ডাষ্ট্ৰিত যদি ছাকচেছ হৈ থাকিব লাগে, তেতিয়া আমাৰ এই ইঞ্জিনিয়াৰিং পাৰ্টটো দৰকাৰ হয়। ইয়াতে বহুবিলাক এছপেক্ট থাকে, এইবিলাক যদি আপুনি সুধিব বিচাৰে মই এতিয়া ক'ব পাৰিম,
1: নিশ্চয়কৈ জানিব বিচাৰিম।
2: যেনেকে ধৰক এটা মাইক্ৰফোন সবেই জানে নহয়, যে ছাউণ্ডটো, এটা ছাউণ্ড আমি কিহেৰে ধৰিম, ধৰিম বুলিয়েই ক'লো, কেপচাৰ কৰিম আৰু, তেতিয়া এটা মাইক্ৰফোন লাগে। এই মাইক্ৰফোনটো কেনেকুৱা ধৰণৰ হ'ব? এতিয়া মাইক্ৰফোনটো আমাৰ একেবাৰে সহজে 200 টকাটো পায়, 500 টকাটো পায়, 1000টো পায়, 10000টো পায়, 1 লাখতো পায়, 2 লাখতো পায়। এই আমি কোনটো মাইক্ৰফোন ল'ম? তাৰমানে এতিয়া আমি যেতিয়া কমাৰ্চিয়েল কাম আমি কৰিম, কমাৰ্চিয়েল ইন দ্য চেন্স কি, মই যিটো কাম কৰিম, তাৰমানে সেই কামটো যদি ক'ৰবাত আৰু কোনোবাই মেজাৰ কৰে যে ভাল হৈছে নে বেয়া হৈছে, উদাহৰণস্বৰূপে যদি এখন চিনেমাত মই কাম কৰোঁ আৰু তাতে মই ছাউণ্ডৰ কাম কৰোঁ, তেতিয়াহ'লে এই ছাউণ্ড, এই চিনেমাখন হয়তো মোৰ ফেষ্টিভেলত যাব, ফেষ্টিভেলত গ'লে ফেষ্টিভেলত জুৰি বহিব। সেই জুৰিবিলাক কি হয়, ইণ্ডিয়াৰ সেই টপমষ্ট মানুহবিলাক যিবিলাকে চব কথা জানে, সেনেকুৱা ধৰণৰ এটা জুৰি কমিটি হয়, বা ৱৰ্ল্ডতে, অকল ইণ্ডিয়া বুলি কোৱা নাই, গোটেই পৃথিৱীতে। সেই জুৰিয়ে তেতিয়া সেই বস্তুটো এনালাইচিছ কৰিব যে ভাল হৈছে নে বেয়া হৈছে, বা বেয়া হৈছে যদি ক'ত হৈছে ভাল। সেইকাৰণে আমাৰ ছাউণ্ড ডিজাইনাৰ হিচাপে বা ছাউণ্ড ইঞ্জিনিয়াৰ হিচাপে আমি ক'তো বস্তু এৰাই চলিব নোৱাৰোঁ, তাৰমানে আমি প্ৰত্যেক

0: প্ৰত্যেকটো বস্তুকে সুন্দৰকে কেপচাৰ কৰি পেলাই সেই কামটো কৰিব লাগিব। আৰু মই যিধৰণে কলো যে কাণে যেনেকে শুনে সেনেকে মাইক্ৰফোনটোৱে যদি শুনিব লাগে তাৰ বহুতবিলাক এছপেক্ট থাকে, যেনেকুৱা চেনচিটিভিটি অফ দ্য মাইক্ৰফোনচ, ফ্ৰিকুৱেঞ্চি ৰেছপন্স অফ দ্য মাইক্ৰফোনচ কি আছে, টিউব মাইক্ৰফোন ইউজ কৰি আছো নে কণ্ডেনচাৰ মাইক্ৰফোন ইউজ কৰিছো নে মানে ডাইনামিক মাইক্ৰফোন ইউজ কৰিছো, কি ইউজ কৰি আছো, কোনটো ডিৰেকশ্যনত ইউজ কৰি আছো মাইক্ৰফোনটো, এই কথাবিলাক জানিবৰ কাৰণে আমি প্ৰথমে কাম কৰাৰ আগতে আমি তাৰে থিয়ৰিটো বুজি ল'ব লাগিব যে মাইক্ৰফোনটোনো কি কেনেকুৱা। মই এটা এক্সাম্পল মাইক্ৰফোন হৈ দিছে, এনেকুৱা বহুতবিলাক বস্তু আছে ৰেকৰ্ডাৰ, তাৰপিছত সেই মাইক্ৰফোনৰ ছিগনেলটো যেতিয়া ৰেকৰ্ডাৰত যাব, যদি মোৰ ৰেকৰ্ডাৰটো ভাল নহয় আকৌ ছিগনেলটোতো মই ধুনীয়াকে ললো কিন্তু মাইক্ৰফোনেটো ৰেকৰ্ড নকৰে, ৰেকৰ্ডাৰহে ৰেকৰ্ড কৰিব, যদি মোৰ ৰেকৰ্ডাৰটো ভাল নহয়, ভাল নহয় ইন দ্য চেন্স কি, আজিকালিতো ডিজিটেল মাৰ্কেট, আগতে এনালগ আছিল, ডিজিটেল মাৰ্কেটত সেই ভাল বেয়াটো কিছুমান বস্তুৰ ওপৰত ডিপেণ্ড কৰে, যেনেকুৱা বিট ৰেট, চেম্পল ৰেট, সেইবিলাক বস্তু ঠিকে আছে নে নাই আকৌ চাবৰ কাৰণে, যে আমি যিটো শুনো আমাৰ আমাৰ হিউমেন চাইকলজি যিটো আমি যেনেধৰণে শুনিব বিচাৰোঁ সেনেকে ৰেকৰ্ড কৰিব পাৰিছো নে নাই, এই গোটেই বস্তুবিলাক তাৰমানে এটা এটাৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল। মাইক্ৰফোন যদি মোৰ ভাল কোৱালিটি হয় তাৰমানে চেনচিটিভিটি যদি ভাল হয়, মানে যিমান বস্তু এটাই শব্দ যেনেকুৱা ধৰণে কৰিছে সেনেকুৱা ধৰণে যদি মাইক্ৰফোনটোৱে কেপচাৰ কৰিছে, আকৌ সেইটো ৰেকৰ্ড কৰিব পৰা কেপাচিটিটো ৰেকৰ্ডাৰটোৰে, চাউণ্ড ৰেকৰ্ডাৰ, সেই চাউণ্ড ৰেকৰ্ডাৰটোৰ আকৌ সেই কেপাচিটিটো আছে নে নাই, যেনেকুৱা চেম্পল ৰেট, বিট ৰেট, সেইবিলাক ডিজিটেল সেইবিলাক ফৰ্মুলা আৰু সেইবিলাক আছে নে নাই, যদি আছে, যদি ইকুইভেলেণ্ট হয়, যদি ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইচ আদাৰ হয় যদি ৰেকৰ্ডাৰ আৰু মাইক্ৰফোন, তেতিয়াহে আমাৰ কোৱালিটি চাউণ্ড এটা ৰেকৰ্ড হ'ব, আদাৰৱাইজ নহয়। আৰু সেইবোৰ নোহোৱাৰ কাৰণে আমাৰ কি কয় ইয়াতে যে আমাৰ অসমত চাউণ্ডটো কৰিলে ভাল নহয়, একচুৱেলি ভাল কিয় নহয়, বিকজ মানে স্কুলিঙৰ অভাৱ আছে ইয়াতে, টেকনিকেল নোহোৱাবিলাক জানি লৈ কাম কৰিলে সদায় ভাল হ'ব, ইয়াত কোনো ডিফাৰেঞ্চ নাই, বেলেগ আৰু কোনো ৰকেট চায়েন্স নাই।
1: খুব ধুনীয়াকৈ বুজাই দিলে ছাৰ। এই ক্ষেত্ৰখনৰ লগত জড়িত হবলৈ কেনেকুৱা ধৰণৰ শিক্ষাগত অৰ্হতা বা প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব, ছাত্ৰ ছাত্ৰীসকলে বা আগ্ৰহীসকলে কেনেধৰণে আগবাঢ়িব পাৰিব?
0: স্কুলিঙৰ কথা কৈছে আপুনি, স্কুলিং মানে ইয়াতে এতিয়া ইণ্ডিয়াত বহুতকেইখন স্কুল আছে, যেনেকুৱা আমি যদি প্ৰথমে নাম ল'ব লাগিব FTII পুনে, তাৰপিছত SRFTI, এইখন ইনষ্টিটিউট হয় চেণ্টাৰ ফৰ এক্সিলেঞ্চ, বহু পুৰণি ইনষ্টিটিউট, সিহঁতে কাম কৰি এক্সপিৰিয়েঞ্চ হৈছে। তাৰ পাছত যদি আমি আহোঁ ইয়াত ক'ব লাগিলে আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, আমাৰ এখন ইনষ্টিটিউট আমি 1999ত এষ্টাব্লিছ কৰিছিল গভৰ্ণমেণ্ট অফ আছামে, অলৰেডি 25 ইয়াৰ্ছ ক্ৰছ কৰি গ'ল। সেইকাৰণে মোৰ যিহেতু প্ৰথম দিনাখনৰ পৰা এইখন ইনষ্টিটিউটত আছোঁ, মোৰ যিটো অভিজ্ঞতা তাৰমানে এই ইঞ্জিনিয়াৰিং শব্দটো যিহেতু কৈছে নহয়, ইঞ্জিনিয়াৰিং শব্দটো কোৱাৰ কাৰণে চাউণ্ড ইঞ্জিনিয়াৰিঙত আমাৰ এজন ষ্টুডেণ্টৰ 10+2 লেভেলত চায়েন্স থাকিবই লাগিব, 10+2 লেভেলত চায়েন্স বেকগ্ৰাউণ্ড থাকিব লাগিব, কিহৰ কাৰণে থাকিব লাগিব যে ইয়াতে ইলেক্ট্ৰনিক্স এক্সপেক্টবিলাকো আছে, তাৰমানে চাউণ্ড ইঞ্জিনিয়াৰিংটো এনেকুৱা নহয় যে অকল ৰেকৰ্ডে কৰিব বা ৰেকৰ্ডিষ্টে হ'ব বা চিনেমা চাউণ্ড ডিজাইন হ'ব, সেনেকুৱা নহয়, ইণ্টিগ্ৰেশ্যন ইঞ্জিনিয়াৰ বুলি আমি কওঁ, মেইণ্টেনেঞ্চ ইঞ্জিনিয়াৰ বুলি কওঁ, একষ্টিক ইঞ্জিনিয়াৰ বুলি কওঁ, এই গোটেই ইঞ্জিনিয়াৰিং পাৰ্টটোত চাউণ্ড ইঞ্জিনিয়াৰবিলাকে কাম কৰি থাকে। আমি যিবিলাক হল বা মাল্টিপ্লেক্স দেখা পাওঁ তাতে যিবিলাক আমি এনেই নৰ্মেল ভাষাত আমি চাউণ্ড প্ৰুফ বুলি কওঁ নহয়, সেইটো আমি একষ্টিক ট্ৰিটমেণ্ট বুলি কওঁ, সেইটো কোনে কৰিব, সেইটো সেই চাউণ্ড ইঞ্জিনিয়াৰজনে কৰিব, আৰু সেইটো এনেই লগাই দিব নোৱাৰে দেখাত ধুনীয়া হৈছে বুলি লগাই দিছে এনেকুৱা নহয়, সেইটো এটা ভেলু কেলকুলেট কৰিব লাগিব, সেইটো কৰাৰ কাৰণে সেই চাউণ্ড ইঞ্জিনিয়াৰজনৰ দৰকাৰ। তাৰপিছত যে ইকুইপমেণ্টছবিলাক আনি ফেলে দাম কৰে সেইবোৰ ইনষ্টল কেনেকৈ কৰিব, ইণ্টিগ্ৰেশ্যন, ছিষ্টেম ইণ্টিগ্ৰেশ্যন, সেইটোৰ কাৰণেও চাউণ্ড ইঞ্জিনিয়াৰৰ দৰকাৰ। তাৰপিছত আমি যিহেতু যেনেকৈ উদাহৰণ দিওঁ মোবাইল ফোন এটা কিনিলে সেইটোতো বেয়া হ'ব কেতিয়াবা, ঠিক তেনেকৈ চাউণ্ডৰ ইকুইপমেণ্টছ বা অডিঅ' ভিজুৱেল ইকুইপমেণ্টবিলাক কিনিলে সেইটো বেয়া হ'ব, সেই বেয়া হয় ঠিক কোনে কৰিব, সেইটো মেইণ্টেনেঞ্চ পাৰ্ট, সেইটোও চাউণ্ড ইঞ্জিনিয়াৰৰ দৰকাৰ। এই গোটেইবিলাক যিহেতু ইঞ্জিনিয়াৰিং এটা যিহেতু এটা ইলেকট্ৰনিক ছিষ্টেম এটা ইয়াৰ লগত ইনভল্ভ হৈ আছে গোটেই বস্তুবিলাকৰ লগত, চাৰ্কিটবিলাকো ইলেকট্ৰনিক ডিজাইন, PCBবিলাক ইলেকট্ৰনিক ডিজাইন, মেইণ্টেনেঞ্চ টু ইলেকট্ৰনিক ডিজাইন, ফল ফাইণ্ডিং টু ইলেকট্ৰনিক ডিজাইন, সেইকাৰণে এইটো ইঞ্জিনিয়াৰিং পাৰ্ট, সেইকাৰণে 10+2 লেভেলত এটলিষ্ট মানে হেৰি থাকিবই লাগিব, চায়েন্স থাকিবই লাগিব। আৰু বৰ্তমান 24 ইয়াৰ্ছটো মেক্সিমাম হৈ আছে, সেইটো চেঞ্জ হ'ব পাৰে ভৱিষ্যতে, এপ্লিকেশ্যন এজনো 25 ইয়াৰ্ছ ইন জেনেৰেল কেটেগৰীত হ'লে 25 ইয়াৰ্ছ মেক্সিমাম, তেতিয়া 10+2 চায়েন্স উইথ 24 ইয়াৰ্ছ এজ।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে। প্ৰতিষ্ঠানসমূহত প্ৰশিক্ষণ কেনেদৰে কৰা হয়?
0: এইটো আমাৰ কনভেনশ্যনেল মানে কলেজবিলাকৰ নিচিনা নহয়, যে এখন ফিল্ম ইনষ্টিটিউট যেতিয়া আমি কওঁ, চিনেমা বুলি শব্দটো আহিব, চিনেমাখনটো আৰু কোনো ৰুলস ৰেগুলেশ্যনৰ ভিতৰত নচলে, আউটডোৰত কথা শ্বুটিং হৈ থাকে, যে আমি মই ভাবিছোঁ যে মই চিনেমাখন 4 দিনত শেষ কৰি দিম কিন্তু বৰষুণ দি আছে, 10 দিনো যাব পাৰে বা বহু

0: দি আছে তেতিয়াও নকৰিব পাৰো, বা কৰিলে আৰ্টিষ্টৰ পাৰফৰ্মেন্স ভাল হোৱা নাই তেতিয়াও দীঘলী হয়, মানে কোনো ধৰণৰ একচুৱেলি এটা খুব স্পেচিফিক গ্ৰামাৰ নাথাকে যে টাইম ফ্ৰেমটো। সেইটোৰ কাৰণে আমাৰ কি হয়, এইটো দিনে নিশাই কাম হয় তাৰমানে। আমাৰ ইনষ্টিটিউটবিলাক মানে ফিল্ম ইনষ্টিটিউটবিলাক সেইবিলাকত 24/7 কেটেগৰীত হয় কামবিলাক, মানে ল'ৰাবিলাকে ধৰক ডিনাৰ কৰি উঠিও কাম কৰে, কাৰণ কামটো সিহঁতৰ টাইম ফ্ৰেম এটাৰ ভিতৰত কমপ্লিট কৰিবই লাগিব, এছেছমেণ্ট হ'ব তাতে সিহঁতে কি কাম কৰিছে। সেইটোৰ কাৰণে আমাৰ এক্সামিনেশ্যনৰ ডেটবিলাক থাকে, সেইকাৰণে সেই ডেটটো ৰিচ কৰাৰ কাৰণে যদি শ্বুটিঙত দেৰি হৈছে বা পষ্ট প্ৰডাকশ্যনত দেৰি হৈছে তেতিয়াহ'লে সিহঁতৰ এইটো 24/7। ইন আদাৰ চেন্স আপুনি এনেকুৱা ক'ব পাৰে ৰাতিপুৱা 8টাৰ পৰা আকৌ ৰাতিপুৱা 8টালৈ, সেইটো নেক্সট ডে ৰাতিপুৱা 8টালৈ, সেইটো ফৰ্মেটতে এতিয়া আমি কাম কৰি আছো।
1: হয়, এডমিশ্যন প্ৰচেছটো অকণমান জানিব বিচাৰিম।
0: এডমিশ্যন প্ৰচেছটো চাওক, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ এনেকুৱা যে আমাৰ 4টা কোৰ্চ আছে ইয়াতে, অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং, চিনেমাটগ্ৰাফী, ফিল্ম এণ্ড ভিডিঅ' এডিটিং আৰু এপ্লাইড এক্টিং ফৰ ফিল্ম এণ্ড টেলি। এই 4টা কোৰ্চৰ আমাৰ কোৱালিফিকেশ্যনটো 10+2। ছাউণ্ড ইঞ্জিনিয়াৰিঙত খালি 10+2 ছায়েন্স লাগে, বাকীকেইটা ডিপাৰ্টমেণ্টত এডিটিং, ফটো, চিনেমাটগ্ৰাফী আৰু এক্টিঙত আমাৰ এনি ষ্ট্ৰীমৰ পৰা আহিব পাৰে। আৰু এই এপ্লিকেশ্যন আমি এডভাৰ্টাইজমেণ্ট দিওঁ, এতিয়াও চলি আছে, এইটো মাহতো চলি আছে, এতিয়া এডভাৰ্টাইজমেণ্ট অনলাইন হৈ আছে, এডভাৰ্টাইজমেণ্ট দিওঁ, আমাক ফৰ্ম দিয়া যায়, সেই ফৰ্মত ছাবমিট কৰি ছাবমিট কৰে, তাৰপিছত তাৰ পৰা আমাৰ এটা ৰিটেন টেষ্ট হয়, সেইটো ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম সিহঁতে কণ্টেক্ট কৰে। ৰিটেন টেষ্টটোৰ পৰা আমাৰ ছিলেকশ্যন 1:4 ৰেচিঅ'ত হয়, মানে আমি এটা ছিটৰ এগেইনষ্টত 4জনকে মাতোঁ ৰিটেন টেষ্টৰ পৰা। তাৰপিছত আমাৰ ভাইবা হয়, কিহৰ কাৰণে ভাইবা হয়, এইটো কাৰণে যে ছাউণ্ড ইঞ্জিনিয়াৰিং যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে ছাপ'জ, আৰু তেওঁ ধৰক কাণেদি শুনাই নাপায়, তেতিয়াহ'লে জানো পাৰিব কাম কৰিব। সেইকাৰণে আমি সেই কিছুমান এছপেক্টছ আমি চাওঁ ভাইবাত, তাৰ উপৰিও কাৰোবাৰ কিমান ইণ্টাৰেষ্ট আছে, কাৰণ এইটো বস্তু এনেকুৱা নহয় যে হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী নিচিনা নহয় যে মাক বাপেক এডমিশ্যন দি দিব নহয়। আমি এনেকুৱাও ল'ৰা পাইছোঁ যিবিলাক এমটেক কমপ্লিট কৰি আহিছে, এতিয়া আকৌ পঢ়ি আছে ছাউণ্ড ইঞ্জিনিয়াৰিং, বা বিটেক কৰি বহুত ল'ৰা আছে সেনেকুৱা, আমি 20-30% ল'ৰাই সেনেকুৱা ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি, আমি সৰু ইণ্টাৰভিউ যে তোমালোকে বিটেক কৰিছে এমটেক কৰা, তেতিয়া কয় না বিটেকটো মোৰ দেউতাৰ চইচ আছিল, এইটো মোৰ চইচ। সেইকাৰণে অলপমান পগল আমিতো থাকিব লাগিব, থাকিলে ভাল, আৰু আদাৰৱাইজ আমি 10+2 ল'ৰাবিলাকতো আমি গ্ৰুম কৰোঁ, সিহঁতে প্ৰথম আহি পেলাই অলপ মানে অলপমান দিগদাৰি এটা পায় প্ৰথম 2-3 মাহমান, যেতিয়া চিনেমা দেখাওঁ সিহঁতক, সিহঁতে কমাৰ্চিয়েল চিনেমাবিলাক আশা কৰি থাকে, আমি ধৰক যিবিলাক একাডেমিক ভেলু আছে যে সেইবিলাকৰ পৰা আমি চিনেমাবিলাক দেখাওঁ, লাইব্ৰেৰীত আছে, তো প্ৰথম অসুবিধা পায়, কিন্তু পাছলৈ কিন্তু সিহঁতবিলাক খুব উস্তাদ হৈ যায় আৰু গ্ৰুমিংটো ভাল হয়, আৰু বহুত ভাল পাৰফৰ্ম কৰি আছে, 12টা নেশ্যনেল এৱাৰ্ড আছে আমাৰ এতিয়া এইটো চেক্টৰত চিনেমাত, আমাৰ আইফা আছে, আমাৰ অস্কাৰ আছে, নমিনেশ্যন আছে আমাৰ। তো আমি ভাবোঁ যে আমি পাৰিম গ্ৰুম কৰিব, প্ৰথম কিছুমান খুব জানি বুজি আহে, অলপ এক্সপিৰিয়েঞ্চ কৰিহে, কিছুমান একেবাৰে নতুনকৈ আহে একো নাজানি, আৰু আমি দেখিছোঁ যিবিলাক নাজানি আহে একো, সেইবিলাকে আকৌ ফাইনেলি গৈ ভাল পাৰফৰ্ম কৰে।
1: হয়, বৰ্তমানৰ সময়ত ছাউণ্ড ইঞ্জিনিয়াৰিং কেৰিয়াৰ হিচাপে কিমান সম্ভাৱনাময় বুলি ভাবে আপুনি?
0: মই এটা এক্সাম্পল দি ষ্টাৰ্ট কৰোঁ, আমি যেতিয়া আমাৰ কভিড হৈ আছিলে, কভিডৰ সময়ত আমাৰ কি হ'ল, সকলো ইণ্ডাষ্ট্ৰি বহি মানে ফেইল হৈ গ'ল, লছত গুচি গৈছিল। সেই সময় এটাই ইণ্ডাষ্ট্ৰি আছিল যিটো মানুহ, কাৰণ কভিডৰ সময়ত ঘৰত বহি পিনে কি চাব, নেটফ্লিক্স চাই আছিল মানুহে, অটিটি প্লেটফৰ্মবিলাকত চাই আছিল, ৰিলছবিলাক চাই আছিল। তো সেইখিনি সময়ত অডিঅ' ভিজুৱেলছ মিডিয়ামটো ইমান এটা মানে পিকআপ এটা ল'লে, গ্ৰ'থটো ইমান বেছি হৈ গ'ল যে চব ইণ্ডাষ্ট্ৰি শেষ, সেইটো ইণ্ডাষ্ট্ৰি আকৌ বাঢ়ি গ'ল। আৰু সেই ট্ৰেণ্ডটো যে মানুহৰ মানে, আমি যে এটা ভাল বস্তু খালে সদায় খাই থাকিব মন যায়, সেই ট্ৰেণ্ডটো যে মানুহৰ এইটো থাকি গ'ল তাৰমানে এতিয়া পৃথিৱীত। সেইকাৰণে এইটো অসম, নৰ্থ ইষ্ট বা ইণ্ডিয়া পইণ্ট অফ ভিউৰ পৰা নহয়, মই গোটেই এব্ৰড পইণ্ট অফ ভিউৰ পৰাই কওঁ যে এইটোৰ গ্ৰ'থটো সদায় 15-20% সদায় বাঢ়ি গৈ আছে। এতিয়া যদি মই ডেটাত অলপমান কৈ দিব লাগে, তেতিয়াহ'লে মই ক'ব লাগিব যে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ ইণ্ডিয়াত আমাৰ গ্ৰ'থ, আমাৰ ৱৰ্থ, আমাৰ যিটো নেট ৱৰ্থ বুলি কওঁ, সেইটো আছিল মানে এমপ্লয়মেণ্টৰ কথা কৈছোঁ দেই মই, এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ যিটো ইণ্ডাষ্ট্ৰীত আমাৰ এমপ্লয়মেণ্ট পায়, সেইটো ইণ্ডাষ্ট্ৰীৰ ৱৰ্থ এৰাউণ্ড আছিল আমাৰ 2.5-3 লাখ কৰোৰ এভৰি ইয়াৰ, আৰু ইয়াতে ইনডাইৰেক্ট জব আছিল 1 কৰোৰ ডিৰেক্ট জব, মানে কোনোবাই ছাউণ্ড ইঞ্জিনিয়াৰিং পাছ কৰি ডিৰেক্টলি ছাউণ্ড ইঞ্জিনিয়াৰতে জবটো পাইছে, সেইটো আমি ডিৰেক্ট জব বুলি কওঁ। আকৌ ইনডাইৰেক্ট জব কিছুমানে আছে, যেনেকুৱা ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাছ কৰি ৰেকৰ্ডিজ হোৱা নাই, ধৰক ফাৰ্ষ্ট এছিষ্ট ৰেকৰ্ডিজ পাইছে, পষ্টত কাম কৰিছে কোনোবাই, চিনেমাখন শ্বুটিং হৈ যোৱাৰ পাছত কোনোবাই কাম কৰিছে, কিন্তু ইনডাইৰেক্ট জব এটা আছিল আমাৰ বহুতখিনি, কণ্টেণ্ট ক্ৰিয়েশ্যনছ

0: আপনালোকে নিশ্চয় বুঝি পাব, তাৰমানে আমাৰ যিবিলাক আমি আমাৰ একাডেমিক্স কলেজবিলাকতো চলে যে আমাক ভিজুৱেলছত দেখাই নহয় আজিকালি বস্তুবিলাক ভিজুৱেলছত দেখাইতো আমি আমাৰ সেইটো মেণ্ডেটৰী এতিয়া আমি এইটো কৰিব মুক্স বুলি কয় মুক্স মেছিভ অনলাইন ইণ্টাৰনেট কোৰ্চ বুলি সেইটোত আমাৰ কি হয় সেইটো এটা অডিঅ' ভিজুৱেল প্ৰগ্ৰেমে তাতে শ্বুট কৰিব লাগিব চাউণ্ড থাকিব ভিডিঅ' থাকিব এডিটিং থাকিব কেমেৰা ফাংচন থাকিব সেইবিলাক কৰাৰ কাৰণে সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ এতিয়া চাহিদাটো বহুত বেছি চবতে লাগে লাগিলে কি হ'ব চব কলেজতে লাগে সেইটো ইউ জি চিৰ মেণ্ডেটৰী হৈ গৈছে সেইটো অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ মেণ্ডেটৰী হৈ গৈছে সেইকাৰণে সেইবিলাক কোনে কাম কৰিব সেইবিলাক আল্টিমেটলি চাউণ্ড ইঞ্জিনিয়াৰ চিনেমাটোগ্ৰাফাৰ এডিটৰ সিহঁতেই কাম কৰি আছে সেইকাৰণে ইয়াত এটা ডাঙৰ জব আছে মানে মানে 2 লাখ আৱাৰৰ কাম হয় ইয়াতে এনুৱেলি ইণ্ডিয়াত 2 লাখ আৱাৰৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগে তাৰমানে ভাবক যে ইয়াতে জব কিমান আছে সেইকাৰণে আমাৰ মানুহে দেখা নাপায় মই যেতিয়া পঢ়িব গৈছিলোঁ মোক ৰেডিঅ' মেকানিক বুলি কৈছিল 1989ত তেতিয়াৰ পৰা আমি এই চেলেঞ্জটো পাই আছোঁ এইটো পেৰেণ্টছৰ এৱাৰনেছৰ অলপ অভাৱ আছে বা যিকোনো ধৰণৰ যেনেকৈ নহওক এটা এৱাৰনেছৰ প্ৰব্লেম আছে যে এইবিলাক কোৰ্চ কেনেকুৱা হ'ব ইঞ্জিনিয়াৰিংটো মেডিকেলৰ কম্পেয়াৰ কৰিলে কিন্তু আদাৰৱাইজ মই যদি ভাবোঁ মই যদি কওঁ যিটো মোৰ এক্সপিৰিয়েঞ্চ আজি 30 ইয়াৰ্ছ প্লাছ মোৰ ইণ্ডাষ্ট্ৰীত এইটো এক্সপিৰিয়েঞ্চৰ পৰা মই কওঁ যে ইয়াতে কোনো ল'ৰাটো বহীটো থকাই নাই আৰু লাষ্ট ছেমিষ্টাৰতো আমি ধৰ ল'ৰা ধৰি বান্ধিয়ে ৰাখিব লাগে তো সিহঁতক ইণ্ডাষ্ট্ৰীত এংগেজ কৰিব বিচাৰে তাৰমানে প্ৰডিউচাৰ ডিৰেক্টৰবিলাকৰ কেনেকুৱা কথা যে মই এজন ল'ৰা এনে পাইছোঁ যিটো স্কুলিং আছে আৰু এজন ল'ৰা পাইছোঁ মোৰ স্কুলিং নাই মই একে পইচাটো কাক ল'ম এইটো এটা হিউমেন চাইকলজি মই সদায় বেষ্ট অফ দ্য বেষ্টটোকে ছিলেক্ট কৰিম সেইকাৰণে সদায় FTA পাছ আউট বা স্কুলিং থকা ল'ৰাবিলাককহে এংগেজ কৰে আৰু সেইকাৰণে ৰিজাল্টবিলাক আপুনি যদি চাই যে অলমষ্ট 2006 মানৰ পাছৰ পৰা অসমত যিবিলাক চিনেমা হৈ আছে তাৰে ৰিজাল্টবিলাক বহুত ইনহেন্স হৈ গৈ আছে মানে কোৱালিটিবিলাক ইনহেন্স হৈ গৈ আছে আৰু ঠিক সেনেকে যদি আমি সেনেকেও ভাবিব পাৰোঁ আৰু কোনোবাই ক'বও পাৰে কিনো ইনহেন্স হৈছে কম্পেয়াৰ টু চাউথ ইণ্ডিয়ান ফিল্ম এতিয়া 100 কোটি টকাৰ বাজেট লৈ এখন যেতিয়া চিনেমা কৰোঁ সেইটোৰ কোৱালিটি বেলেগ ডেফিনেটলি হ'ব আৰু আমি 15-16 লাখ টকা লৈ পেলাই যেতিয়া চিনেমা কৰিম তাৰে কোৱালিটি ডিফিনেট আমি সেইখিনি চেলেঞ্জত লৈ পেলাই আমি যিখিনি কাম কৰিব বিচাৰোঁ আমাৰ ভাবোঁ সেইটো আমি ছাকচেছ আৰু আমাৰ ল'ৰা যিখিনি ৰিজনেল লেভেলত কাম কৰি আছে সেইখিনিতো ছাকচেছ ৰেটটো খুব বেছিয়েই আৰু অস্কাৰলৈ পাইছেগে ল'ৰা আৰু ইণ্ডিয়াত এতিয়া আমি যদি 1, 2, 3, 4 টপ ইণ্ডিয়া ৰেকৰ্ডাৰ্ছ বুলি কওঁ চব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম ইনষ্টিটিউটৰ পৰাই পাছ কৰা যেনেকে চবেই জানে দেৱজিৎ চাংমাই অমৃত প্ৰীতম অসম গৌৰৱ অসম বৈভৱ সেইবিলাক আমাৰে ল'ৰা মই ভাবোঁ যে ইয়াতে জব অপৰচুনিটিজটো খুবেই ভাল আৰু যিহেতু ইণ্ডাষ্ট্ৰি গ্ৰ'থটো বাঢ়ি গৈ আছে
1: হয় খুব ধুনীয়াকৈ আপুনি বুজাই দিলে শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে চাউণ্ড ইঞ্জিনিয়াৰসকলৰ বাবে কৰ্মসংস্থাপনৰ কেনেকুৱা ধৰণৰ ক্ষেত্ৰ উপলব্ধ আছে যাৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে বিতংভাৱে জানিব বিচাৰে
0: ঠিক আছে এতিয়া সদায় এটা পেৰেণ্টছৰ বা ল'ৰাবিলাকৰো সদায় এটা থাকে যে মই হোৱাট নেক্সট
1: হয়
0: মই পঢ়িব আহিলোঁ চাউণ্ড ইঞ্জিনিয়াৰিং তাৰপিছত মোৰ কি হ'ব এইটো এই আনচাৰটো মই দিওঁ যে ইয়াতে আমাৰ কেইটামান ফিল্ড কেইখনমান আছে য'ত ফিল্ডত আফটাৰ 5 টাত মই খেলিব পাৰিম মানে মোৰ জব হ'ব বা মই এংগেজমেণ্ট পাম সেইকেইখন ফিল্ড কি এখনটো প্ৰথম এখন চিনেমা চিনেমা বুলি কোৱাৰ লগে লগে এটা ডাঙৰ ছাতি সেই আমব্ৰেলা এটা এই আমব্ৰেলাৰ আণ্ডাৰত কি থাকিব ভইচ আছে মিউজিক আছে বেকগ্ৰাউণ্ড মিউজিক আছে ফলে চাউণ্ড আছে লোকেশ্যন ছিংক চাউণ্ড আছে মিক্সিং আছে মিউজিক মিক্সিং আছে আৰু মিউজিক উইথ দ্য ভিজুৱেলছ মিক্সিং আছে ভইচৰ কাম হ'ব ভইচ এণ্ড স্পীচৰ কাম হ'ব সেইটো হ'ল চিনেমা তাৰপিছত একেধৰণে সৰু ষ্ট্ৰীমত যদি মই চাওঁ তেতিয়াহ'লে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম যিটো মই ক'লোঁ যে একাডেমিক কণ্টেণ্ট ক্ৰিয়েশ্যনছ আজিকালি প্ৰত্যেকখন ইউনিভাৰ্চিটিত কলেজতে মুক্স কোৰ্চবিলাকৰ অনলাইন কণ্টেণ্টবিলাক এভেইলেবল আছে সেই কণ্টেণ্টবিলাক কোনোবাই বনাই আছে সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম থাৰ্ড মই চাওঁ যে লাইভ চাওঁ এতিয়া মানুহৰ কি হ'ল এতিয়া অলপমান আকৌ ট্ৰেণ্ডটো বদলিছে কি লাইভত আহিছে মানুহে মানুহে আগতে ৰেকৰ্ডেড মেটেৰিয়েলটো চাইছিল এতিয়া অলপ ব'ৰ হৈছে ব'ৰ হৈ পেলাই লাইভবিলাকত আহিছে সেইকাৰণে লাইভত আমাৰ দেখা পাওঁ যে আমাৰ যেতিয়া এটা ভাল লাইভ প্ৰগ্ৰেম হয় কি হয় তাতে টিকেটবিলাক ইমিডিয়েট ছেল হৈ যায় কিহৰ কাৰণে তাৰমানে মানুহে ইচ্ছা কৰে চাবৰ কাৰণে সেই লাইভ চাউণ্ডৰ গোটেই পৃথিৱীতে ডিমাণ্ডটো বহুত বেছি সেইকাৰণে সেই লাইভ চাউণ্ডৰ মানে চাউণ্ড ইঞ্জিনিয়াৰ নহ'লে লাইভ চাউণ্ড নহ'বই প্ৰথম কথা আগতে আমি দেখিছিলোঁ যে এনেকুৱা ধৰণৰ যে দোকানবিলাক দেখা পাওঁ নহয় অসমৰ যিকোনো ঠাইতে চাউণ্ডৰ মাইক্ৰফোন ভাড়াত দিয়া যায় বা স্পীকাৰ ভাড়াত পোৱা যায় সেনেকুৱা ধৰণৰ কথাবিলাক আগতে আছিল এতিয়া সেইটো নহয় এতিয়া গোটেই বস্তুটো অট'মেটেড ছিষ্টেম এটা খুব হাইটেক ছিষ্টেম এটাত আহিছে মানে অট'মেশ্যনেদি লাইট আৰু চাউণ্ড প্লাছ মানে লাইট মানে ষ্টেজ লাইটৰ কথা কৈছে ষ্টেজ লাইট টু কণ্ট্ৰল

চাউণ্ডটো কণ্ট্ৰল কৰে, আৰ্টিষ্টবিলাকে সেনেকৈ পাৰফৰ্ম কৰে। সেইটো এটা বহুত প্ৰেষ্টিজিয়াছ কাম হৈ গৈছে এতিয়া। লাইভ চাউণ্ডত যদি কোনোবাই কাম কৰিছে, চেলেঞ্জটোও বেছি আৰু বহুত টকা দৰমহা পায় আৰু ডিমাণ্ড বহুত বেছি। সেইকাৰণে আমি সেই লাইভ চাউণ্ড এটা এটা ছেক্টৰ, ডাঙৰ ছেক্টৰ যিটোত সদায় এতিয়া গ্ৰ'থ বাঢ়ি গৈ আছে। তাৰপাছত আপোনাৰ গেমিং এণ্ড অট'মেশ্যন মই ক'লোঁ। গেমিং এণ্ড অট'মেশ্যনত আপোনাৰ চাউণ্ড ডিজাইনাৰবিলাকে কাম কৰি থাকে, যে চাউণ্ডটো চবতে লাগিব নহয়। আপুনি এখন চিনেমা চাই আছে, চাউণ্ডটো মিউট কৰি দিয়ক, যেতিয়া চাব পাৰিব জানো, না নোৱাৰে, চাই ভাল লাগিব জানো, নহয়। সেইকাৰণে ইম্পৰ্টেঞ্চ অফ চাউণ্ডটো মই ক'লোঁ। চাউণ্ডটো চবতে লাগিব। কেমেৰাটো এটা এংগেলৰ পৰা দেখা পায় মানুহে চকু যেনেকে, কিন্তু আমি চাউণ্ডটো থ্ৰী ডাইমেনশ্যনেল, থ্ৰী ডাইমেনশ্যনেল আমি এজ এ হিউমেন বিং আমি থ্ৰী ডাইমেনশ্যনেল, তাৰমানে আমাৰ ইনষ্টিংটোৱে থ্ৰী ডাইমেনশ্যনেল। সেইকাৰণে ওপৰেৰে যদি এখন প্লেনো উৰি গৈছে আমি চাউণ্ডটো নাপাওঁ, বা পাছফালে যদি চৰাই চিৰি আছে আমি চাউণ্ডটো নাপাওঁ, কিন্তু আমি থ্ৰী ডাইমেনশ্যনেল। সেইটো আমি বাই বাৰ্থ, আমাৰ জন্ম থ্ৰী ডাইমেনশ্যনেল হৈ পেলাই, আৰু সেইটো কাৰণে আমাৰ ইণ্ডাষ্ট্ৰী থ্ৰী ডাইমেনশ্যনেললৈ কনভাৰ্ট হৈ গৈ আছে। বাৰু তাৰপিছত আকৌ কওঁ, সেইটো গেমিং এণ্ড অট'মেশ্যনৰ কথা ক'লোঁ। তাৰপিছত চিজিআই কম্পিউটাৰ জেনেৰেট ইমেজ আজিকালি কৰে, ইমেজিনেৰী, সেইটোত চাউণ্ড ডিজাইন হয়। তাৰমানে কেনেকুৱা, আমি প্লট কিছুমান ছিলেক্ট কৰি লওঁ, সেই প্লটবিলাকক আমি শ্বুট কৰি আনো, কৰি আনি আমি চিজিআই কৰোঁ। সেইবিলাক চিজিআই কৰিলে কি হয়, তাতে আমি এটা এনিমেশ্যনেই আমি কৰিছোঁ, কিন্তু আমি ৰিয়েল ফিলিং এটা পাওঁ। আমি ধৰিবই নোৱাৰোঁ এইটো ৰিয়েল এনিমেশ্যন, যেনেকুৱা 400 years লাচিতত আমাৰ গভৰ্ণমেণ্টে লাচিত বৰফুকনখন কৰিছিল, ধৰিবই নোৱাৰে কোনোবাই যে তাতে চিজিআই কৰিছে, সেইটো চিজিআই কাম হৈছিল। তাৰপিছত এইকেইটা হ'ল আপোনাৰ ৰেকৰ্ডিং পেৰামিটাৰ্ছ বা ৰেকৰ্ডিং ৰিলেটেড কথা। ইয়াৰ উপৰিও তাৰমানে কিছুমান বৰ মেজৰ ছেক্টৰ আছে, যেনেকে একষ্টিক কনচালটেণ্ট, যিকোনো এখন মাল্টিপ্লেক্স বা এটা কনফাৰেন্স হল বা এটা অডিটৰিয়াম বা এটা চিনেমা হল, এই গোটেইবিলাকতে কি হয়, আমি দেখা পাওঁ যে আমি নৰ্মেল ভাষাত চাউণ্ড প্ৰুফিং বুলি কওঁ, সেইটোক আমি টেকনিকেল ভাষাত, স্কুলৰ ভাষাত আমি এইটো একষ্টিক ট্ৰিটমেণ্ট বুলি কওঁ। কিন্তু এইটো এটা ট্ৰিটমেণ্টহে, আমি কিবা লগাই দিলেই নহ'ব, ই কিমান এবজৰ্ব কৰিব, কিমান ৰিফ্লেক্ট কৰিব, এইটো এটা ৰেচিঅ' আছে, আমি এইটো ৰেচিঅ'ত কাম কৰোঁ, আৰু সেইটো ৰেচিঅ'ত কাম কৰিবৰ কাৰণে এজন চাউণ্ড ইঞ্জিনিয়াৰহে লাগিব। তো আমি একষ্টিক ট্ৰিটমেণ্টৰ এটা ডাঙৰ মানে ফিল্ড এখন আছে য'ত আমি কাম কৰি আছে আমাৰ ল'ৰা ছোৱালীবিলাকে, চাউণ্ড ইঞ্জিনিয়াৰবিলাকে, আৰু সেইটো সদায় বাঢ়ি গৈ আছে। ক্লজ এনভাইৰনমেণ্ট, তাৰমানে পৰিৱেশটো ইমান গৰম হৈ গৈছে এতিয়া যে আমাৰ এচি লগা হৈছে। যদি এচি লাগে আমি ক্লজ এনভাইৰনমেণ্টত আহিছোঁ, হয়নে? ক্লজ এনভাইৰনমেণ্টত আমাৰ যদি আমাৰ একষ্টিক ট্ৰিটমেণ্ট নাথাকে, তেতিয়াহ'লে কি হ'ব, সেই বেৰবিলাকে, ৱালছবিলাকে যিবিলাক চাউণ্ডবিলাক ৰিফ্লেক্ট কৰিব, সেইটোক আমি যদি একদম ঘৰুৱা ভাষাত কওঁ, তাৰমানে চাউণ্ডে আমাক ঘুচিয়াই থাকিব, মাৰি থাকিব, তাৰমানে ষ্ট্ৰাইক কৰি থাকিব। কিয় থাকিব, কিয়নো চাউণ্ড ইজ এনাৰ্জি, চাউণ্ড এটা শক্তি। মই কথা পাতি আছোঁ, মোৰ এটা শক্তি লছ হৈ আছে, আৰু যদি কোনোবাই কথা মোক কৈও থাকে, সেইকাৰণে আমি কওঁ নহয় মনে মনে থাকে আৰু কামুৰি নাথাকিবি, আমি ইৰিটেট হৈ যাওঁ যে কিয়, কাৰণে সেই কথাক বহুত কৈ থকা মানে আমাক ঘুচিয়াই থকা নিচিনা, আমাক চৰিয়াত থকা নিচিনা। সেইকাৰণে তাতে একষ্টিক ট্ৰিটমেণ্ট লাগে, যে চাউণ্ডটো কিমান পৰিমাণে ৰিফ্লেকশ্যনছ দিব। বহুত ৰিফ্লেকশ্যন দিলে আমাৰ অৰিজিনেল চাউণ্ডটোৱেই নোহোৱা হৈ যাব, ৰিফ্লেক্টেড চাউণ্ডবিলাকে পাম। সেইকাৰণে এবজৰ্পশ্যন এণ্ড ৰিফ্লেকশ্যনছ, এইবিলাক কিছুমান ডেফিনেশ্যন আছে, ডিফিউশ্যন, ডিফ্ৰেকশ্যনছ, ৰিফ্ৰেকশ্যনছ ডেফিনেশ্যন আছে, সেইবিলাক অংক কৰি, সেইবিলাক কেলকুলেট কৰি সেই ট্ৰিটমেণ্টবিলাক কৰা হয়, সেইটোক একষ্টিক ট্ৰিটমেণ্ট বুলি কয়। সেইটো এটা ডাঙৰ ফিল্ড এতিয়া, য'ত আমাৰ ল'ৰাবিলাকে কাম কৰি আছে বা কাম কৰিব আৰু ভৱিষ্যতে। তাৰপাছত অডিঅ' ভিজুৱেল চৰ্জাৰ, মানে কেমেৰা কিনিলোঁ, ৰেকৰ্ডাৰ কিনিলোঁ, মাইক্ৰফোন কিনিলোঁ, বা যিয়েই নিকিনো, অডিঅ' ভিজুৱেলছৰ যিবিলাক কাম কৰোঁ, এডিটিং টেবুলত আমি এডিটিং শ্বুট কিনিলোঁ, সেইবিলাক কিনিলেইতো নহ'ব, সেইবিলাকো মেইনটেনেঞ্চ কৰিব লাগিব, কোনোবাই ঠিক ঠাক কৰিব লাগিব, বেয়া হ'লে স্পেয়াৰ্ছবিলাক লগাব লাগিব। তো সেইটোৰ কাৰণেও আকৌ সেই চাউণ্ড ইঞ্জিনিয়াৰ, কিহৰ কাৰণে চাউণ্ড ইঞ্জিনিয়াৰিং বুলি কৈছে নহয়, সেইকাৰণে সেই চাউণ্ড ইঞ্জিনিয়াৰবিলাকে আকৌ সেই মেইনটেনেঞ্চত কাম কৰে, আৰু যদি কোনোবাই কৰিব পাৰে সেইটো কাম, তেতিয়াতো সেইটো বহুত টকাৰ কাম, আৰু পৃথিৱীত বহুত ডিমাণ্ড মেইনটেনেঞ্চ ইঞ্জিনিয়াৰ এটা আজিকালি। তাৰপাছত হ'ল কনচালটেণ্ট, বোলে মই 30 বছৰ এইবিলাক কাম কৰিলোঁ, ৰেকৰ্ডিং কৰিলোঁ, মই গাঁৱে ভূঞে পাহাৰে পৰ্বতে ঘূৰিলোঁ, ৰেকৰ্ডিং হৈ পেলাই বহুত দাম কৰিলোঁ, মই একষ্টিক ট্ৰিটমেণ্ট, একষ্টিক ডিজাইনাৰ হিচাপে কাম কৰিলোঁ, মেইনটেনেঞ্চ ডিজাইনাৰ হিচাপে কাম কৰিলোঁ, তাৰপিছত এট দ্য এজ অফ 60 মোৰ সেইবোৰ কাম কৰিব মন নোযোৱা হ'ব লাহে লাহে, কাৰণ কিমান কাম কৰিম এটাই কাম। তেতিয়া কি হ'ব, যেনেকুৱা ডক্টৰবিলাকে ঘৰত বহিয়ে কাম কৰে, মানে ৰিটায়াৰমেণ্টৰ পাছত ঘৰতে চেম্বাৰ নাথাকে জানো, ঘৰতে চেম্বাৰ থাকে, সেইটো চেম্বাৰ আমাৰো আছে, সেইটো কি কওঁ আমি কনচালটেণ্ট বুলি কওঁ তেতিয়া, যে একষ্টিক বা চাউণ্ড কনচালটেণ্ট, ডিজাইন কনচালটেণ্ট। তেতিয়া আমি, আমাৰ হাতত বহুত কাম আহে, যেনেকুৱা এটা ষ্টুডিঅ' বনাব, আপুনি মোক প্ৰজেক্ট ৰিপৰ্টটো বনাই দিয়ক, কি লাগিব, তেতিয়া আমি ছাইট ভেৰিফাই কৰি প্ৰজেক্ট ৰিপৰ্টটো বনাওঁ, বা চিনেমা এখন কৰিব, তেতিয়া প্ৰডিউচাৰজন প্ৰথমে আমাৰ ওচৰত আহে যে মোৰ চিনেমাখনৰ

0: এইবিলাকত কাম করে, সেইটো একটা ডাঙৰ কথা, সেইটো একটা ডাঙৰ কথা। মিউজিক ষ্টুডিওত কাম করাটো একটা বড় চ্যালেঞ্জের কথা, সিনেমাত কাম করাকে মিউজিক ষ্টুডিওত কাম করাটো আরো চ্যালেঞ্জ, মানে খুব ভাল কথা। তাতে কাম করে সিহঁতক মেইনলি সেইটো ফোকাস হয়ে থাকে, মানে 60-70% লড়া যদি মিউজিক জানি আহে হেনেকে ধরনের একটা ফোকাস লো ফেলে আহে প্রথম ইনিশিয়াল অবস্থা। পাছত যেতিয়া সিহঁতে সিনেমাত কাম করে, বিভিন্ন এসপেক্টস বিলাকত কাম করে সাউন্ডর, যেনেকা প্রি প্রোডাকশন, প্রি প্রোডাকশন মানে কি, মই সিনেমাখন স্টার্ট হওয়ার আগতে ডিজাইন টো করিম যে কি করিম, প্রোডাকশন স্টেজ, তাৰমানে প্রোডাকশন মানে কি, প্রি প্রোডাকশনত মই যেনেকে চিন্তা করছিলো এতিয়া মই সেইটো এক্সিকিউট করিম, মানে মই প্রি প্রোডাকশনত ভাবিছিলো যে মই এইটো মাইক্রোফোন দিয়ে এইটো রেকর্ড করিম, প্রোডাকশনত মই করিলো রেকর্ডটো। পোস্ট প্রোডাকশন মানে মই রেকর্ডেড মেটেরিয়ালটো স্টুডিওর ভিতর লৈ আনি তাক মই আৰু মানে ঠিকঠাক করিলো, মই আৰু ভাল করিলো, সেইটো হল পোস্ট প্রোডাকশন। তাৰপিছত মই মিক্সিং, ফাইনেল মিক্সিং বুলি কওঁ, যিটো মিক্সিং আমি ভিজুয়েলস লগত কাম করো, মানে কবাত যদি রোমান্স হয়েছে রোমান্টিক, কবাত যদি পেথস তাতে পেথস, কবাত যদি দুখ দুখ, এনেকুৱা ধৰণৰ কথাবিলাক মিউজিক বা ডাইলগ বা ডিজাইন, মানে মিউজিক কিমানত থাকিব, ডাইলগ ট্ৰেকটো কিমানত থাকিব, এটচেট্ৰা, এইবিলাক বিভিন্ন ষ্টেজ অফ প্ৰডাকশ্যনছ। এই এই গোটেইবিলাক কাম যেতিয়া ইনষ্টিটিউট এখনত আহি পেলাই ল'ৰাবিলাকে দেখে, তেতিয়া কি হয়, 30-40% মিউজিক জানি অহা ল'ৰাবিলাকে সিহঁতে এইটো চেক্টৰত কনভাৰ্ট হৈ যায় ফিল্ম ডিজাইনত, আৰু 60% মান সিহঁতে মিউজিকত যায়। কিন্তু যিবিলাকে আকৌ মিউজিক নাজানি বা একোৱেই নাজানি আহে, একেবাৰে ৰ 10+2 পাছত আহিছে, মাক দেউতাকে এডমিশ্যন দি থৈ গৈছে, আমি দেখিছোঁ যে সিহঁতৰ পাৰফৰ্মেঞ্চটো সদায় ভাল, মানে ফাইনেলি গৈ পেলাই সিহঁতে ইণ্ডাষ্ট্ৰীত বহু ভাল কাম কৰে। সেইটো
1: হয় এই ক্ষেত্ৰখনত আগ্ৰহ থকা বহুখিনিয়ে হয়তো ভাবিব পাৰে যে এই ক্ষেত্ৰখনত আহিবলৈ হয়তো বহুখিনি আৰ্থিকভাৱে সবল হ'ব লাগিব, এই ক্ষেত্ৰত অকণমান জানিব বিচাৰিম।
0: এইটো একেবাৰে ভুল কথা, বহুতে ভাবে এনেকুৱা, একেবাৰে ভুল কথা। মই আমাৰ নিজৰ ইনষ্টিটিউটৰ উদাহৰণটো দিওঁ, যে আমাৰ ফিল্ম এণ্ড টেলিভিশ্যন, ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, যিটো চাংচাৰী এইমছৰ কাষত আছে, 2018 চনৰ পৰা, এনে 99ৰ পৰা এখন ইনষ্টিটিউট আছে, 25 ইয়াৰ্ছ পাৰ কৰিলোঁ। আমাৰ ইনষ্টিটিউটখনৰ ৰেচিডেঞ্চিয়েল ষ্ট্ৰাকচাৰ এটা, ৰেচিডেঞ্চিয়েল মানে যিহেতু মই অলপ আগতে কৈ গৈছোঁ যে চাউণ্ড চিনেমাৰ কোনো সময় নাথাকে, মিউজিকৰ কোনো সময় নাথাকে। আমি জুবিন গাৰ্গ যেতিয়া, আজি নাই আমাৰ মাজত, জুবিন গাৰ্গ যেতিয়া বাচি আছিল আমি ক'ব পৰা নাছিল যে জুবিন তুমি ৰাতিপুৱা 11টাত আহিবা, জুবিন নাহে, জুবিন ৰাতি 2টাতে আহিব, তো মই 2টালৈ বহি থাকিব লাগিব চাউণ্ড ৰেকৰ্ডিং হিচাপে, সেইকাৰণে কোনো সময়ে নাথাকে ইয়াতে, আৰু সেইটো নিবিচাৰে কোনো সময় থকাটো, আমাৰ হেবিটটোৱেই সেনেকে জেনেৰেট হৈ যায়। এই টকা পয়সার কথা যেটু কলে, এইটোর কি হয়, রেসিডেন্সিয়াল ইনস্টিটিউট এখন সদায় হব লাগে, সেইকাৰণে মানে ভিতরতে হোস্টেল থাকিব লাগে, গার্লস এন্ড বয়স আমার আছে, এইটো দুটা খরচ থাকে, এটা হল একাডেমিক্স যেটু কলেজ ফিজ, আর এটা হল হোস্টেল ফিজ। হোস্টেল ফিজটো লড়াই ডিসাইড করে লড়া ছোৱালীয়ে, যেহেতু কি খাব কি নাখাই। একাডেমিক্সত আমার খরচ হয় প্রায় 4,500 মান পার মান্থ, কিহৰ কাৰণে, এইটো ইনস্টিটিউটখন বহুত এক্সপেন্সিভ, এটা এটা কেমেৰা আমি ষ্টুডেণ্টে ইউজ কৰে 1 crore-ৰ ওপৰত, যিটো ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড কেমেৰা। আমি এটা বেয়া কেমেৰা যদি ষ্টুডেণ্টক ইউজ কৰোঁ, তেতিয়াহ'লে কালি ওলাই গৈ ইণ্ডাষ্ট্ৰীত কেনেকুৱা ধৰণৰ কাম কৰিব, নোৱাৰিব কাম কৰিব। মাইক্ৰ'ফোনবিলাক কষ্টিং 1.5 lakhs মানৰ পৰা আছে, তো বহুত এক্সপেন্সিভ ইনষ্ট্ৰুমেণ্টবিলাক হয়, আৰু এইটো ডাইনেমিক সদায় চেঞ্জ হৈ থাকে, তাৰমানে প্ৰত্যেক এবছৰে মূৰে মূৰে চেঞ্জ হৈ থাকে। সেইকাৰণে আমি গভৰ্ণমেণ্টে এইটো মানে খুব এম্ফেচিছ দি পেলাই কিনি আছে, খুব আগ্ৰহ। আমি এই সুযোগতে ধন্যবাদ দিছোঁ আমাৰ চি এম ছাৰক, আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ ছাৰক, এডিশ্যনেল চি এছ ছাৰক, যে তেখেতসকলে সদায় ভিজিট কৰে ইনষ্টিটিউট, ভিজিট কৰি চাই এছেছমেণ্ট কৰে, ষ্টুডেণ্টৰ লগত কথা পাতে আৰু দিয়ে। সেইকাৰণে মই যদি অন এন এভাৰেজ কথা পাতোঁ, তেতিয়া 9,000 পাৰ মান্থ, 9,000ত আপোনাৰ থকা খোৱা পঢ়া ইণ্টাৰনেট এভৰিথিং। কোনোবা এটা ল'ৰাই যদি ভাবে যে মই 9,000ই কৰিম, 9,000তে শেষ হ'ব পাৰে, কিন্তু ল'ৰাবিলাকৰ হেবিট থাকে বাহিৰত গৈ মেগী খাই আহোঁ, তো সেইটো খৰচ বাঢ়ি যায় তেতিয়া সিহঁতৰ, দেট অলৱেজ 9,000 rupees পাৰ মান্থ। আৰু গোটেই ফিল্ম ইনষ্টিটিউটবিলাকে সেনেকুৱাই, কাৰণ গভৰ্ণমেণ্টৰ কথা কৈছোঁ দেই, মই গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট, যে ইণ্ডিয়াৰ 5-6 গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট আছে, তাতে এনেকুৱাই খৰচ। আৰু প্ৰাইভেটবিলাকততো 1.5 lakhs মান পাৰ মান্থ খৰচ হয় সেইটো। কিন্তু মই ক'ম যে গভৰ্ণমেণ্ট ইনষ্টিটিউটত ফিল্ম অসমৰ আৰু নৰ্থ ইষ্টৰ যদি কোনোবা আহে, যিহেতু আমাৰ এখন ৰিজনেল ইনষ্টিটিউট, আমাৰ নৰ্থ ইষ্টৰ কোটা আছে, অসমৰ কোটা আছে, নৰ্থ ইষ্টৰ কোটা আছে, সেইকাৰণে নৰ্থ ইষ্ট আৰু অসমৰ পৰা যদি কোনোবাই ফিল্ম মেকিং পঢ়িব বিচাৰে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত জইন কৰক, আৰু খুব সুন্দৰকৈ গোটেই কথাখিনি হৈ যাব, একদম চিন্তা ন একো নাজানি আহক, ইয়াতে জানি আহিলেতো সদায় বেটাৰ, সোণে পে সোহাগা, নাজানি আহক, নাজানি আহি পেলাই ওলাই যাব ভালকৈ, এইটো আমাৰ গেৰেণ্টি তাৰমানে।
1: হয়, অসমৰ সংগীত আৰু চলচ্চিত্ৰ উদ্যোগত ছাউণ্ড ইঞ্জিনিয়াৰসকলৰ বাবে

0: ভৱিষ্যত কেনেকুৱা?
1: ভৱিষ্যতটো বহুত ভাল। মই এতিয়া ক'লো যে অসমৰ এতিয়া যিটো ট্ৰেণ্ড, আমাৰ চিনেমাবিলাক বনাই আছে যিবিলাক ফুল ফ্লেম ফুল লেন্থ চিনেমাই হওক বা শ্বৰ্ট ফিল্ম হওক বা ডকুমেণ্ট্ৰি হওক বা মিউজিক এলবামেই হওক বা চিনেমাত মিউজিকেই হওক, এই গোটেই কথাবিলাকৰ কাৰণে সদায় চাউণ্ড ইঞ্জিনিয়াৰিং চাউণ্ড ইঞ্জিনিয়াৰ থাকিবই লাগিব, নহ'লেতো নহ'বই কাম। আৰু এতিয়া চব স্কুলিং থকা চাউণ্ড ইঞ্জিনিয়াৰবিলাকেহে ইণ্ডাষ্ট্ৰীত কাম কৰি আছে। এটা সময়ত আছিল যেতিয়া ফিল্ম ইনষ্টিটিউটখন অসমত নাছিল, তেতিয়া এজন মানুহ পুনেৰ পৰা বা বম্বেৰ পৰা হায়াৰ কৰি অনাটো বহুত এক্সপেঞ্চিভ কাৰবাৰ এটা হৈ আছিল, তেখেতক অহা যোৱা খৰচ থকা খৰচ। এতিয়া সেনেকুৱা নহয়। এতিয়া যিহেতু ইনষ্টিটিউটৰ ল'ৰা এভেইলেবল আছে, সেইকাৰণে প্ৰত্যেকটো ছেক্টৰতে মিউজিক, আপুনি ক'লে মিউজিকতটো গোটেই আমাৰেই ল'ৰা আছে, অকল ইয়াতেই নহয় মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিটো ছেটেল হৈছেগৈ ল'ৰাখিনি। ঠিক তেনেকৈ মিউজিকৰ ৰিচাৰ্চো ল'ৰা ছোৱালীবিলাকে কৰি আছে, ৰিচাৰ্চ এটা পাৰ্ট আছেতো, সেইটোও কৰে ল'ৰা ছোৱালীবিলাকে। আৰু ফিল্ম ইণ্ডাষ্ট্ৰিটো 100% আমাৰ ল'ৰা ছোৱালী। আপুনি যদি এৱাৰ্ডবিলাকে চাই, অসমৰ বিভিন্ন এৱাৰ্ডবিলাক অসম ফিল্ম ইণ্ডাষ্ট্ৰিত গভৰ্ণমেণ্টৰ বা প্ৰাইভেট ছেক্টৰতে, গোটেই এৱাৰ্ডবিলাকৰ আপুনি ক'ব পাৰে 70-80% আমাৰ এৱাৰ্ড আছে চবতে। আৰু নেশ্যনেল লেভেলতো, এতিয়া মই অহা পৰহি দিনাখন মই মিফত যাম, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। মোক মাতিছে এইটো কাৰণে কি হয়, আমাৰ দুখন চিনেমা ষ্টুডেণ্ট চিনেমা ছিলেকশ্যন হৈছে তাতে, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গোৱা, সেইবিলাকত ছিলেকশ্যন পাইছে। সেইবিলাকত আমি যাওঁ, ল'ৰা ছোৱালীবিলাকো যায় চাই, সিহঁতে নিজৰ চিনেমা তাতে চাই, মানুহে এনকাৰেজ কৰে, সেইটো আমাৰ খুব ভাল লাগে। তাৰমানে সেইকাৰণে মিউজিক ইণ্ডাষ্ট্ৰি কওক, মানে অকল মিউজিক ইণ্ডাষ্ট্ৰিয়ে নহয় দেই, অডিঅ' ভিজুৱেল ইণ্ডাষ্ট্ৰি বুলি কওঁ আমি, য'ত অডিঅ' ভিজুৱেলছ জড়িত হৈ আছে, প্ৰত্যেকটো কথাই আমাক অডিঅ' ভিজুৱেলছে ইনফ্লুৱেঞ্চ কৰি আছে। যেতিয়া অডিঅ' ভিজুৱেলছে ইনফ্লুৱেঞ্চ কৰিছে, তাৰমানে আমি ইনডাইৰেক্টলি বুজিব লাগিব যে চাউণ্ড ইঞ্জিনিয়াৰিং, চিনেমাটোগ্ৰাফি, এডিটিং, এক্টিং এমত কিমান লাইফটোক চলাই আছে, মানে 24/7 আমাৰ লাইফটো অডিঅ' ভিজুৱেলছে চলাই আছে। সেইকাৰণে ইয়াৰ মৰণ নাই, ইয়াত সদায় স্কোপ আছে আৰু প্ৰস্পেক্ট বাঢ়ি গৈ থাকিব। এইটো
0: হয়, খুব ভাল লাগিলে। আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। শেষত চাউণ্ড ইঞ্জিনিয়াৰিঙৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হ'ব বিচৰা যুৱক যুৱতীসকলক কি ক'ব বিচাৰিব?
1: স্পেচিফিক যদি চাউণ্ড ইঞ্জিনিয়াৰিং কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটলৈ আহক। তেখেতসকলে চাওক বস্তুবিলাক, যে ষ্টুডিঅ'বিলাক কেনেকুৱা আছে, ফেকাল্টি কোন কোন আছে, মেনেজমেণ্ট ছিষ্টেমটো কি, হোষ্টেল কেনেকুৱা, খোৱা ফুড কেনেকুৱা, এনেকুৱা ধৰণৰ চব চেলেঞ্জেছ চবতে থাকিব, কিন্তু তাৰ মাজতে আমি অপৰচুনিটি ল'ব লাগিব। তো সেইটো আহক, সিহঁতে আহি পেলাই চাওক, চাই পেলাইহে ডিচিশ্যন লওক যে মই পঢ়িম নে নপঢ়িম। আৰু আমাৰ ট্ৰেক ৰেকৰ্ডটো চাওক, ট্ৰেক ৰেকৰ্ড চাওক যে আজি যদি আমি হিন্দী চিনেমা চাওঁ, মুম্বাইত যিমান চিনেমা চলি আছে তাৰে 95% চাউণ্ড ইঞ্জিনিয়াৰ আমাৰ ল'ৰা, 95% কওঁ, যিমান চিনেমা চলি আছে মুম্বাইত, যিমান ৰিলিজ হৈ আছে ব্লক বাষ্টাৰ্ছবিলাক, চব আমাৰ ল'ৰা। সেই তাতে কোনোবাই দেৱজিৎ চাংমাইৰ নামটো হয়তো চেং হিচাপে দেখা পাইছে, কাৰণ বম্বেত শ্বৰ্ট কৰি দিয়ে না নামবিলাক, অমৃত প্ৰীতমটো প্ৰীতম কৰিছে, সেনেকুৱা ধৰণৰ নাম, সেনেকুৱা ধৰণে চলি আছে। সেইকাৰণে অপৰচুনিটি হিউজ, আৰু এনেকুৱা নহয় যে গ্ৰাফটো তলত নামি আছে, গ্ৰাফ ইজ অলৱেজ এচেণ্ডিং, ওপৰলৈ গৈ আছে, স্কোপ আৰু বহুত বাঢ়িব। সেইকাৰণে 10+2 যদি কোনোবাই ছায়েন্স কৰিছে আজি ডেটত, দেই মই আকৌ কওঁ যে এইবিলাক সদায় ডাইনেমিক বস্তু, আমাৰ গোটেই বস্তুবিলাক আমাৰ কাৰণে নহয়, এইবিলাক ইণ্ডাষ্ট্ৰীৰ কাৰণে, জোনাৰৰ কাৰণে। যদি জোনাৰে বিচাৰে যে ছাৰ ছায়েন্সটো উঠাই দিব লাগে, গভৰ্ণমেণ্টক যদি ৰিকুৱেষ্ট কৰে ছায়েন্সটো উঠাই দিব, হয়তো তেতিয়া আমাৰ ছিলেবাছটো বেলেগ ধৰণে ডিজাইন হ'ব। 10+2 যদি ছায়েন্স কাৰোবাৰ আজি ডেটত আছে, তেতিয়াহ'লে তেখেতসকল আহক ইয়াতে, আহি পেলাই পঢ়ক। ইঞ্জিনিয়ারিং মেডিকেলটো বহুত পড়লে আর এতিয়া এনেকাও পড়ক, লগে লগে জব অপরচুনিটিস পাব। কোনো লড়া 100% এমপ্লয়মেন্ট যদি আমি কওঁ আজি, খুব প্রাউডলি কব পারো যে আমার 100% এঙ্গেজমেন্ট, 100% আমি হেতু খুব প্রাউডলি কব পারো, অন রেকর্ড কইছো আপনাক যে 100% এঙ্গেজমেন্ট আমার ইনস্টিটিউটর আছে, কোনো লড়া বই থাকা নাই। আৰু এটা কথা খুব সুন্দৰ কথা, যে এই ইনস্টিটিউটখন এতিয়া অনারেবল CM স্যারে পোস্ট গ্রেজুয়েট ইনস্টিটিউট হিসেবে ডিক্লেয়ার করব দিছে। মই নিজেই FTI যাওঁ 21st of this month, এই জুনতে FTI গৈ আমাক ছাৰ্ভে কৰিব দিছে, কেইজনমান মানুহক আমাক ছিলেক্ট কৰি দিছে অসমৰ পৰা। আমি ছাৰ্ভে কৰিম, আমি ৰিপৰ্ট ছাবমিট কৰিম, ড্ৰয়িং অলৰেডি হৈ গ'ল, আৰু এইখন ইনষ্টিটিউট কামিং 5 years ভিতৰত এখন পষ্ট গ্ৰেজুৱেট ইনষ্টিটিউটলৈ ৰূপান্তৰিত হ'ব। মানে এইখন ইনষ্টিটিউটৰ ল'ৰাবিলাকে তেতিয়া ৰিচাৰ্চত যাব পাৰিব, কাৰণ ৰিচাৰ্চটো আমাৰ এতিয়া সেই ছেক্টৰটোতে আমি অলপ লেকিং হৈ আছোঁ, কাৰণ ৰিচাৰ্চখিনি আমি কৰিব পৰা নাই, PhD কৰিব পৰা নাই। এতিয়া আমি সেইটো ভাবিছোঁ যে ইণ্ডাষ্ট্ৰিটো কাম কৰক, টিচাৰো হওক, PhDও কৰক, ৰিচাৰ্চো কৰক, কণ্ট্ৰেক্টো কৰক, চাউণ্ডৰ ডিজাইনাৰবিলাকো হওক, কনচালটেণ্টো হওক, মেইনটেনেঞ্চ।

0: ইঞ্জিনিয়ারে হওক, সেইকাৰণে খুব সুন্দৰ অপৰচুনিটি। আৰু মই নিজে এইটো চেক্টৰত আজি লাষ্ট 30 ইয়াৰ্ছ মই কিজানি গোটেই ইণ্ডিয়াৰে এজন এনেকুৱা মানুহ যিটো মই 30 ইয়াৰ্ছ প্লাছ মই এজ টিচাৰ হিচাপে কাম কৰিলোঁ চাউণ্ড ইঞ্জিনিয়াৰিঙত। সেইকাৰণে মই কৈছোঁ যে কনফিডেণ্টলি কৈছোঁ যে আহক আমাৰ ইনষ্টিটিউট ভিজিট কৰক। আৰু এতিয়া এডমিশ্যনৰ অনলাইন হৈ আছে গোটেই প্ৰচেছটো, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ চাইটত গৈ পেলাই এপ্লাই কৰিব পাৰে। আৰু নিৰাশ নহয়, কোনো নিৰাশ নহয়,
1: খুব ভাল লাগিলে। ইমান সুন্দৰকৈ আপুনি কথাখিনি অৱগত কৰোৱালে, আপোনাক বহুত বহুত ধন্যবাদ। শ্ৰোতাসকলেও নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। তেন্তে প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো।
2: ইমান পৰে শ্ৰোতাসকলে যুৱবাণীৰ কেৰিয়াৰ বিষয়ক অনুষ্ঠান সোপানত ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবালৰ সৈতে শ্ৰুতি ডেকাৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: আমাৰ যুৱবাণীৰ পৰা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
5: আলাপ অনুৰাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: Belgium to advance while France progressed with a comfortable 2-0 win over Morocco. India will face host England in the fifth and final T20 international of the series today in Southampton at 7 p.m. Indian Standard Time. England has already clinched the series with a 3-0 lead, while India will be aiming to register a consolation victory before the teams move on to the ODI series. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 739 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা নলিনীধৰ ভট্টাচাৰ্যৰ।

0: साउंड कैमरा एक्शन।
1: नमस्कार दोस्तों, बॉम्बे टॉकीज में आज

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 26 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ নিউজ অন AIR আৰু AIR ৰেডিঅ' নামৰ মোবাইল এপৰ জৰিয়তেও উপভোগ কৰিব পাৰিব। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে। নিয়ন্ত্ৰণ কক্ষত আছে অম্লানজ্যোতি দত্ত আৰু ট্ৰান্সমিটাৰত আছে নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছে আজিৰ প্ৰচাৰণ সহায়ক অজিত চক্ৰৱৰ্তী। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত আজিৰ এই অধিৱেশন আগবঢ়াই নিবলৈ আপোনাসৱৰ সৈতে আছোঁ মই, জিনিয়া শৰ্মা।

কাৰ্লফন নবেলে কৈছিল, উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়ে শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হৈছে। এম্ব্ৰছ বিয়েৰ্ছে কৈছিল, কৃতকাৰ্যতা হ'ল সাধনাৰ সমাপ্তি আৰু অৱসাদৰ আৰম্ভণি। আৰ্থাৰ শোপেনহাৱাৰে কৈছিল, মানুহৰ বাহিৰে আন কোনো প্ৰাণীকেই নিজৰ অস্তিত্বই বিস্মৃত নকৰে।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 5:30 পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাই অনিমা চৌধুৰীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। আহকচোন উপভোগ কৰোঁ অনিমা চৌধুৰীৰ কণ্ঠৰ কেইটামান অসমীয়া আধুনিক গীত।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত অনিমা চৌধুৰী কণ্ঠৰ কেইটামান অসমীয়া আধুনিক গীত শুনি আছে। অনুষ্ঠানত এইবাৰ শুনক শিল্পী কণ্ঠৰ আন এটি অসমীয়া আধুনিক গীত।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত অনিমা চৌধুৰীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনি আছে। এতিয়া শুনক শিল্পীকণ্ঠৰ আৰু দুটি অসমীয়া আধুনিক গীত।

শ্ৰোতাই ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠানত ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিচিতি। এই অনুষ্ঠান পৰিচিতিৰ পিছতে শ্ৰোতাই গীতালী অনুষ্ঠানত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি শুনিবলৈ পাব। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 শুনিবলৈ পাব কেইটিমান অসমীয়া আধুনিক গীত। 7:50 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব। 8:02 শুনিবলৈ পাব বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আগবঢ়োৱা এক বিশেষ অনুষ্ঠান। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সামাচাৰ সন্ধিয়া আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 ভূপেন হাজৰিকাৰ কণ্ঠত কেইটিমান গীত শুনিবলৈ পাব। 9:30 আগবঢ়োৱা হ'ব কথা পাতো আহক অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 10:00 কুমাৰ চানুৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 10:30 আজিৰ এই অধিৱেশনৰ অন্ত পৰিব। এয়া আকাশবাণী তেজপুৰ। এয়াই আছিল আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিচিতি। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিবলৈ লৈছোঁ গীতালী। আজিৰ গীতালী অনুষ্ঠানত শ্ৰোতাই কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমে শুনক অমানুষ বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আনন আশ্ৰম বোলছবিৰ শ্যামান মিত্ৰাৰ কণ্ঠৰ এই গীতটি।

0: ভিডিও লাইক করিলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

গীতালী, অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন, ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস পালন, শিলঘাটৰ অসম সমবায় মৰাপাটকল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ'ব বুলি অৱগত কৰে। ডঃ শৰ্মাই এই সমন্বয়ৰ ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীৰ ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয়ৰ ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যুতিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব বুলি উল্লেখ কৰে।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষীৰ ৰিজাৰ্ভ চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে প্ৰকাশ কৰে।
1: গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভ, য'ত আগতে প্ৰায় 100-150 পুলিচৰ বিষয়া বা কনিষ্টবলসকল থাকিছিলে, এই গোটেই প্ৰকল্পটো আমি এটা ৰিডেভেলপমেণ্ট কৰি আছিলোঁ 600 কোটি টকা ব্যয় কৰি। ইয়াতে প্ৰায় 600 পুলিচৰ

0: ইনস্পেক্টর সাব ইনস্পেক্টর আর জওয়ান থাকিব পারিব, একটা স্কুল থাকিব, একটা মন্দির থাকিব, একটা নামঘর থাকিব আর এখন খেলপথার থাকিব আর গুয়াহাটি পুলিশ রিজার্ভর কার্যালয় থাকিব। এই প্রজেক্টটোরে অংশ হিসাবে পানবজারত আমি 42 গৰাকী পুলিশ বিষয়া থাকিব পারা অফিসার মেসো আমি তাতে বনায় আছো। এই গোটেই প্রকল্পটো ডিসেম্বর জানুয়ারি মাহত শেষ করার বাবে আমি চেষ্টা করে আছো আর তার কারণে আজি মই প্রকল্পটো চাব আহিছিল।
1: মুখ্যমন্ত্রী ইয়ার পাছত অসম রাজ্যিক চিড়িয়াখানা আর উদ্ভিদ উদ্যান পরিদর্শন করে ইয়াক দেশের আগশাৰীৰ চিড়িয়াখানার সমকক্ষ করে তোলার ক্ষেত্রে গুরুত্ব আরোপ করে। মুখ্যমন্ত্রী 360 কোটি টকা ব্যয় সাপেক্ষে চলি থাকা আধুনিকীকরণ করার কামর পর্যালোচনা করে। বন্যপ্রাণীর চোরাং সরবরাহকারীর পর উদ্ধার করা 3টা রঙা পাণ্ডার স্বাস্থ্যর বুজ লয়। আজি বিশ্ব জনসংখ্যা দিবস। মাতৃ আর শিশুর সুস্বাস্থ্য সুনিশ্চিত করবলে অনিশ্চয়কৃত গর্ভধারণ রোধ আর গর্ভধারণের ব্যবধান বজায় রখার প্রয়োজনীয়তাক মূলমন্ত্র হিসাবে লো দেশের আন আন রাজ্যর দরে বিস্তৃত কার্যসূচীরে এই দিবস পালন করা হয়েছে। এই সন্দর্ভত এয়া আমার বিশেষ প্রতিবেদন।
2: কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফআৰইউত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই আজি বিশ্ব জনসংখ্যা দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 3 গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। অহা 18 জুলাইলৈকে চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বিহাগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গতলং পঞ্চায়তৰ সন্মিলন কক্ষত আজি এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰা হয়। পৰিয়াল পৰিকল্পনা সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 18 জুলাইলৈ চলিবলগীয়া এই কাৰ্যসূচীত জিলা প্ৰশাসনে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়তো আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে এই দিৱস অনুষ্ঠিত হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিব্ৰুগড় নগৰৰ 3 গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলাৰ চেঙাখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ জিলা পৰ্যায়ত এই দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্য, পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়তো এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি জিলা স্বাস্থ্য বিভাগৰ সহযোগত মাতৃ আৰু শিশুৰ কল্যাণ বিষয়ক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পৰিয়াল পৰিকল্পনা সেৱা শক্তিশালীকৰণত উৎকৃষ্ট প্ৰদৰ্শন কৰা কেইবাটাও স্বাস্থ্য কেন্দ্ৰক সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও মহাবিদ্যালয়তো জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত 70 গৰাকী NCC কেডেটে পৰিয়াল পৰিকল্পনাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশ লয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। স্বাস্থ্য বিষয়া ডাঃ দুৰ্গেশ্বৰ ইংটিয়ে পৰিয়াল পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। জিলাখনৰ উম্পানাই, জিৰিকেণ্ডেং আৰু হামৰেণতো এই দিৱস পালন কৰা হয়। আকাশবাণীৰ সংবাদদাতা হেমন্ত বৰা, ৰজত ভৰদ্বাজ, যাদৱ গগৈ, অৰূপজ্যোতি মহন্ত, জেচমিনাৰা পাৰ্বিন, ডালিম ফুকন আৰু টুটু কোঁৱৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই পৰিস্মিতা দিহিঙীয়া।
1: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীসোণোৱালে এই মহাভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনক সাৰোগত কৰি জনমুখী ৰাজনীতিৰ পৰা ধাৰা আগুৱাই লৈ গৈছে বুলি উল্লেখ কৰে। এনে প্ৰশিক্ষণ কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলক সেৱা আৰু সমৰ্পণৰ প্ৰতি অধিক দায়বদ্ধতা কৰি তোলাত সহায় কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তেৰজ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
3: কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কিহব মহন্তই প্ৰকাশ কৰিছে। মৰাপাটৰ আমদানিৰ অভাৱত কলটোৰ কাম কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে অসম সমবায় মৰাপাট কলত সংঘটিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈক ৰাজ্য চৰকাৰে সাময়িকভাৱে পদবীৰ পৰা নিলম্বন কৰিছে বুলিও শ্ৰীমহন্তই লগতে জানিবলৈ দিয়ে।
4: অসম সমবায় মৰাপাট কলটোক সাময়িকভাৱে এতিয়া বন্ধ হৈ আছিলে আৰু আমি অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰাৰ কাৰণে আমাৰ পৰিচালন সঞ্চালক মণ্ডলীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে আমাৰ MD গুণ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কিছু অভিযোগ আহিছিলে। সেই অভিযোগসমূহ আমি আগৰ বোৰ্ডৰ সিদ্ধান্ত মৰ্মে সমবায়সমূহৰ পঞ্জীয়কক ইয়াৰ এনকোৱাৰী কৰিবৰ কাৰণে দিয়া হ'ল আৰু তেখেতসকলে এক এনকোৱাৰী কৰি

0: এখন প্রতিবেদন বোর্ডের ওসর দাখিল করলে সেই প্রতিবেদন বোর্ডত পুঙ্খানুপুঙ্খরূপে আলোচনা করার পিছত তেখেতক সাময়িকভাবে নিলম্বন করা হয়েছে।
1: উল্লেখযোগ্য যে গুণমণি গগৈৰ কাৰ্যকালত কলটোত বিয়াগুম বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ পৰা লাভ কৰা 44,40,00,000 টকাৰ বিত্তীয় সাহায্য পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছিল। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি আগৰতলা ত্ৰিপুৰা চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত খাদ্য সুৰক্ষা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিক ফলপ্ৰসূ কৰি তোলাৰ লগতে জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ আদি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী দুগৰাকীয়ে বৈঠকত দুয়োখন ৰাজ্যৰ অভিজ্ঞতা আৰু পদ্ধতিসমূহ সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত ৰায়ে কয় যে আন্তঃৰাজ্যিক সহযোগিতা আৰু পাৰস্পৰিক শিক্ষাৰ জৰিয়তে জনকল্যাণমূলক সেৱাসমূহ অধিক ফলপ্ৰসূভাৱে জনসাধাৰণলৈ আগবঢ়াই নিয়াত সুবিধা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমন্বিত প্ৰচেষ্টা আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ জৰিয়তে অন্ত্যোদয়া আঁচনিৰ লক্ষ্য সাৰ্থক কৰাৰ দিশত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলিও তেওঁ কয়। খাদ্য আৰু গ্ৰাহক কল্যাণ সম্পৰ্কীয় কাৰ্যসূচীসমূহ অধিক সুসংগতভাৱে ৰূপায়ণ কৰাৰ লগতে অসম আৰু ত্ৰিপুৰাৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বৈঠকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহজোৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা তথা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামোলপুৰ বাণিজ্য মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ, বিশ্বব্যাপী সুযোগ আৰু যোগাযোগ দক্ষতাৰ গুৰুত্ব সম্পৰ্কে অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনেধৰণৰ বাস্তৱমুখী অভিজ্ঞতাই শিক্ষাৰ্থীসকলক বিশ্বমানৰ দক্ষতা, আত্মবিশ্বাস, যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ বাবে নিজকে সাজু কৰাত সহায় কৰিব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে। চিৰাঙৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ তিনিজনীয়া এটা প্ৰতিনিধি দল আজি জিলাখনত উপস্থিত হয়। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহকাৰী সচিব প্ৰভাত কুমাৰ আৰু কেন্দ্ৰীয় পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ৰ মাণ্ডলিক বিষয়া ধীৰাজক লৈ গঠিত প্ৰতিনিধি দলটোৱে আজি পুৱাৰ ভাগত জিলাখনৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সভাত জিলাখনত প্ৰতিবছৰে হোৱা বানৰ উৎস, জনসাধাৰণৰ সমস্যা, ক্ষয়ক্ষতিৰ দিশ আদিৰ লগতে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। তেওঁলোকে লগতে বানত ক্ষতিগ্ৰস্ত ওদালগুৰি আৰু শিশুবাৰী অঞ্চলো পৰিদৰ্শন কৰে।
2: ডিমাহাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতিৰ লোক পৰম্পৰা আৰু জীৱনশৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কালিৰে পৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। উল্লেখযোগ্য যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণ কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা 17 আৰু 18 জুলাইত ডিমাহাচাও ভিউ পইণ্ট আৰু জাতিংগাত, 24 আৰু 25 জুলাইত উমৰাংছ গল্ফ খেলপথাৰত আৰু 31 জুলাই আৰু 1 আগষ্টত জাতিংগা পৰ্যটন কেন্দ্ৰত এই মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানসপ্ৰতিম মহন্ত আৰু কৃষক তথা সাংবাদিক বগাটপ্পই। অনুষ্ঠানটিৰ আগ ধৰিব অৰূপ কুমাৰ শৰ্মাই। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ

এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ছাউথহাম্পটনৰ ইউটিলিটা বাউলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও কোনো কাৰণত খেলখন পিছুৱাবলগীয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস পালন। শিলঘাটৰ অসম সমবায় মৰাপাট কল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: Tourists and four crew members overturned about 400 meters off Hon Mai Rut Ngoi Island, triggering a rescue operation. Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi have expressed condolence at the tragic boat accident involving Indian nationals near Phu Quoc Island, Vietnam. In his message, the Vice President prayed for the swift and complete recovery of those injured. He wished strength and courage to all those affected by this tragic incident. Prime Minister Modi extended condolences to the families who lost their loved ones and hoped for the early recovery of the injured survivors. He said, Indian Embassy and Consulate in Vietnam are providing all possible assistance and are in close contact with the Vietnamese authorities. The Indian women's compound team of Jyoti Surekha Venam, Prithika Pradeep and Chikitha Taniparthi clinched the silver medal at the Archery World Cup Stage 4 in Madrid, Spain today. The Indian trio went down 228-232 to Colombia in the final. In the FIFA World Cup, Norway will take on England while defending champions Argentina will clash with Switzerland in the quarterfinals to determine the remaining semi-finalists. And that is the end of this news bulletin.
1: বাতৰি সৈতে মই সংগীতা শৰ্মা। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে গণতন্ত্ৰত বিভিন্ন মতবাদ থকাটো স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ভিয়েটনামৰ ফু কুৱক দ্বীপত ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ 15 লোকৰ মৃত্যু হয়। গৃহমন্ত্ৰী অমিত শ্বাহে ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোজিত হ'বলৈ আহ্বান জনাইছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। 4 বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পৰ্যটন, প্ৰতিৰক্ষা, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ আৰু পশুপালন খণ্ডসহ অন্যান্য খণ্ড সামৰি 5 বুজাবুজিৰ চুক্তিত উপনীত হয়। স্বদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক, অতীজৰে পৰা চলি অহা বন্ধুত্ব, সাৰ্বজনীন মূল্যবোধ, উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে গঢ় লৈ উঠিছে। শ্ৰীমোদীয়ে লগতে কয় যে নতুনত্বৰ লক্ষ্যৰে চলা নিউজিলেণ্ডৰ পৰম্পৰাৰ সৈতে দুয়োখন দেশৰ মাজত একেধৰণৰ সুযোগ সুবিধা বিদ্যমান আৰু তেওঁলোকৰ অংশীদাৰিত্বক এক বিশেষ শিখৰলৈ লৈ যোৱাৰ বাবে দুয়োখন ৰাষ্ট্ৰ প্ৰতিশ্ৰুতিবদ্ধ। অকলেণ্ডৰ পৰা ৱেলিংটনলৈ তথা ক্ৰিষ্ট চাৰ্চৰ পৰা কুইন্সটাউনলৈ বিয়পি থকা ভাৰতীয় মূলৰ লোকসকলে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন আৰু নিউজিলেণ্ড চৰকাৰৰ অন্যান্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকৰ উপস্থিতিয়ে উভয় ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সমৰ্থনকে প্ৰতিফলিত কৰে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। 4 পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ড ভ্ৰমণ কৰি ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক 140 কোটি দেশবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰা বুলিও শ্ৰীমোদীয়ে কয়। শ্ৰীমোদীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ বৰ্ধিত স্থিতি সম্পৰ্কে তথা নিউজিলেণ্ডৰ বিকাশত ভাৰতীয় সম্প্ৰদায়ৰ উল্লেখযোগ্য বৰঙণিৰ বিষয়ে প্ৰশংসা কৰাৰ লগে লগে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক দৰ্শকসকলে উষ্ম সম্ভাষণ জনায়। তেওঁ ভাৰতক প্ৰধান অংশীদাৰ হিচাপে বৰ্ণনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভাৰতীয় সম্প্ৰদায়ৰ 10,000তকৈও অধিক সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিছে।

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত বুলি মত প্ৰকাশ কৰিছে। গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে 18 সংখ্যক বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনেধৰণৰ কাৰ্যসূচীয়ে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সবল কৰাৰ লগতে ৰাজহুৱা প্ৰশাসকসকলক সাংবিধানিক দায়িত্বসমূহ কাৰ্যক্ষমভাৱে ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ কৰি তোলে। ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাত বিহাৰক পথ প্ৰদৰ্শক বুলি উল্লেখ কৰি তেওঁ প্ৰশাসকসকলক এই গৌৰৱৰ যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ বিহাৰক উন্নত আৰু নিয়োগ সৃষ্টি কৰা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায়। বিধানসভাৰ প্ৰশ্নোত্তৰ কাল, শূন্যকাল আৰু কাৰ্যকৰী সমিতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ বিধানসভাৰ কাম কাজ অৰ্থপূৰ্ণ আৰু নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰিবলৈ সদস্যসকলৰ প্ৰতি আহ্বান জনায়। ভিয়েটনামৰ ফুকুৱক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন দ্ৰুতবেগী নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 15 লোকৰ মৃত্যু হয়। 21 লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত 32 ভাৰতীয় পৰ্যটকৰ লগতে 4 চালক আছিল। হোন মে ৰুট নাগৈ দ্বীপৰ পৰা প্ৰায় 400 মিটাৰ দূৰত্বত নাওখন লুটি খাই যোৱাৰ ফলত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। হো চি মিন মহানগৰত ঘটনা সম্পৰ্কে তথ্য আৰু ভুক্তভোগী লোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা হেল্পলাইন নম্বৰকেইটা হৈছে +84 36 281 7930 +84 91 55 23714 আৰু +84 33 45 20 414। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফুকুৱক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাবহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়ৰ সন্মুখীন হ'বলৈ তেওঁ প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাত নিজৰ আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ ক্ষীপ্ৰ আৰোগ্য কামনা কৰে। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে দেশখনৰ প্ৰশাসনৰ সৈতে একেলগে ভুক্তভোগীসকলক সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠভাৱে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ আৰু জাতীয় নেতা যি দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভঁৰালসমূহৰ ভূমিকাত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক শিক্ষাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত দেশৰ সংস্কৃতি আৰু জ্ঞান বিয়পোৱাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰ হৈছে এটা শক্তিশালী মাধ্যম। শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলো কামেই জ্ঞানৰ সৈতে সম্পৰ্কিত আৰু গ্ৰন্থাগাৰসমূহ এনে জ্ঞানৰ অতি প্ৰয়োজনীয় উৎস। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ গ্ৰন্থাগাৰসমূহক বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰতিখন গাঁৱতে গ্ৰন্থাগাৰ মুকলি কৰা হৈছে আৰু প্ৰতিটো গ্ৰন্থাগাৰতে 3-4 হাজাৰ গ্ৰন্থ আছে। শ্ৰীশ্বাহে লগতে এই গ্ৰন্থাগাৰসমূহক এটা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সৈতে সংযোজিত কৰা হয় আৰু ইয়াত 1,25,000তকৈও অধিক গ্ৰন্থ সংগ্ৰহীত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ দিল্লী চৰকাৰক মহানগৰখনৰ সকলো গ্ৰন্থাগাৰকে আন্তঃসংযোজিত কৰাৰ লগতে ইয়াক বিদ্যালয়সমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে এটা সৰ্বাত্মক পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজি বিশ্ব জনসংখ্যা দিৱস। এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা তথা স্বাস্থ্যৱান পৰিয়ালক অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনড্ডাই কয় যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰিয়ালসমূহ সুস্থ আৰু সুখী হৈ পৰে। তেওঁ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰে।

এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰতিবছৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিযান চলাই আহিছে। ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ 135 সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ইয়াৰ ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা 31 জুলাইত আৰম্ভ হ'ব। 23 আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। 31 জুলাইৰ পৰা 20 আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত 6খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ 8খন খেল অনুষ্ঠিত হ'ব। 3টা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছে স্পৰ্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংচনিং ক্লাবে মেঘালয়ৰ প্ৰতিনিধিত্ব কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে।

0: এই প্ৰতিযোগিতা অহা 31 জুলাইত আৰম্ভ হ'ব। 23 আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। 31 জুলাইৰ পৰা 20 আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত 6খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ 8খন খেল অনুষ্ঠিত হ'ব। 3টা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছে স্পৰ্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংচনিং ক্লাবে মেঘালয়ক প্ৰতিনিধিত্ব কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামি ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে গণতন্ত্ৰত বিভিন্ন মতবাদ থকাটো স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ভিয়েটনামৰ ফুকুৱক দ্বীপত ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ 15 জন লোকৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ অসমীয়া আধুনিক গীত। এই অনুষ্ঠানৰ প্ৰথমেই শুনক মৌচুমী চহৰীয়াৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আৰু সুৰ হিমাংশু বৰ্মনৰ।

অনুষ্ঠানত এবাৰ শুনক মৌচুমী চহৰীয়াৰ কণ্ঠৰ এটি অসমীয়া আধুনিক গীত, গীতৰ কথা আৰু সুৰ হিমাংশু বৰ্মনৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দিলীপ ফাৰ্ণাণ্ডেজৰ কণ্ঠৰ এটি গীত, কথা আৰু সুৰ হিমাংশু বৰ্মনৰ।

শ্রোতায় অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লোকনাথ গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হিমাংশু বৰ্মনৰ আৰু সুৰ হিমাংশু বৰ্মন আৰু ভূপেন দাসৰ।

0: শুনক শুনক রাইজসকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ বিচিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ কেওআইচি আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: আৰ বি আয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

এইবাৰ শুনাবলৈ লৈছোঁ সংগীতা বৰঠাকুৰৰ কণ্ঠত। ক্ষমা কৰিব, এইবাৰ শুনাবলৈ লৈছোঁ সংগীতা কাকতিৰ কণ্ঠৰ অসমীয়া আধুনিক গীত কথা আৰু সুৰ, হিমাংশু বৰ্মনৰ।

অনুষ্ঠানৰ শেষত শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা হিমাংশু বৰ্মনৰ, সুৰ ভূপেন দাসৰ।

অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই আজিৰ দিনটো অৰ্থাৎ 11 জুলাই তাৰিখে সংঘটিত হোৱা বিভিন্ন উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ প্ৰথমেই দি ল'ব খুজিছোঁ। 1925 চনৰ আজিৰ দিনটোতে ৱাৰ্নাৰ হাইজেনবেগৰ মেট্ৰিক্স বলবিজ্ঞানৰ প্ৰথমখন গৱেষণা পত্ৰৰ চূড়ান্ত ৰূপত প্ৰকাশ কৰা হৈছিল। 1930 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 11 জুলাইৰ দিনা অষ্ট্ৰিয়ান ক্ৰিকেটাৰ ডনাল্ড ব্ৰেডমেনে টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে খেলি প্ৰথম দিনাই 309 ৰাণ সংগ্ৰহ কৰি বিশ্ব ৰেকৰ্ড কৰিছিল। 1973 চনৰ আজিৰ দিনটোতে বিশ্ব দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছিল। 1979 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম মহাকাশ কেন্দ্ৰ স্কাইলেব ধ্বংসপ্ৰাপ্ত হৈ ভাৰত মহাকাশত ক্ষমা কৰিব 1979 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম মহাকাশ কেন্দ্ৰ স্কাইলেব ধ্বংসপ্ৰাপ্ত হৈ ভাৰত মহাসাগৰত পতিত হৈছিল। 2003 চনৰ আজিৰ দিনটোতে ঐতিহাসিক দিল্লী লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হৈছিল। 2006 চনৰ 11 জুলাই তাৰিখে মুম্বাই নগৰীৰ বিভিন্ন ঠাইত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত 60 জন লোকৰ চৰকাৰীভাৱে মৃত্যু হৈছিল বুলি আৰু সহস্ৰাধিক লোক এই দুৰ্ঘটনাত আহত হৈছিল বুলি প্ৰকাশ কৰা হৈছিল। 2007 চনৰ আজিৰ দিনটোতে ভাৰত স্কাউট আৰু গাইডৰ ৰাজ্যিক মুখ্যালয়ৰ মুখ্য আয়ুক্ত ডি এন শইকীয়াক চিলভাৰ এলিফেণ্ট বঁটাৰে সন্মানিত কৰা হৈছিল। 2012 চনৰ 11 জুলাই তাৰিখে

জ্যোতিৰ্বিজ্ঞানীসকলে প্লুটো গ্ৰহৰ পঞ্চমটো উপগ্ৰহ ষ্টিক্স আৱিষ্কাৰ কৰিছিল। 2013 চনৰ আজিৰ দিনটোতে অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ জনপ্ৰিয়তাকৰণৰ সহায়ৰ বাবে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহটি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছিল। জন্মদিনসমূহ 1274 চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ ৰজা ৰবাৰ্ট ব্ৰুচৰ জন্ম হৈছিল। 1657 চনৰ আজিৰ দিনটোতে প্ৰুচিয়াৰ ৰজা ফ্ৰেডৰিক ডি গ্ৰেটৰ জন্ম হৈছিল। 1767 চনৰ 11 জুলাই তাৰিখে আমেৰিকাৰ ষষ্ঠ ৰাষ্ট্ৰপতি জন কুইনিনচি আডামছৰ জন্ম হৈছিল। 1916 চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ প্ৰখুৰভ প্ৰখ্যাত ৰুছ বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইল লুচিভিৰ জন্ম হৈছিল। তেওঁ 1964 চনত পদাৰ্থ বিজ্ঞানৰ বাবে নবেল বঁটা লাভ কৰিছিল। 1923 চনৰ আজিৰ দিনটোতে ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী উমা দেৱী খাত্ৰী জনপ্ৰিয়ভাৱে পৰিচিত টুনটুনৰ জন্ম হৈছিল। 1931 চনৰ আজিৰ দিনটোতে ভাৰতীয় জ্যোতিষ স্তম্ভ লেখক বেজান দাৰুৱালাৰ জন্ম হৈছিল। 1953 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বক্সিং খেলুৱৈ কিংবদন্তী বক্সাৰ মহম্মদ আলীক পৰাস্ত কৰিব পৰা লিঅ'ন স্পিংকছৰ জন্ম হৈছিল। 1954 চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক প্ৰবন্ধকাৰ তথা শিক্ষাবিদ অমিতাভ ঘোষৰ জন্ম হৈছিল। 1967 চনৰ আজিৰ দিনটোতে পুলজিৎ বঁটা বিজাৰী প্ৰখ্যাত আমেৰিকান সাহিত্যিক ঝুম্পা লাহিৰীৰ জন্ম হৈছিল। মৃত্যুদিনসমূহ 1974 চনৰ আজিৰ দিনটোতে পাৰ্ফবিয়ান লেগাৰিষ্ট নামৰ ছুইডেনৰ সাহিত্যিকগৰাকীৰ মৃত্যু হৈছিল। 1989 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ব্ৰিটিছ অভিনেতা লৰেঞ্চ অলিভিয়াৰ মৃত্যু হৈছিল। 1994 চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰ লাভ কৰোঁতা ভাৰতীয় সেনা বিষয়া ৰাম ৰাঘুৱা ৰাণীৰ মৃত্যু হৈছিল। 1915 চনৰ আজিৰ দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী পূৰ্ণিমা সিনহাৰ মৃত্যু হৈছিল। শ্ৰোতাসকল, আজি হৈছে বিশ্ব জনসংখ্যা দিৱস। প্ৰতি বছৰে 11 জুলাই তাৰিখে এই দিৱস পালন কৰা হয়। ইয়াৰ দ্বাৰা বিশ্ব জনসংখ্যাৰ বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। 1999 চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্ণিং কাউন্সিলে এই দিৱসৰ ঘোষণা কৰিছিল। 1987 চনৰ 11 জুলাই 5 বিলিয়ন দিৱসৰ জনস্বাৰ্থৰ দ্বাৰা এই দিৱসটো অনুপ্ৰাণিত। উক্ত তাৰিখত বিশ্বৰ জনসংখ্যা আনুমানিক 5 বিলিয়ন কাষ চাপিছিল। লক্ষ্য বিশ্ব জনসংখ্যা দিৱসৰ লক্ষ্য হৈছে পৰিয়াল পৰিকল্পনা, লিংগ সমতা, দৰিদ্ৰতা, মাতৃস্বাস্থ্য আৰু মানৱ অধিকাৰৰ গুৰুত্ব আদি বিভিন্ন জনসংখ্যা বিষয়ৰ ওপৰত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰা। ডাক্টৰ কে চি জাখৰিয়াই উক্ত দিনটো পৰামৰ্শ দিছিল কিয়নো তেওঁ বিশ্ব বেংকত জনগাঁথনিবিদ হিচাপে কাম কৰাৰ সময়ত জনসংখ্যা 5 বিলিয়ন পৰ্যন্ত বৃদ্ধি হৈছিল। কোটি কোটি লোকৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বিশ্বৰ জনসংখ্যাৰ প্ৰতি সংবাদ মাধ্যমৰ আগ্ৰহ আৰু সাধাৰণ জনতা সজাগতা বৃদ্ধি পায়। যদিও বিশ্বৰ জনসংখ্যা প্ৰায় প্ৰতি 14 মাহৰ মূৰে মূৰে 10 কোটি বৃদ্ধি পায়।

0: দুহেজাৰ ষোল্ল চনৰ ছয় ফেব্ৰুৱাৰীত বিশ্বৰ জনসংখ্যা আৰু দুহেজাৰ বিশ চনৰ নৱেম্বৰ মাহত ইউ এন এফ পিয়ে কেনিয়া আৰু ডেনমাৰ্ক চহৰৰ সৈতে মিলি নাইৰোত এক উচ্চ পৰ্যায়ৰ সন্মিলন আহ্বান কৰি এই পূৰণ নোহোৱা লক্ষ্যসমূহৰ লাভৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছিল। বিশ্ব জনসংখ্যা দিৱসত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থকসকলে নেতা নীতি নিৰ্ধাৰণ আৰু তৃণমূল পৰ্যায়ৰ সংগঠক প্ৰতিষ্ঠান আৰু অন্যান্যসকলৰ প্ৰজনন স্বাস্থ্য আৰু অধিকাৰৰ সকলোৰে বাবে বাস্তৱত পৰিণত কৰাৰ সহায় কৰিবলৈ আহ্বান জনায়। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পুলক গগৈয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰ বিশ্ব জনসংখ্যা দিৱস পালন কৰা হৈছে। শিলঘাটৰ অসম সমবায় মৰাপাট কল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। ডিমাহাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। 21 সংখ্যক অসম ৰাজ্যিক শ্বুটিং প্ৰতিযোগিতাত বজালী জিলাৰ অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমীৰ পৰিবায়নে 3টা ভিন্ন শাখাত সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
0: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। শ্ৰোতাসকল, আজি হৈছে বিশ্ব জনসংখ্যা দিৱস। তদুপলক্ষে আগবঢ়োৱা হৈছে এক বিশেষ অনুষ্ঠান। বিশ্ব জনসংখ্যা দিৱসৰ বাবে আগবঢ়োৱা হৈছে এক বিশেষ অনুষ্ঠান। শুনো আহকচোন।
2: জনসংখ্যা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান। শ্ৰোতাসকল, প্ৰত্যেক বছৰে 11 জুলাই দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ তাৎপৰ্যৰ লগতে ইয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা পাতিবলৈ আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ আৰতী ভৰালীক। বাইদেউ নমস্কাৰ, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আজিৰ অনুষ্ঠানত যিহেতু আমি বিশ্ব জনসংখ্যা দিৱসৰ বিষয়ে কথা পাতিম, প্ৰথমে শ্ৰোতাসকলক জনাওকচোন বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্যৰ বিষয়ে।
3: বিশ্ব জনসংখ্যা দিৱস বুলি ক'বলৈ গ'লে আমি প্ৰত্যেক বছৰে 11 জুলাই তাৰিখে পালন কৰি আহিছোঁ। ৰাষ্ট্ৰসংঘই 1989 চনৰ পৰা এই দিৱসটি পালন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু এই দিৱসটি পালন কৰাৰ মূলতে আমি ক'বলৈ গ'লে এজন ভাৰতীয়, তেওঁ কেৰেলাৰ আছিলে, জাকাৰিয়া, তেওঁ জনসংখ্যাবিদ হয়, তেখেতে এই দিৱসটো উদযাপন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিলে যেতিয়া বিশ্বৰ জনসংখ্যাই 500 কোটি অতিক্ৰম কৰিছিলে। এই যিটো দিৱসৰ তাৎপৰ্য এইটোৱেই যে আমি বিশ্বই ইমান

0: যিখিনি যে জনসংখ্যা অতিক্ৰম কৰিলোঁ, এই অতিক্ৰম কৰা জনসংখ্যাখিনি আমি কেনেকৈ চম্ভালিম বা তেওঁলোকৰ কাৰণে আমি বিশেষ কেনেকুৱা ধৰণৰ নিম্নতম সুবিধাখিনি সকলোৱে উপলব্ধ হ'ব পৰাকৈ কেনেকৈ আমি আগুৱাই যাম, বহনক্ষম উন্নয়ন আমি কেনেকৈ কৰিম, লিংগ সমতাৰ ওপৰত আমি কিদৰে ধ্যান দিম, আৰু পৰিয়াল পৰিকল্পনাৰ কাৰণে সকলোকে আমি উৎসাহিত কৰিব লাগিব। এই দিৱসটোৰ তাৎপৰ্যৰ বিষয়ে আমি ক'বলৈ গ'লে, আমি পৰিয়াল পৰিকল্পনাৰ জৰিয়তে মাতৃ আৰু শিশুৰ স্বাস্থ্য সকলোতে আমি গুৰুত্ব আৰোপ কৰিব লাগিব। বিশ্ব জনসংখ্যা দিৱসৰ দিনাখনেই আমি বিশ্ববাসীয়ে জনসংখ্যাৰ কাৰণে, জনবিস্ফোৰণৰ কাৰণে যিখিনি আমি প্ৰত্যাহ্বান পাই আছোঁ, সেই প্ৰত্যাহ্বানখিনিৰ আমি মোকাবিলা কৰিবৰ কাৰণে চৰকাৰীভাৱেই হওক, বেচৰকাৰীভাৱেই হওক বা ব্যক্তিগত উদ্যোগত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম, এই গোটেইখিনিৰ কাৰণে আমি সচেতন হ'বলৈ এই দিৱসটোতেই আমি সংকল্পবদ্ধ হৈছোঁ।
1: হয়, আৰু ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। প্ৰতি বছৰে এটি বিশেষ বিষয়বস্তু লৈ এই দিৱস পালন কৰা হয়, আৰু এই বছৰৰ বিশ্ব জনসংখ্যা দিৱসৰ বিষয়বস্তু অৰ্থাৎ থিম হৈছে এম্পাৱাৰিং ইয়ং পিপল টু ক্ৰিয়েট দ্য ফেমিলিজ দে ৱান্ট ইন এ ফেয়াৰ এণ্ড হোপফুল ৱৰ্ল্ড। অসমীয়াত যদি আমি ক'বলৈ যাওঁ, এক ন্যায়সংগত আৰু আশাবাদী পৃথিৱীত যুৱ সমাজক নিজৰ পচন্দৰ পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম কৰি তোলা। আপুনি এইবাৰৰ এই বিষয়বস্তুখিনি কেনেধৰণে ব্যাখ্যা কৰিব বা আমাৰ শ্ৰোতাসকলক অলপ বুজাই দিয়কচোন এই বিষয়বস্তুৰ বিষয়ে?
0: আচলতে যদি ক'বলৈ যাওঁ, পৰিয়ালটোৱে হৈছে সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভেটি। এই পৰিয়ালৰ ভিতৰতে মৰম, চেনেহ, আদৰ বা নিৰাপত্তা, সেই সকলোখিনি আমি অনুভৱ কৰোঁ। পৰম্পৰাগতভাৱে যিখিনি আমাৰ পৰিয়াল আছিলে, সেইখিনিত ককা, দেউতা, আইতা আদি যৌথ পৰিয়ালৰ ভিত্তিত পৰিয়ালসমূহ পৰিচালিত হৈছিল, আৰু তেওঁলোকৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ পিছৰ প্ৰজন্মও তেওঁলোকৰ ভালখিনি অনুকৰণ কৰি আগুৱাই গৈছিল। কিন্তু লাহে লাহে সময়ৰ লগে লগে পৰিয়ালৰ ধাৰণাবিলাক সলনি হৈ আহিছে। এই ধাৰণাত নিউক্লিয়াৰ ফেমিলিৰ প্ৰতি আমি বহুখিনি মানুহ আগুৱাই গৈছোঁ, নাইবা আজিকালি নতুন নতুন ধাৰণাৰ পৰিয়ালৰ কনচেপ্টটো আহিছে, যেনেকৈ প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰিও পৰিয়াল গঠন হৈছে। গতিকে সেই পৰিয়ালখিনিয়ে আজিৰ যিখিনি আধুনিক সমস্যাৰ সৃষ্টি হৈছে, সেইখিনিৰ লগত আমাৰ যুৱ প্ৰজন্ম কেনেকৈ মোকাবিলা কৰিব? বৰ্তমান সময়ত বিশ্বৰ যুৱক যুৱতীসকলে এনে এক দ্ৰুত পৰিৱৰ্তনৰ সন্মুখীন হৈ আহিছে, য'ত বিজ্ঞান, পৰিৱৰ্তন, সামাজিক মাধ্যমসমূহ, সেই সকলোবিলাকেই তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ন্যায়সংগত আৰু আশাবাদী পৃথিৱীত যুৱক যুৱতীসকলক তেওঁলোকে বিচৰা পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম কৰি তুলনা ধাৰণাটোৱে নিজৰ ভৱিষ্যতৰ বিষয়ে অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱা, প্ৰয়োজনীয় জ্ঞান, সম্পদ, অধিকাৰ, এই সকলোখিনি ধাৰণা সামৰি লয়। এতিয়া কথাটো হৈছে কি, আমি যুৱক যুৱতীসকলক সক্ষম কৰি তুলিব লাগে। সক্ষমতা মানে হৈছে ব্যক্তিসকলক নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষা দিয়া, জ্ঞানভিত্তিক সিদ্ধান্ত লোৱা আৰু সমাজত সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰিবলৈ যুৱক যুৱতীসকলক ক্ষমতা প্ৰদান কৰা। তাৰ বাবে তেওঁলোকে বিভিন্ন বিষয়ৰ শিক্ষা লগতে দক্ষতাপূৰ্ণ শিক্ষাও গ্ৰহণ কৰিব লাগিব। এই পৰ্যায়ত আমাক শিক্ষাৰ যথেষ্ট প্ৰয়োজন হ'ব। শিক্ষাটোৱে হৈছে মানৱ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ, যাৰ জৰিয়তে যুৱক যুৱতীসকলে জীৱনৰ বিভিন্ন সমস্যাৰ লগত মুখামুখি হ'ব পাৰিব, অৰ্থনৈতিকভাৱে তেওঁলোক স্বাৱলম্ব হ'ব পাৰিব আৰু বৈষম্য আৰু অসমতাৰ পৰা মুক্ত হ'বলৈ এখন নতুন সমাজ গঢ়িবৰ কাৰণে তাৰ এখন পটভূমি সৃষ্টি কৰিব। আশাবাদী পৃথিৱী মানে সমস্যাবিহীন পৃথিৱী নহয়, বৰং ই এখন এনে পৃথিৱী য'ত মানুহে সহযোগিতা, সহানুভূতিতা আৰু উদ্ভাৱনৰ জৰিয়তে সমস্যা সমাধানৰ বাবে এখন পৃথিৱী গঢ়িবলৈ ব্যক্তি, পৰিয়াল, সমাজ, চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। ন্যায়সংগত পৰিয়ালসমূহ গঠনৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আমাৰ ছোৱালীবিলাকে। গতিকে ছোৱালী বা মহিলাসকলক আমি সম অধিকাৰ দিব লাগিব। সম অধিকাৰ দিয়াৰ ক্ষেত্ৰত আমি প্ৰথমতে চাব লাগিব ছোৱালীখিনিয়ে যাতে অধিকভাৱে তেওঁলোক শিক্ষিত হয়, বিদ্যালয়ৰ পৰা যাতে ল'ৰা ছোৱালীবিলাকে সোনকালে বিদ্যালয় ত্যাগ নকৰে, যিটো আমি দেখি আহিছোঁ যে ছোৱালীৰ ক্ষেত্ৰত ড্ৰপ আউট ৰেট
1: হয়
0: মানে বেছি, বিদ্যালয় এৰি অহাৰ যিটো হাৰ, সেই হাৰটো বেছি। গতিকে তেওঁলোকক বিভিন্ন অৰ্থনৈতিক কামতো লগাইছে, নাইবা বলপূৰ্বকভাৱে আমাৰ কম বয়সতে বিয়া দিছে, যিটোৱে জনসংখ্যা বৃদ্ধি কৰাত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। গতিকে সেইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে আমি প্ৰথম কথা হৈছে ছোৱালীখিনিক আমি শিক্ষিত কৰি তুলিব

0: লাগিব। তাৰ লগতে আমি পুৰুষ সমাজকো সমানে শিক্ষিত কৰিব লাগিব যাতে নাৰীৰ অধিকাৰখিনি সমানে দিয়ে। তাৰ লগতে আমি স্বাস্থ্য শিক্ষা, মানসিক স্বাস্থ্য হওক বা শাৰীৰিক স্বাস্থ্য, এই দুয়োটা স্বাস্থ্য শিক্ষাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিব লাগিব। আৰু তেতিয়াহে যেতিয়া শিক্ষিত হ'ব যুৱক যুৱতীসকলে নিজে চিন্তা কৰিব যে কিমানটা সন্তান তেওঁলোকে জন্ম দিব, কেতিয়া দিব, বিবাহৰ বয়স কেতিয়া নিৰ্ধাৰণ কৰিব। যিমানেই আমি অধিক শিক্ষিত কৰিম বা আমাৰ এডুকেশ্যনটো আমি কম্পালচৰি কৰি পেলাম, যিমান বছৰলৈকে কম্পালচৰি কৰিম সিমানেই তেওঁলোকৰ বিবাহৰ সময়টো পিছুৱাই যাব। আৰু যিমান দেৰিলৈকে মানে তেওঁলোকে বিবাহত আবদ্ধ হ'ব সন্তান জন্মৰ সময়টো পিছুৱাই যাব। আৰু ইয়ে জনসংখ্যা ৰোধ কৰিবলৈ যথেষ্টখিনি আশাৰ সঞ্চাৰ কৰে। গতিকে এই এখন আমাৰ আশাবাদী পৃথিৱী বা ন্যায়সংগত পৃথিৱী যদি আমি গঢ়ি তুলিব লাগে, তেনেহ'লে যুৱক যুৱতীসকলক আমি অতি কম সময়ৰ পৰাই আমি যিখিনি আমাৰ যৌন শিক্ষা দিব লাগিব, পদ্ধতিগতভাৱে আমাৰ মাধ্যমিক স্তৰত হওক, বিদ্যালয়ৰ যিকোনো স্তৰতে, ওপৰৰ স্তৰত তেওঁলোকক সেই শিক্ষাখিনি দিব লাগিব যাতে তেওঁলোকেও পৰিয়াল পৰিকল্পনাৰ বিষয়ে জ্ঞাত হয়, তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ ফলত হ'বলগীয়া যিখিনি সমস্যা সেই সমস্যাখিনিৰ কাৰণে অৱগত হয়, তাৰ সমাধানৰ পথ তেওঁলোকে যাতে বিচাৰি পায়, এই গোটেই দায়িত্বখিনি আজিৰ তাৰিখত ক'বলৈ গ'লে যুৱক সমাজৰ হাততে। কিয়নো ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ আজিৰ তাৰিখত আটাইতকৈ জনবহুল দেশ। গতিকে আমাৰ এই জনসংখ্যাখিনিক যদি আমি এতিয়াই কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেনেহ'লে ই বিভিন্ন ক্ষেত্ৰত আমাক ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব। গতিকে আমি সেই সমস্যাখিনিৰ পৰা মুক্ত হ'বলৈ তেওঁলোককেই যদি আমি শিক্ষাৰে শিক্ষিত কৰি তোলোঁ, ই নিশ্চয়কৈ এখন আমাৰ সুন্দৰ পৃথিৱী আমাক উপহাৰ দিব।
1: হয়, এতিয়া জনসংখ্যা বিস্ফোৰণ ভাৰতৰ বাবে এটি ডাঙৰ সমস্যা, আপুনিও ইতিমধ্যে উল্লেখ কৰিছে। মানুহৰ বুনিয়াদী প্ৰয়োজনীয়তা যেনে ধৰক অন্ন, বস্ত্ৰ বা বাসস্থান, যিখিনি আমাৰ প্ৰাথমিক প্ৰয়োজন, এইবোৰ সমস্যা কেনেকৈ দূৰ কৰিব পৰা যাব?
0: হয়, জনসংখ্যা বৃদ্ধি আচলতে প্ৰথম আহাৰতে আমি তাক নেতিবাচক হিচাপে ল'ব নোৱাৰোঁ, কাৰণ জনসংখ্যা বৃদ্ধি এখন দেশৰ উন্নয়ন প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা এটা গুৰুত্বপূৰ্ণ অংগ বা কাৰক। গতিকে এই জনসংখ্যাক আমি যদি বৃহৎ কৰ্মশক্তি, উদ্ভাৱন আৰু বজাৰৰ সম্প্ৰসাৰণ জৰিয়তে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব পাৰোঁ, তেনেহ'লে ই নিশ্চয়কৈ দেশৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট প্ৰভাৱ পেলাব। কিন্তু এই বৰ্ধিত জনসংখ্যাৰ কাৰণে কিছুমান বস্তু নিতান্তই প্ৰয়োজনীয়তা। সেইখিনি হৈছে আন্তঃগাঁথনি, আৰু এই আন্তঃগাঁথনিৰ কাৰণে বিনিয়োগ কৰিবলৈ চৰকাৰৰ কিছুমান তেওঁলোকৰ অভিলাষী আঁচনি থাকিব লাগিব। আৰু এই যিটো বাসস্থানৰ কথা কৈছে, বাসস্থানৰ কথা ক'বলৈ গ'লে প্ৰথমতে আমি এইটো কথা গম পাম যে জনসংখ্যাৰ বৃদ্ধিয়ে প্ৰথমেই প্ৰভাৱ পেলায় বাসস্থানৰ ওপৰত। গতিকে এই বাসস্থানখিনি আমি চৰকাৰীভাৱে যদি সুলভ কৰি তুলিব পাৰোঁ, ইতিমধ্যে কিছুমান আমাৰ ভাৰতবৰ্ষ বা অসমত কিছুমান তেনেকুৱা ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, কম খৰচী ঘৰ নিৰ্মাণ, দৰিদ্ৰ পৰিয়ালৰ বাবে বাসস্থান অনুদান, চৰকাৰী বেচৰকাৰী অংশীদাৰিত্ব বা ভাড়াঘৰৰ কিছুমান স্কিম য'ত কম খৰচী ভাড়াৰে সেই ঘৰসমূহত থাকিব পাৰি, তেনেকুৱা ধৰণৰ কিছুমান স্কিমো আমি ল'ব পাৰোঁ। এতিয়া বাসস্থান মানে অকল ঘৰটোকে আমি বাসস্থান হিচাপেতো বুজিলে নহ'ব, তাৰ লগত আমাৰ ৰাস্তা ঘাটৰ কথা আহিব, আৰু ওচৰতে বিদ্যালয় বা স্বাস্থ্যসেৱা কেনেকুৱা ধৰণৰ আছে সেই কথাখিনিও নিৰ্ভৰ কৰিব। তাৰপিছতে আমাৰ অন্নৰ কথা আহিলে। এতিয়া অন্ন যিমানেই আমাৰ জনসংখ্যা বেছি হ'ব, সি অন্নৰ ওপৰত, খাদ্যবস্তুৰ ওপৰত প্ৰভাৱ পেলাব। মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম অৰ্থনীতিবিদ মালথাছৰ কথা। তেখেতে কৈছিলে যে যিমানেই জনসংখ্যা বৃদ্ধি হয় তাৰ আধাতহে খাদ্য শস্য বৃদ্ধি হয়। অৰ্থাৎ আমি এনেকৈও ক'ব পাৰোঁ যে খাদ্য শস্য যিটো হাৰত বৃদ্ধি হয় তাৰ দুগুণ হাৰত জনসংখ্যাৰ বৃদ্ধি হয়। গতিকে এই দুগুণ হাৰত জনসংখ্যা যি বৃদ্ধি হ'ল, তেওঁলোকৰ কাৰণে আমি কিমানখিনি অতিৰিক্তভাৱে আমি খাদ্যৰ যোগান ধৰিব পাৰিছোঁ। কিন্তু পিছৰ ফাললৈ আৰু এজন অৰ্থনীতিবিদৰ কথা মই উল্লেখ কৰিব বিচাৰিম, তেওঁৰ নাম হৈছে কেনন। তেওঁ কৈছে যে যেতিয়াই মানুহ উন্নত হ'ব, এখন দেশ উন্নত হ'ব, তেতিয়া তেওঁলোকৰ হাতত, যেতিয়া অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব, তেওঁলোকে কিন্তু এটা সন্তানতকৈ এটা লাক্সৰি লাইফ বেছি প্ৰিফাৰ কৰে। তেওঁ এইটো কথা কৈ গৈছে যে পিপল উইল প্ৰিফাৰ এ কাৰ দেন এ চাইল্ড। তাৰমানে আমি এইটো ক'ব পাৰোঁ যে পৃথিৱীৰ উন্নত দেশখিনিত আমি সমীক্ষাত্মকভাৱে চালেও দেখা পাওঁ যে তেওঁলোকৰ জনসংখ্যা কম, কিন্তু যিখিনি তৃতীয় বিশ্বৰ দেশ আছে সেই দেশখিনিত আমাৰ জনসংখ্যা বহুত

0: বেছি। গতিকে এই জনসংখ্যাখিনিৰ প্ৰথম কথাটোৱে হৈছে আমি আৰ্থিকভাৱে দুৰ্বল। গতিকে আমি আৰ্থিকভাৱে দুৰ্বল হোৱাৰ কাৰণে আমি ধৰি লৈছোঁ যে আমাৰ সন্তানে আমাক অৰ্থনৈতিকভাৱে তেওঁলোকে আমাক সহায় কৰিব, তেওঁলোকক কিবাকিবি কাম কাজত আমি সহায় কৰিমগৈ, মানে পঠাম, লগাম। নাইবা এনেকুৱাও হয় যে বৃদ্ধ বয়সত আমাৰ যিহেতু কিছুমান সুৰক্ষাৰ কোনো আঁচনি নাই, বৃদ্ধ মানুহজনে তেওঁ ভাবিব পাৰে যে মোৰ সন্তানটোৱে মোক ভৱিষ্যতে চাব, গতিকে সেই সন্তানটোক মই দুটাতকৈ বেছি কৰিব লাগিব। কিন্তু চৰকাৰীভাৱে আমি ইতিমধ্যে আমাৰ জনসংখ্যা নীতি হৈ গৈছে, সেই জনসংখ্যা নীতিত আমি উল্লেখ কৰিছোঁ যে আমাৰ দুটাতকৈ বেছি সন্তান জন্ম দিব নালাগে। তথাপিও আমি যদি চাবলৈ যাওঁ আমাৰ সন্তানৰ সংখ্যা যথেষ্ট বেছি। গতিকে এই বৰ্ধিত জনসংখ্যাক খোৱাবৰ কাৰণে আমি কেনেকুৱা ধৰণেৰে অন্নৰ আমি ব্যৱস্থা কৰিম? এটা আমাৰ চৰকাৰী ফালৰ পৰা এটা নিগম আছে FCI-ৰ, যিটো পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, সেই ছিষ্টেমটোৰ ওপৰত আমি ডিপেণ্ড কৰিম। কিন্তু তাৰ লগতে আমি নিজেও চেষ্টা কৰিব লাগিব, যিহেতু আমাৰ দেশসমূহত আমাৰ দেখিছোঁ যে ছিজনেল আনএমপ্লয়মেণ্ট বহুত বেছি। গতিকে একেটা মাটিত যদি আমি এবাৰ খেতি কৰি পেলাই নথৈ বাৰে বাৰে খেতি কৰোঁ, বা বিভিন্ন ধৰণৰ উন্নত কীটনাশক দ্ৰব্য, সাৰ প্ৰয়োগ এইবিলাকৰ কথা যদি আমি কওঁ, আমি ভাৰতবৰ্ষই সেউজ বিপ্লৱৰ জৰিয়তে এইখিনি কেতিয়াবাই চেষ্টা কৰিছোঁ, কিন্তু সেই অৱস্থাটো ভাৰতৰ জনসংখ্যা বৃদ্ধিয়ে যে ভাৰতৰ এই অন্ন বস্ত্ৰৰ ওপৰত প্ৰভাৱ পেলাব, এইখিনি কথা আমি 60ৰ দশকতে অনুভৱ কৰিছোঁ। আৰু সেই তাৰপিছতে আমাৰ সেউজ বিপ্লৱৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ, আৰু তাৰ জৰিয়তে কিছু হ'লেও আমি ভাবিছোঁ যে ভাৰতবৰ্ষৰ প্ৰায় প্ৰত্যেকজন মানুহৰ হাতত তেওঁলোকে চলিব পৰাকৈ তেওঁলোকৰ খাদ্য মজুত আছে। তাৰ লগত আমি অন্যান্য দিশ কিছুমানো চাব লাগিব, যেনে আমি এই বৰ্ধিত জনসংখ্যাৰ কাৰণে আমাৰ যিখিনি পয় নিষ্কাশন, সেইখিনিৰ ওপৰতো গুৰুত্ব আমি দিব লাগিব। নলা নৰ্দমা ঠিককৈ নিৰ্মাণ হৈছেনে নাই, ৰাজহুৱা তেনেকুৱা শৌচাগাৰ বা ব্যক্তিগত শৌচাগাৰতো চৰকাৰীভাৱেও বিভিন্ন ধৰণৰ অনাময় আঁচনিত আনিছে, সেই ধৰণৰ ব্যৱস্থাৰ জৰিয়তে আমি সেই সমস্যাখিনিৰ ৰোধ কৰিব লাগিব। নবীকৰণযোগ্য সম্পদখিনি আমি কিদৰে ভালকৈ ব্যৱহাৰ কৰিম আৰু অনবীকৰণযোগ্য সম্পদসমূহৰ আমি কেইদৰে পৰিমাণটো কমাম, যাতে আমাৰ পৃথিৱীখনে এখন বহনক্ষম উন্নয়নৰ এটা সিদ্ধান্তত উপনীত হ'ব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম। ৰাজহুৱা আন্তঃগাঁথনিৰ কাৰণে আমি চিন্তা কৰিব লাগিব, আমাৰ গোটেই ৰাস্তা, পদূলি, হস্পিটেল, বেছিক যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমি স্কুল এডুকেশ্যন, আজিকালিতো কলেজতো আমি ফ্ৰী এডুকেশ্যনৰ কথা কৈছোঁ, গতিকে সেই গোটেইখিনি চৰকাৰীভাৱেও দিছে আৰু সেইখিনি ল'বৰ কাৰণে আমি ব্যক্তিগতভাৱেও আগ্ৰহী হ'ব লাগিব। আৰু সেই ব্যক্তিগত মানুহ এজনৰ চিন্তাধাৰা আৰু চৰকাৰী যিখিনি অভিলাষী আঁচনি, তাৰ মাজত যিহেতু এটা ক'ৰবাত এটা গেপ ৰৈ গৈছে, সেই গেপটো পূৰণ কৰিবৰ কাৰণে আমাৰ বেচৰকাৰী সংস্থাসমূহ আগবাঢ়ি আহিব লাগিব। তেওঁলোকে মানুহৰ মাজলৈ বিভিন্ন পদ্ধতিৰে, গাঁও পঞ্চায়তৰ জৰিয়তেই হওক বা বাতৰ নাটৰ জৰিয়তেই হওক, বিভিন্ন ধৰণৰ মেল মিটিঙৰ জৰিয়তেই হওক, তেওঁলোকে মানুহখিনি সজাগ কৰিব লাগিব, যাতে সেই চৰকাৰীয়ে যিখিনি আমাক সুবিধা কৰি দিছে, সেই সুবিধাখিনিৰ যাতে আমি খুব ভালকৈ মানে তাক ব্যৱহাৰ কৰোঁ, আৰু ব্যৱহাৰ কৰি যিখিনি আমাৰ এই সমস্যা হৈছে, এই সমস্যাখিনি আমি ৰোধ কৰিবলৈ সকলোৱে মিলিজুলি মোকাবিলা কৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব।
1: হয়, গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰতিজন নাগৰিক সজাগ হ'ব লাগিব, নহয় জানো?
0: যিটো সেউজ বিপ্লৱ, তাৰ লগতে আৰু কিছুমান বিপ্লৱৰ কথা আমাৰ মানে কৃষিৰ আনুষংগিক ক্ষেত্ৰতো আহিছে, যেনেকুৱা আমি শ্বেত বিপ্লৱৰ কথা কওঁ, আমাৰ দুগ্ধৰ ক্ষেত্ৰত আহিছে, বা আমাৰ নীলা বিপ্লৱৰ কথা ক'ব পাৰোঁ, আমি মাছৰ যিখিনি একুৱাটিক এনিমেলছ সেইখিনিৰ লগত যিখিনি আহিছে, আমি ৰামধেনু বিপ্লৱৰ কথা ক'ব পাৰোঁ, আমাৰ যিখিনি শাক পাচলি, ৰং বিৰঙী ফল মূল সেইখিনিৰ লগত জড়িত যিখিনি আমাৰ বিপ্লৱ, সেই বিপ্লৱখিনিও এই আনুষাংগিক ক্ষেত্ৰখনৰ লগত আমি সামৰি ল'ব পাৰোঁ। গতিকে সেই ক্ষেত্ৰখিনিত আমি নিজকে কিমান জড়িত কৰিছোঁ আৰু তাক দক্ষতাপূৰ্ণভাৱে, এনেই আমি কৃষি ক্ষেত্ৰত গ'লেই নহ'ব, তাৰ লগত আমাৰ জনসাধাৰণে কি কৰিব লাগিব, স্কিল এটা আৰ্ণ কৰিব লাগিব, সেই স্কিলটো তেওঁলোকে সেই যদি কৃষিত যোন জড়িত হ'ম বুলি ভাবিছে, যোনে মীন পালনৰ লগত জড়িত হ'ম বুলি ভাবিছে, তেওঁলোকে তাৰ বিশেষভাৱে প্ৰশিক্ষণ লৈ তাৰ দিশত আগুৱাই যাব লাগিব।
1: সজাগতাৰ সৃষ্টিৰ জৰিয়তে আপুনি ক'লে ইতিমধ্যে বিভিন্ন চৰকাৰী হওক বেচৰকাৰী সংস্থাসমূহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰে কেনেধৰণৰ হস্ৰ বা দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিব পাৰে, বিশেষকৈ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত, এই বিষয়ে কওকচোন।
0: প্ৰথমতে ক'ব লাগিব হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী মানে কি। হয়, হ্ৰস্বম্যাদী

মানে হৈছে প্ৰথম মানে এবছৰৰ পৰা 5 বছৰৰ ভিতৰত এখন চৰকাৰে যিখিনি পৰিকল্পনা গ্ৰহণ কৰে সেইখিনি হ্ৰস্বম্যাদী, সেইটো বাৰ্ষিক পৰিকল্পনাৰো আমি ক'ব পাৰোঁ। এখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিখিনি বাৰ্ষিক পৰিকল্পনা থাকে বছৰে বছৰে, সেইখিনি আমাৰ হ্ৰস্বম্যাদী আঁচনিৰ ভিতৰত পৰিব। আৰু 5 বছৰৰ পৰা 20 বছৰৰ ভিতৰত যিখিনি আঁচনি আছে সেই আঁচনিখিনি আমাৰ দীৰ্ঘম্যাদী আঁচনিৰ ভিতৰত পৰিব। এতিয়া হ্ৰস্বম্যাদী যিখিনি আঁচনি আছে সেই আঁচনিবিলাকৰ জৰিয়তে আমি বিশেষকৈ জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰেডিঅ', টেলিভিশ্যন, নিউজ পেপাৰ বা সভা সমিতি ইত্যাদিৰ জৰিয়তে আমি প্ৰথমেই জনসাধাৰণক সচেতন কৰিব লাগিব যে জনসংখ্যা বৃদ্ধিয়ে কি ধৰণৰ এখন দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে, আৰু সেই তাৰ সমাধানসমূহো তেওঁলোকক আমি দেখুৱাই দিব লাগিব। আৰু গাঁৱৰো কিছুমান মানুহৰ মনত হয়তো আমি ইয়াত বহি পেলাই যিখিনি কথা চিন্তা কৰিছোঁ তাতকৈ আৰু নতুন নতুন তেওঁলোকৰ মাজতো কিছুমান ধাৰণা থাকিব পাৰে, সেই ধাৰণাখিনিও আমি নিজৰ মাজলৈ আদৰি ল'ব লাগিব। আৰু

0: যে জনসংখ্যা বৃদ্ধিয়ে কি ধৰণৰ এখন দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সেই তাৰ সমাধানসমূহো তেওঁলোকক আমি দেখুৱাই দিব লাগিব। আৰু গাঁৱৰ কিছুমান মানুহৰ মনত হয়তো আমি ইয়াত বহি পেলাই যিখিনি কথা চিন্তা কৰিছোঁ তাতকৈ আৰু নতুন নতুন তেওঁলোকৰ মাজতো কিছুমান ধাৰণা থাকিব পাৰে, সেই ধাৰণাখিনিও আমি নিজৰ মাজলৈ আদৰি ল'ব লাগিব আৰু আদৰি লৈ পেলাই সেই সমস্যাখিনি আমি সমাধান কৰিব লাগিব। আৰু তাৰ বাবে আমি যিখিনি আমাৰ প্ৰাথমিক স্বাস্থ্যসেৱা আছে সেই প্ৰাথমিক স্বাস্থ্যসেৱাখিনিৰ ভিতৰত আমি ক'ব লাগিব যে বিনামূলীয়া আমাৰ গৰ্ভনিৰোধক গুলি সেইখিনিও আমি উপলব্ধ কৰিব লাগিব বা জন্ম নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিখিনি সুবিধা আছে সেই সুবিধাখিনি আমি ৰাখিব লাগিব। দুটা সন্তানৰ মাজত অন্ততঃ 3 বছৰ যে ব্যৱধান থাকিব লাগে সেই কথাটোৰ প্ৰতি আমি মানুহক উৎসাহিত কৰিব লাগিব। মাতৃৰ স্বাস্থ্যসেৱাৰ কাৰণে আমি চিন্তা কৰিব লাগিব আৰু বিশেষকৈ শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে আমি চিন্তা কৰিব লাগিব, কাৰণ শিশুসকলে দেশৰ ভৱিষ্যত, গতিকে তেওঁলোকৰ কাৰণে চিন্তা কৰিব লাগিব। মাধ্যমিক বিদ্যালয়ৰ যৌন শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগিব। মহিলাৰ যদি সাক্ষৰতাৰ হাৰ বৃদ্ধি হয় তেনেহ'লে ই জনসংখ্যা ৰোধৰ ক্ষেত্ৰত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব, কাৰণ তেওঁলোকে তেতিয়া নিৰ্ণয় ল'বলৈ পাৰিব তেওঁলোকৰ পৰিয়ালৰ আকাৰ সম্পৰ্কে বা তেওঁলোকৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে। এতিয়া পৰিয়াল পৰিকল্পনাৰ লগতে শিশুৰ টীকাকৰণৰ হাৰো আমি বৃদ্ধি কৰিব লাগিব আৰু দুৰ্গম অঞ্চলত য'ত স্থায়ী চিকিৎসক নাই তাত মোবাইল চিকিৎসা ব্যৱস্থাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। ছোৱালী শিক্ষাৰ বিষয়ে মই ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু দীৰ্ঘম্যাদী কিছুমান আঁচনি, সেই আঁচনিসমূহ আমি দীঘলীয়াভাৱে ল'ব পাৰোঁ। গতিকে এই আঁচনিবিলাকৰ ভিতৰত প্ৰথমেই কথা আহিব আমি কিদৰে শিক্ষা ব্যৱস্থাটোক উন্নত কৰি তুলিছোঁ। আমি বিদ্যালয় স্থাপন, মহাবিদ্যালয় স্থাপন ইত্যাদিৰ জৰিয়তে আমি শিক্ষা ব্যৱস্থাটো প্ৰদান কৰি আৰু তাৰ লগতে আমি শিক্ষিত কৰাৰ লগতে লিংগ সমতাও আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব। কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবৰ কাৰণে চিন্তা কৰিব লাগিব আৰু দেশৰ যিটো নগৰ পৰিকল্পনা সেই নগৰ পৰিকল্পনাক উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব। বাসগৃহৰ সুবিধা কৰিব লাগিব বা বহনক্ষম ভূমি পদ্ধতিৰ জৰিয়তেও আমি এই কথাখিনি আগুৱাই নিব পাৰিম।
1: হয়,
0: জনসংখ্যাৰ ধাৰা সম্পৰ্কে বিভিন্ন সময়ত আমি পৰ্যালোচনা কৰিব লাগিব, চৰকাৰীভাৱেই হওক বা বেচৰকাৰীভাৱেই হওক জনসংখ্যাৰ ধাৰাটো যেতিয়া আমি পৰ্যালোচনা কৰিম তাত আমি জন্মৰ হাৰ, মৃত্যুৰ হাৰ বা আমাৰ প্ৰব্ৰজনো কিমান হৈছে সেই গোটেইখিনি আমি এটা গৱেষণা কৰিব লাগিব আৰু সেই গৱেষণাৰ ওপৰত ভিত্তি কৰি আমি দীৰ্ঘম্যাদীনো কি আঁচনি ল'ব পাৰিম। জন্মৰ হাৰ যদি বৃদ্ধি হৈছে তাক আমি ৰোধ কৰিবলৈ কি কৰিম বা মৃত্যুৰ হাৰ যদি আমাৰ বেছি হৈ আছে তাক কমাবলৈ বা প্ৰব্ৰজনটোৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিম সেই কথাখিনি আমি দীৰ্ঘম্যাদী হিচাপে চাব পাৰিম। আৰু তাৰ এটা ডিজিটেলি ৰেকৰ্ড কৰাৰ ব্যৱস্থা থাকিব লাগিব যাতে যেতিয়াই কোনো ধৰণৰ জনসংখ্যাবিদেই হওক বা অনুষ্ঠান প্ৰতিষ্ঠানেই হওক সেই কথাখিনিৰ ওপৰত গৱেষণা কৰিব বিচাৰে তেতিয়া সেই গৱেষণাখিনি কৰিব পাৰিব। ইতিমধ্যে আমাৰ ভাৰত চৰকাৰে বিভিন্ন সময়ত বিভিন্ন তেনেকুৱা জনসংখ্যা নীতিৰ হিচাপে কাম কৰিয়ে আহিছে আৰু আমাৰ নেশ্যনেল ফেমিলি প্লেনিং প্ৰগ্ৰেম আছে, পোষণ অভিযান আছে বা স্বাস্থ্যৰ ক্ষেত্ৰত আয়ুষ্মান ভাৰত আছে, এই ধৰণৰ বিভিন্ন দীৰ্ঘম্যাদী আঁচনিসমূহ ভাৰত চৰকাৰে গ্ৰহণ কৰি আহিছে আৰু তাৰ লগতে হ্ৰস্বম্যাদী আঁচনিসমূহ আমি যদি জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰোঁ তেনেহ'লে ই নিশ্চয়কৈ জনসংখ্যা ৰোধ কৰাত ফলপ্ৰসূ হ'ব।
1: হয়, বৰ্তমান সময়ত খুব প্ৰচলিত ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ সমনাগৰিক সংহিতাই জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব নেকি, এই ক্ষেত্ৰত আপুনি কি ভাবে?
0: আচলতে এই সম্পৰ্কে এতিয়াই কিবা এটা মানে ক'ব পৰা অৱস্থাত নাই বুলি ভাবোঁ, কাৰণ সময়ৰ লগে লগে আমি তাৰ বিষয়ে গম পাম। তথাপি কওঁ যে নিজে নিজে জনসংখ্যা বৃদ্ধিৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাব বুলি ক'ব নোৱাৰি। জনসংখ্যা বৃদ্ধি বহুতো সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক বা ধৰ্মীয় এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু UCCয়ে যি মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, সমান উত্তৰাধিকাৰ নিশ্চিত কৰা, বাল্য বিবাহ নিৰুৎসাহিত কৰা, বিবাহ বিচ্ছেদৰ সম্পৰ্কীয় আইন সুৰক্ষা শক্তিশালী কৰা ইত্যাদি ব্যৱস্থাৰ কথা কৈছে আৰু যদি সঁচাকৈ মহিলাৰ শিক্ষা আমি সবল কৰিব পাৰোঁ তেনেহ'লে নিশ্চয় জনসংখ্যা ৰোধ কৰিবৰ কাৰণে ফলপ্ৰসূ হ'ব বুলি আমি আশা কৰিব পাৰোঁ।
1: হয়, জনসংখ্যা ৰোধৰ বাবে স্বেচ্ছাসেৱী সংগঠন বা আমাৰ সমাজৰ যিসকল শিক্ষিত লোক তেখেতসকলে কেনেধৰণৰ ভূমিকা লোৱাটো প্ৰয়োজন, কেনেকৈ

0: তেওঁলোকে প্ৰত্যেককে উৎসাহিত কৰিব পাৰে বা প্ৰত্যেকক সজাগ কৰিব পাৰে?
1: হয়, আমি ইতিমধ্যেই চৰকাৰী বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰিছোঁ। সেই চৰকাৰী আঁচনিসমূহ অকল নথিৰ ভিতৰতে থাকি যাব যদি আমি জনসাধাৰণৰ মাজলৈ লৈ যাব নোৱাৰোঁ। চৰকাৰীভাৱে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে সেইখিনি চেষ্টা কৰি থকা হৈছে, কিন্তু এন জি অ'খিনি বা বেচৰকাৰী সংস্থা, তেওঁলোক হৈছে মানুহৰ লগত জড়িত থকা বিভিন্ন গ্ৰাছৰুট লেভেললৈকে যাব পৰা তেওঁলোক এটা সংস্থা। গতিকে তেওঁলোকে জনসচেতনতা বৃদ্ধি কৰিবৰ কাৰণে বা মহিলাসকলক স্বাক্ষৰ কৰিবৰ কাৰণে, তেওঁলোকৰ অধিকাৰৰ কাৰণে, সেইখিনিৰ কথাৰ যাতে তেওঁলোকে বুজি পায় সেইখিনিৰ কাৰণে চিন্তা কৰিব পাৰে। আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় কিছুমান বেচৰকাৰী সংস্থা আছে বা আমাৰ ভাৰততো তেনেকুৱা ধৰণৰ বিভিন্ন বেচৰকাৰী সংস্থা আছে, যিখিনি সংস্থাই জনসংখ্যা ৰোধৰ বাবে স্বাধীনতাৰ সময়ৰ পৰাই কাম কৰি আহিছে বুলি ক'ব পাৰি। তেওঁলোকে গৰ্ভনিৰোধক পদ্ধতিৰ বিষয়ে সমাজৰ মাজত সচেতনতা সৃষ্টি কৰিব পাৰে, প্ৰজনন স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা দিব পাৰে, স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে, সমাজভিত্তিক কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে আৰু মহিলাৰ শিক্ষাক উৎসাহিত কৰি তেওঁলোকে কাম কৰিব পাৰে। আৰু ইতিমধ্যে মই যিটো ডাটাৰ কথা কৈছিলোঁ যে আমি এই জনসংখ্যাৰ ডাটাখিনি আমি ৰাখিব লাগে বা মৃত্যুৰ হাৰ, জন্মহাৰ, প্ৰব্ৰজন, এই গোটেইখিনিৰ ওপৰত বেচৰকাৰী সংস্থাখিনিও কাম কৰি তেওঁলোকে দীৰ্ঘম্যাদী আৰু কেনেকুৱা ধৰণৰ চৰকাৰে আঁচনি ল'ব সেই আঁচনিসমূহ সম্পৰ্কে চৰকাৰকো তেওঁলোকে সজাগ কৰিব পাৰে। গতিকে মই ভাৰতৰ আটাইতকৈ পুৰণি পৰিয়াল পৰিকল্পনাৰ কাৰণে থকা এন জি অ'টোৰ কথা উল্লেখ কৰিব বিচাৰিম এখিতে। তাৰ নাম হৈছে ফেমিলি প্লেনিং এছ'চিয়েশ্যন অৱ ইণ্ডিয়া। ই 1949 চনতেই স্থাপিত হৈছিল। গতিকে ভাৰতবৰ্ষ আমাৰ যদিও আটাইতকৈ জনসংখ্যা বহুল দেশ, গতিকে ইমান আমি স্বাধীনতাৰ লগৰ পৰাই এই বেচৰকাৰী সংস্থাখিনিও সেইধৰণে কাম কৰি আছে, চৰকাৰে যিমান ধৰণে কাম কৰি আছে। গতিকে তেওঁলোকৰ যিখিনি সৎসাহস বা মানুহৰ মাজলৈ এই গোটেই পৰিয়াল পৰিকল্পনাৰ বিষয়সমূহ লৈ যোৱাৰ যিটো চেষ্টা, সেইখিনি আমি শলাগ ল'ব লাগিব।
0: হয়, আমাৰ অনুষ্ঠান সামৰিবও সময় হৈছে। শেষত আজিৰ এই বিশেষ দিনটোত আপুনি আপোনাৰ ফালৰ পৰা কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব জনসংখ্যা ৰোধৰ ক্ষেত্ৰত আমাৰ শ্ৰোতাসকলৰ বাবে?
1: আচলতে জনসংখ্যা ৰোধ কৰিবলৈ আমি পৰ্যায়সমূহ এনেধৰণে ভাবিব লাগিব যে প্ৰথম ব্যক্তিগত পৰ্যায়ত, ব্যক্তিগত পৰ্যায়ত প্ৰত্যেকজন লোকেই এই জনসংখ্যা বিস্ফোৰণৰ ফলত হ'ব পৰা সমস্যাসমূহৰ বিষয়ে জ্ঞাত হ'ব লাগিব। তাৰ পৰা কি যিখিনি সমস্যা হয় সেই সমস্যাসমূহৰ কেনেকৈ আমি সমাধান কৰিম, সেই সমাধানৰ বাটো ব্যক্তিগতভাৱে চিন্তা কৰি আৰু আমি শিক্ষাৰ জৰিয়তে আহৰণ কৰি সেইখিনি নিজৰ জীৱনত আমি কিদৰে ৰূপায়ণ কৰিছোঁ তাৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰিব। তাৰপিছতে আহিব সম্প্ৰদায় বা স্থানীয় পৰ্যায়ত। আমি সমাজখনলৈ আগুৱাই যাব লাগিব। ব্যক্তিখিনি যেতিয়া আমি নিজে নিজে ব্যক্তিগতভাৱে আমি শিক্ষিত হ'লোঁ, তেওঁলোকেই গৈ পেলাই সমাজৰ এজন এজন মানুহ হ'ব আৰু তেওঁলোকে স্থানীয় পৰ্যায়ত কেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে, যোনে অধিক শিক্ষিত তেওঁলোকে কম শিক্ষিতখিনিক কেনেকুৱা ধৰণেৰে সহায় আগবঢ়াইছে, বা চৰকাৰী পৰ্যায়ত কেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে সহায় কৰিছে, বেচৰকাৰী সংস্থাখিনিয়ে কেনেকৈ কাম কৰিছে, বা বিশ্ব পৰ্যায়ত কেনেকুৱা ধৰণৰ নীতি চলি আছে, সেই নীতিখিনিৰ জৰিয়তে আমি সকলোৱে কিদৰে তাৰ লগত আমি উপকৃত হ'ব পাৰিছোঁ, এই গোটেই কথাখিনি আমাৰ জনসংখ্যা ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব পাৰোঁ বুলি মই ভাবোঁ।
0: হয়, বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আজিৰে বিশেষ অনুষ্ঠানটিলৈ আহি আপুনি যিখিনি গুৰুত্বপূৰ্ণ কথা ক'লে, আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলক উপকৃত হ'ব। আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
1: পৰিয়াল পৰিকল্পনাৰ জৰিয়তে বহনক্ষম উন্নয়ন যাতে আমাৰ ভাৰতবৰ্ষ, অসম বা সমগ্ৰ বিশ্বতে স্থাপন হয় তাৰে কামনা কৰি ময়ো আকাশবাণী তেজপুৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: শ্ৰোতাসকলে ইমান পৰে বিশ্ব জনসংখ্যা দিৱস উপলক্ষে প্ৰচাৰিত বিশেষ অনুষ্ঠানটি শুনিলে। অংশগ্ৰহণ কৰিলে তেজপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ আৰতী ভৰালীয়ে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতা ইমান পৰে বিশেষ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত কেইটামান আধুনিক গীত।

0: FIFA World Cup Norway to take on England, while defending champions Argentina to clash with Switzerland in quarterfinals. And Indian women's compound team clinches silver medal at Archery World Cup Stage 4 in Madrid. That is all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া নিবেদন কৰা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।
2: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, "অ' মোৰ ধৰিত্ৰী আই।"

বিশ্বখন ঘূৰি ফুৰি বহুতো দেশত বহুতো কান্দোন শুনিছোঁ। এতিয়া সেইবোৰৰ ইতিহাসহে লিখিব লাগে। সেই গাঁও অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা।

0: গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ কথা পাতো আহক অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
1: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ কথা পাতো আহক অনুষ্ঠানটি। শ্ৰোতাসকল, এতিয়া সময় পৰিৱৰ্তন হৈছে। এতিয়া অভিভাৱকসকলে নিজৰ সন্তানটি কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ বা প্ৰফেচাৰ হ'ব লাগিব বুলি নাভাবে। তেওঁলোকে নিজৰ সন্তানৰ ধাউতিৰ ভিত্তিত ক্ৰীড়াৰ ক্ষেত্ৰত, সংগীতৰ ক্ষেত্ৰত, অভিনয়ৰ ক্ষেত্ৰত আগুৱাই দিছে। আৰু যদি আমি ক্ৰীড়াৰ ক্ষেত্ৰৰ কথা কওঁ, বৰ্তমান সময়ত বহু চৰ্চিত ৰিয়ান পৰাগ, হিমা দাস, লাভলীনা বৰগোহাঁই, লগতে উমা ছেত্ৰী, যিসকলে অসমক কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকাই তুলিছে। আৰু আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ ওলাইছোঁ ক্ৰিকেটৰ কথা। ক্ৰিকেটৰ বিষয়ে কিছু কথা জনাৰ লগতে কেনেধৰণে নৱপ্ৰজন্ম এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, কেনেধৰণৰ সুবিধা অসমত আছে, সেয়া আজি আমি এই অনুষ্ঠানত আলোচনা কৰিম। আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আমাৰ সৈতে আজি আছে অসমৰ এগৰাকী ক্ৰিকেটাৰ, লগতে তেখেত এগৰাকী প্ৰশিক্ষকো। তেখেত হৈছে পলাশজ্যোতি দাস। আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি আমাৰ শ্ৰোতাসকলক কৈছোঁ যে আজি আমি কি বিষয়ে আলোচনা কৰিম, ক্ৰিকেটৰ বিষয়ে। আৰু আমাৰ দেশত যদি কওঁ, ক্ৰিকেট বুলি ক'লেই কনিষ্ঠৰ পৰা জ্যেষ্ঠজন সকলো উৎফুল্লিত হৈ পৰে। আৰু আপুনি এই ক্ষেত্ৰত জড়িত, কেনেধৰণে আপুনি শৈশৱত ভাবিছিল, সকলোৱে ক্ৰিকেট খেলে, কিন্তু আপুনি কেনেধৰণে ভাবিছিল যে মই কেৰিয়াৰ হিচাপে লওঁ?
2: চাওক, স্পৰ্টছ যেতিয়া আপুনি চুজ কৰে তেতিয়া কেৰিয়াৰ বুলি আপুনি কেতিয়াও চুজ কৰিব নোৱাৰে। আপুনি যেতিয়া ক্ৰিকেটটো চুজ কৰে, আপুনি ভাবে কি মই এই গেমটো খেলি খুব ভাল পাওঁ, পেচনেট হয়, বেষ্ট হ'ব ট্ৰাই কৰে নিজৰ ক্লাবত, তাৰপিছত ডিষ্ট্ৰিক্টত লাহে লাহে, তাৰপিছত আপুনি নিজৰ ষ্টেটত বেষ্ট হ'ব ট্ৰাই কৰে। সেনেকৈ আপুনি এটা টাইমত অট'মেটিকলি কনভাৰ্ট হৈ যায় কেৰিয়াৰলৈ,
1: লাহে লাহে মানে সেই বিষয়ত ৰাপটো আহি যায়, নহয় জানো? আৰু ক্ৰিকেটৰ সৈতে আপুনি বহু আগৰ পৰাই জড়িত হৈ আছে। আমি শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ, ৰঞ্জী ট্ৰফি খেলিছে আপুনি, সেয়া এটা ডাঙৰ কথা, সকলোৱে সম্ভৱ নহয় সেয়া। লগতে আপুনি ভাৰতীয় দলৰ আণ্ডাৰ 15তো খেলাৰ সৌভাগ্য আপোনাৰ হৈছে। এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক ক'ব নেকি?
2: ৰঞ্জী ট্ৰফি যিটো জুচ বুলি ক'ব পাৰে, যিটো মানে চাৰ্ম বা যিবিলাক বস্তু ৰঞ্জী ট্ৰফিৰ লগত জড়িত হৈ আছে, মই খুব এটা সেইটো নাপালোঁ। মোৰ লগত অলপ কিছুমান বেয়া দিন গ'ল। বাট ৰিগাৰ্ডিং আণ্ডাৰ 15 ৱৰ্ল্ড কাপ ইণ্ডিয়া টীম, আপুনি সেই এক্সপিৰিয়েঞ্চটো কমপ্লিটলি বেলেগ। তেতিয়া আপুনি অকল ক্ৰিকেট ভাবিব নোৱাৰে, তেতিয়া আপুনি কাণ্ট্ৰিৰ কথা ভবা কথা আহি যায়। যেতিয়া আপুনি বেটিং কৰিব যাব, আপুনি নিজৰ কথা ভাবিবই নোৱাৰে, অকল কাণ্ট্ৰিৰ কথা ভাবিব লাগিব কি মই ইণ্ডিয়াৰ বাৰ্ডেনটো লৈ বেটিং কৰিব নামিছোঁ। টোটেল এক্সপিৰিয়েঞ্চ এটা বেলেগ এক্সপিৰিয়েঞ্চ। এগেইন ৰঞ্জী ট্ৰফিটো সেনেকুৱা টাইপৰ এক্সপিৰিয়েঞ্চ, কিন্তু আপুনি অলপ টাইম দিব লাগিব ৰঞ্জী ট্ৰফি ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত। অলপ টাইম দিব লাগে, ডেইজত আৰু টেষ্টৰ মাজত এটা আপোনাৰ এক্সপিৰিয়েঞ্চৰ ডিফাৰেঞ্চ এটা আছে। তো সেই এক্সপিৰিয়েঞ্চ এগেইন এটা বেলেগ এক্সপিৰিয়েঞ্চ।
1: অকণমান ক'ব নেকি কেনেধৰণৰ অভিজ্ঞতা আপোনাৰ হৈছিল, যিহেতু আপুনি আণ্ডাৰ 15ৰ কথাও কৈছে?
2: চাওক, যেতিয়া আপুনি ইণ্ডিয়া টীম সোমায়, তেতিয়া আপুনি গম পায় কি একচুৱেলি মই কিমান মানুহক বা কিমান প্লেয়াৰক বিট কৰি পজিশ্যনটো আহিছোঁ, নিজৰ কেপেবিলিটিজ কেনেকুৱা থাকে, কি বস্তুৰ ওপৰত কাম কৰি এই লেভেলটো পাইছোঁ, তাৰপিছৰ ফাৰ্ডাৰ পাৰফৰ্মেঞ্চত কি ৰ'ল প্লে কৰিম ইণ্ডিয়া টীমৰ কাৰণে, সেনেকুৱা বিভিন্ন এক্সপিৰিয়েঞ্চ আপুনি ল'ব পাৰিব। ৱেডাৰ আপুনি ষ্টেট টীমত সেইটো এক্সপিৰিয়েঞ্চ নাপায়। আপুনি নিজকে যিমানে বেষ্ট বুলি ভাবে, বেষ্ট ভাবি কিনে বেষ্ট পজিশ্যনত খেলা কমপ্লিটলি বেলেগ বস্তু।
1: তেতিয়া নিশ্চয় আপোনালোকে কোৱালালামপুৰত খেলিছিলে?
2: হয়, আমাৰ এছিয়া কাপ আমি চেম্পিয়ন হৈছোঁ কোৱালালামপুৰত আছিল। এইটো ৱৰ্ল্ড কাপ আছিল ইংলেণ্ডত, আমি ৱেষ্ট ইণ্ডিজৰ লগত ছেমি ফাইনেলত আমাৰ টাই হৈ গ'ল। টাই হৈ যাওঁতে প্ৰথম বৰষুণ দিলে, ডাকোৱাৰ্ট লুইছ হ'ল, আগেইন ডাকোৱাৰ্ট লুইছত আগেইন টাই হৈ গ'ল। ডাকোৱাৰ্ট লুইছত আমি মেচখন হাৰি থাকিলোঁ ৰান ৰেটত ছেমি ফাইনেল।
1: হয়, কিন্তু আপোনালোকে কম্পিটিশ্যনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিলে।
2: হয়, আমাৰ হাই চান্স আছিল, হাই চান্স আছিল, কিন্তু এগেইন আপুনি ক'ব নোৱাৰে ডাকৰ পৰা বহুত কথা আহি যায়।
1: হয়, সেই সময়ত যিহেতু আমি টিভিত দেখি থাকোঁ ৱেষ্ট ইণ্ডিজে হওক, যি ধৰক আপুনি কৈছে ইংলেণ্ডৰ টীম, তেওঁলোকৰ লগত খেলাত আপোনালোকে কেনেকুৱা ধৰণৰ আপুনি মানে এটা পাৰ্থক্য দেখিছিল? ভাৰতীয় দল হিচাপে যিহেতু আপুনি গৈছিল, কিবা পাৰ্থক্য দেখিছিল সেই সময়ত?
2: ধৰক আমাৰ টীমত ধৰক দিল্লী, মুম্বাই, কলকাতা, অসম যেনেকৈ গৈছিলোঁ, সেইটো এটা পাৰ্থক্য নাই, কিন্তু আমাৰ অসমৰ মাজত এটা পাৰ্থক্য আছে। আমি সেই ছেট অফ প্লেয়াৰ্ছ

0: যেতিয়া তাতে খেলোঁ, আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এটা আহে কি আমি কেনে জিকো। ক্ৰিকেটটো খেলা যায় মানে ফল জিকা কেনে খেলা যায়, কিন্তু সামুৱেল ৰাদাৰ অসমত মই সেইটো পিৰিয়ডত দেখা পাইছোঁ অসমৰ প্লেয়াৰবিলাক অলপ জিকিব কাৰণে খেলে। সিহঁতৰ মানে কি ইনচিকিউৰিটি আছে আৰু ন, মে বি এছ'চিয়েশ্যন ইনচিকিউৰিটি থাকে বা কি, বাট নিজৰ ছাৰ্ভাইভেল বা মই কেনেকৈ টিকি থাকোঁ সেই বস্তুটো বহুত ধ্যান দিছিল সেইটো। সেইকাৰণে এজন প্লেয়াৰত যেতিয়া এইবিলাক বস্তু ধ্যান দিয়ে ৰাদাৰ দেন উইনিং দ্য মেচেছ ফৰ দ্য ষ্টেট, নিজৰ বেষ্ট পাৰফৰ্মেঞ্চটো ওলাই আহে। এইটো চাইকলজিকেল এটা এফেক্ট আছে আপোনাৰ, ঠিক আছে। এতিয়া যিহেতু মই কোচিং লাইনত আছোঁ, পঢ়ি আছোঁ, তাত চাইকলজিকেল এফেক্ট এটা আছে। যেতিয়া আপুনি নিজৰ কাৰণে ভাবে নহয়, আমাৰ দুটা টাইপৰ প্ৰেচাৰ আছে, এটা আছে প্ৰেচাৰ অফ ফেইলিয়াৰ, এটা আছে প্ৰেচাৰ অফ পাৰফৰ্মেঞ্চ। যেতিয়া আমি নিজৰ কাৰণে খুব ভাবা যায় কি নিজৰ ছাৰ্ভাইভেল, মই কাৰণে ষ্টেট টীমত থাকোঁ বা নেক্সট মেচৰ কাৰণে মই এইখিনি ৰাণ কৰিলে নেক্সট টীমত থাকিম, সেই বস্তুটোৱে ভাবা যায় নহয়, অলমষ্ট সেইটো ফেইলিয়াৰ প্ৰেচাৰে হয়। তার কারণে আপনার রেডি করে, রেডি করার লগে আপনার বেস্ট পারফরমেন্স তুলে আহে, সেটা একটা বিগ বিগ প্রবলেম অসমের লগে।
1: হয় আসলে একটা খুব সুন্দর কথা তেখেতে কইছে, যেতিয়ালেকে আমি নিজের কথা ভাবি থাকিম তেতিয়ালেকে কিন্তু আমি দলটুক আগবঢ়াই লৈ যাব নোৱাৰিম, তেতিয়া আমি টিম ওয়ার্কর কথা ভাবি তেতিয়াহে কিন্তু আমি আগবাড়ি যাম। সুন্দর কথা আপনি কইছে। বিভিন্ন সময়ত দেখিলে পোৱা গৈছে যে আমার ভারতীয় দলে কিন্তু ক্রিকেটের ক্ষেত্রত বিভিন্ন সময়ত সুন্দর প্রদর্শনী আগবাইছে। ভারতীয় দলের কথা যদি আমি কম, খুব কম সংখ্যক নাই বলে কলেও বেয়া নহব অসমৰ খেলুৱৈ তাত চান্স পাইছে, কম বহুত কম নাই বলে কলেও ভুল হওয়া নহব। এই ক্ষেত্রে আপনি কি পার্থক্য দেখে, কিয় এনে ধরনের হয়?
0: প্রবলেম তো বহুত আছে, এটা বর্তমান 80% সলভ হয়েছে। আমার টাইমের প্রবলেম বা বহুত সময়লে প্রবলেম আছে ইনফ্রা,
1: হয়
0: এটা যথেষ্ট ভাল, মানে আপনি নেমিট সব বস্তু আছে। বাট এগেইন সেই বস্তুটো আকৌ আহি পৰে, মই ধৰক যিমান ডাটা ওলাইছোঁ বা যিমান মোডৰ ডিছকাশ্যন চলে আমি জাষ্ট শুনো, কথাটো ক'ব নিগেটিভ দেই, কথাটো ক'ব নিগেটিভ, মে বি কিছুমানে ক'ব আমি নাই, আমি তেনেকুৱা নাভাবোঁ, বাট যিখিনি ডাটা আছে ইয়েৰ্ছত বা যিখিনি কথা শুনিবলৈ আহে, এগেইন এই কথাটোৱে আহে, উই এজ প্লেয়াৰ্ছ অফ আছাম উই নেভাৰ ৱান্টেড টু চি আৰ টীম উইনিং দ্য ৰঞ্জী ট্ৰফি টাইটেল, সেইটো এটা বিগ ইছ্যু। তেতিয়া আমি নহয় আমাৰ প্লেয়াৰক গ্ৰাছৰুট লেভেলৰ পৰা নিশিকাওঁ কি ইউ প্লে স্পৰ্টছ টু উইন, ডেট ইজ দ্য প্ৰায়ৰ প্ৰায় মষ্ট থিং, ইউ নিড টু উইন দ্য মেচেছ। এতিয়া ইমাজিন কৰকচোন আপুনি আমাৰ অসম যিটো ৰঞ্জী ট্ৰফি চেম্পিয়নছ, ইণ্ডিয়া টীমৰ কিমান ৰাস্তা খুলি যাব
1: ছিলেক্টৰত,
0: আৰু সেই বস্তুটো কৰা এটা প্ৰচেছ আছে, ঠিক আছে, ইটছ এ লং প্ৰচেছ, বাট সেই বিলিফ ছিষ্টেমটো প্ৰথম আমাৰ আনিব লাগিব। ইয়েছ ইনফ্ৰা আছে, চব বস্তু আছে, বাট এডমিনিষ্ট্ৰেশ্যনেতো দিছে, এডমিনিষ্ট্ৰেশ্যন দিছে, কিন্তু যিবিলাক মানুহ ইনভল্ভ আছে একাডেমিজত, CEOs যোনে টীম চাই, টীম মেনেজমেণ্টখিনি চাই, সিহঁতৰ গ'ল ছেটিংটো প্লেয়াৰ লগত যোনটো হ'ব লাগিব কি ইট মে টেক সাম টাইম, বাট আৱাৰ মেইন গ'ল ইজ টু এচিভ দ্য ৰঞ্জী ট্ৰফি টাইটেল। সেই বিলিফ ছিষ্টেমটো যেতিয়ালৈ নাহে তেতিয়ালৈ ইণ্ডিয়া টীমৰ ৰাস্তাটো পটককৈ খুলি নাহে, কিন্তু আল্টিমেটলি যিমান মিডিয়া কাভাৰেজ হওক বা যিমান ছিলেক্টাৰ্ছবিলাক চাই চাই নহয় এটা লেভেলৰ টুৰ্নামেণ্ট মানে ষ্টেজৰ পিছৰ পৰা সিহঁতে মনিটৰিং কৰা ষ্টাৰ্ট কৰে। এতিয়া সেই নকআউট ষ্টেজত যদি অসম যাই নাপায় ৰাস্তাটো বহুত মুস্কিল হৈ যায়। গেছ পাব যদি আপুনি পাৰফৰ্মেঞ্চ খুব ভাল পাব, বাট টীমটো যদি কোৱালিফাই কৰে, টীম যদি সেই জেগাটোত মেইনটেইন হৈ থাকে ফৰ চাম কাপল অফ ইয়াৰ্ছ, ডেফিনেটলি ৰাস্তা খুলি যাব।
1: হয় আচলতে এই প্ৰচেছটো এদিনত হোৱা নহয়, এমাহত হোৱা নহয়, দীঘলীয়া সময়ৰ আচলতে প্ৰয়োজন। আপুনি কৈছে আপোনালোকৰ সময়ত যিটো সময়ত আপুনি খেলিছিল আন্তঃগাঁথনি ইমান বেছি উন্নত নাছিল, আৰু কেনেধৰণৰ পাৰ্থক্য আছিলে সেই সময়ৰ লগত?
0: বহুত বহুত হিউজ, বহুত। এতিয়া যিবিলাক টুৰ্ণামেণ্টছ হৈ আছে কিমান এক্সপ'জাৰ পাব আপুনি ইমাজিন কৰকচোন। আমাৰ টাইমত আই ষ্টিল ৰিমেম্বাৰ আমাৰ তাৰ আকৌ নেহৰু ষ্টেডিয়ামখনে আছিল, তাতে GCC গুৱাহাটী ক্ৰিকেট নৱাব চাৰে চলাইছিল, তাত ছেইম উইকেটত ৰঞ্জী ট্ৰফি ট্ৰায়েলো হৈছিল, তাত ছেইম উইকেটত আমাৰ GCC প্ৰেক্টিছো হৈছিল। আপোনাৰ ইণ্টাৰনেশ্যনেল উইকেটছ বুলি ক'ব আপুনি ক'ব গ'লে যদি তাতে আছে নেহৰু ষ্টেডিয়াম, ইউ কেনট ইমাজিন দ্য ডিফাৰেঞ্চ। ৰিচেণ্টলি মই বৰ্ষাপাৰাত এখন মেটচ খেলিলোঁ, হিউজ ডিফাৰেঞ্চ, হিউজ উইকেট কণ্ডিশ্যন, হিউজ ডিফাৰেঞ্চ, তাৰ আমাৰ একোৱেই নাছিল।

0: নিছিল তেতিয়া ধরক মিডিয়া এটেনশন নাছিল ইমান
1: হয়
0: এটা ধরক আপনি কিবা এটা কৰি দিও আপনি সেই দিনটো কারণে হিরো হয়ে যাব কিন্তু আগতে একো নাছিল ম্যাচেস কম আছিল আনপ্রিপেয়ার্ড উইকেটস আছিল শর্ট চাই আমার টাইমত আপনি গুহাটীত যদি স্ট্রেট ম্যাচ পড়ি গেল ইয়ার লাকি এনাফ কিন্তু যদি তার বাইরে বেলেগ ডিস্ট্রিক্টবিলাক গৈ পড়ি গেছিল না এটা ফ্যাক্ট দেই কোনোবা যদি আজি কৌ নাই আমি তো নাই আমি কৰিছিলোঁ এইটো নহয় কিন্তু দেই আপনি যাতে সুধে বাহিৰৰ ডিষ্ট্ৰিক্টৰ উইকেটবিলাক আপুনি হৰিবল উইকেটছ আপুনি নন প্লেয়িং নট প্লেয়িং কণ্ডিশ্যনছ কিছুমান বাদ দি বেয়া আছে
1: নিশ্চয় এতিয়া বহুত সলনি হৈছে আৰু এতিয়া সুযোগ বহুত আছে সেইটো সময়ত কিন্তু আৰু এটা কথা যে সেইটো সময়ত হয়তো অভিভাৱকসকলে নিজৰ সন্তানটি ক্ৰীড়াৰ ক্ষেত্ৰত ইমান আগবঢ়াইও দিয়া নাছিল যে তেওঁলোকে তাত এটা ভাল কেৰিয়াৰ গঢ়িব পাৰিব সেই কথাটো ভবা নাছিল কিন্তু এতিয়া সময় যিহেতু সলনি হৈছে আৰু আন্তঃগাঁথনি বৰ্তমান সময়ত চৰকাৰেই হওক বা অভিভাৱকসকলেই হওক কিন্তু গুৰুত্ব আৰোপ কৰিছে নহয় জানো প্ৰতিটো খেলত আমি কেৱল ক্ৰিকেট বুলিয়েই নকওঁ প্ৰতিটো খেলতেই দেখিবলৈ পোৱা গৈছে গুৰুত্ব আৰোপ কৰিছে আপুনি সেই সময় আৰু এই সময়ৰ কথা ক'লে বৰ্তমান যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কওঁ কেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আপুনি ক'ব যে বহু ভাল হৈছে বা ইয়াতকৈ আৰু উন্নত আমাক কিছু বস্তু লাগে হয়তো চৰকাৰখনক যদি আপুনি এই সন্দৰ্ভত কয় বা উনুকিয়াই দিয়ে নিশ্চয় সেই ক্ষেত্ৰতো মনোযোগ এটা দিয়া হ'ব
0: এটা কুৱেশ্যনৰ আনচাৰ মোৰ তাত নাই হা কিন্তু মই সেইটো বস্তু অলপ ষ্টাডি কৰিছোঁ মে বি দেই মে বি বিকজ অফ দ্য ক্লাইমেট কণ্ডিশ্যন মে বি আমাৰ চইলৰ ওপৰত যিটো আছে সেইটো ষ্টাডিটো বহুত কৰা দৰকাৰ আমাৰ উইকেটছ আৰু বাহিৰৰ উইকেটছ মানে বহুত ডিফাৰেঞ্চ আপুনি যদি লোকেল টুৰ্ণামেণ্ট বৰ্ষাপাৰা বা এ চি এ গাইডেঞ্চৰ গ্ৰাউণ্ডত খেলে আপুনি অ'কে বা তাৰ বাহিৰে যিবিলাক উইকেটছ না সেইবিলাক মইতো কওঁ নট প্লেয়িং কণ্ডিশ্যনছ আপুনি এটা বলাৰ যদি ইমান টাৰ্ণ হৈ যায় ইটছ আনপ্লেয়েবল একচুৱেলি
1: পিটছখনৰ কথা
0: পিটছখনৰ কথা আৰু সেইটো এটা বহুত ডাঙৰ ইম্পেক্ট কৰে নাম্বাৰ টু মেচেছ এতিয়া এ চি এ যিখিনি মেচেছ অৰ্গেনাইজ কৰে সেইখিনিতো ফৰ চাম ছেট অফ প্লেয়াৰ্ছৰ কাৰণেহে এক্সপ'জাৰ লৈ যায় বা টুৰ্ণামেণ্ট আগত আপোনাৰ মেচ ৰঞ্জী ট্ৰফি বা 19 টুৰ্ণামেণ্টৰ আগত সিহঁতে এ চি এখন টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰে বা দুখন কৰে বাট অভাৰঅল কথাটো কেনেকুৱা হৈ যায় আপুনি যেতিয়া ক্ৰিকেট খেলে বা ক্ৰিকেট শিকে আমাক সবতচে প্ৰায়ৰিটিজ মেচ বিকজ ৰিয়েলিটি ইজ মেচ আমাৰ অসমত কি হয় উই ডু মষ্ট অফ দ্য প্ৰেক্টিছ ফাৰ্ষ্ট তাৰ সুবিধা পালে মেচ খেলে
1: হয়
0: অসমত সেইটো কমপ্লিটলি ৰং আমাৰ প্ৰায়ৰিটি হ'ল মেচ বিকজ ক্ৰিকেটটো হ'ল মেচ উইন লুজ উইন লুজ উইন লুজ পাৰফৰ্ম ফেইল পাৰফৰ্ম ফেইল কিন্তু আমাৰ মেক্সিমাম টাইম আপুনি যদি 365 ডেজ আপুনি কেলকুলেট কৰে এনি ক্লাব ই গ' টু এনি ক্লাব ই গ' টু এনি ডিষ্ট্ৰিক্ট আপুনি কেলকুলেশ্যনত আপুনি চাব 30% অফ দ্য টাইমহে মেচ খেলি আছে 70% কিন্তু সিহঁতে প্ৰেক্টিচ কৰি আছে সেইটোত কেতিয়াও নহ'ব ক্ৰিকেট ইজ অল এবাউট গেটিং আউট গিভিং দ্য পাৰফৰ্মেঞ্চ গেটিং 5 উইকেটছ এদিন মাৰ খাম তাতে বস্তুটো শিকা যায় তাতে শিকা যায় এতিয়া প্ৰেক্টিছত কি হয় আপুনি ইয়াত টিচিঙে কি তাক আপুনি সৰু অলপ বায়'মেকানিক্স তাক শিকাইছে বোলে ঠিক আছে কাৰোবাৰ অন ছিজন প্ৰব্লেম হৈছে সি অফ ছিজনত কোচৰ লগত প্ৰেক্টিছ ছেশ্যনত কাম কৰিছে দেটছ এ ডিফাৰেণ্ট ষ্টৰি মই মিন কৰিছোঁ আমি যেতিয়া এটা ল'ৰাক প্ৰেক্টিছত পঠাওঁ মানে পেৰেণ্টছ পঠাওঁ বা আমি যে কোচেছ এটা ল'ৰাক প্ৰেক্টিছত আহে আমি তাক কোনটো মডিউলত দি আছোঁ প্ৰেক্টিছ মডিউলত দি আছোঁ আমাক লাগে মেথছ মডিউল ল'ৰাজন আহিছে আমি নেটছত পঠাই দিছোঁ তাক ফিল্ডিং কৰাইছোঁ সেইটো কমাই যেতিয়া কোনোবা ল'ৰা প্ৰেক্টিছত আহে তাক ইমিডিয়েট মেথছত মেথছ ছিটুৱেশ্যন খেলিছে চেই ছাপ'জ কোনোবা ল'ৰা 2টা বজাত আহিব স্কুলৰ পৰা 2টাৰ পৰা 6টালৈ মেথছ এভৰিডে মেথছ আল্টিমেটলি আপুনি খেলিব আহিছে গেমটো শিকিব এইটো গেমৰ বেষ্টৱে শিকা হ'ল মেথছ ছিমুলেশ্যনছ আমাৰ উল্টা হৈ আছে সেইটো মই বুজিছোঁ কম্পিটিশ্যন খেলিব দরকার না কি বিভিন্ন কম্পিটিশনে পার্টিসিপেট করেছে দ্যাটস অপশনাল সেটা ভালো ভেল এন্ড গুড বা যদি কম্পিটিশন তো আপনি সদায় না পায় কিন্তু সদায় প্র্যাকটিস করব কারণ এই প্র্যাকটিসটা আপনাকে মই কৈছো এই প্র্যাকটিসটো মডিউলটো যেটো হয় আমার প্র্যাকটিসটো সেটা ম্যাথসত কনভার্ট করব লাগে ম্যাক্সিমাম টাইমস rather than practicing in the nets
1: তেতিয়াহে আসলে আমি শিকিব পারিম আর আমি কম্পিটিশন বেলেগৰ লগত কৰিব পাৰি
0: প্লেইং ক্রিকেট ইজ দ্যাট ইজ দা অনলি ওয়ে এটা কথা আছে না হেভেনলি রুট দিস ইজ দ্য হেভেনলি রুট তার অল্টারনেট কেতিয়া হব নোৱাৰে ইউ আস্ক এনিবডি তেখেতে সেইটোৱে কব আপুনি নেটছত চাব ডিফাৰেঞ্চ কেনেকুৱা হৈ যায় ইউ নো ইফ ইউ গেটিং আউট নো ইছুজ আপুনি আকৌ বেটিং কৰিব পাৰিব আপুনি এটা বল আৰু ছাপ'জ আপুনি এটা বেয়া শ্বট খেলি আউট হৈ গ'ল আপুনি নেটছত আকৌ কণ্টিনিউ কৰিব পাৰিব মেটছত নোৱাৰে আৰু ইম্পৰ্টেণ্টলি ছাৰ আমি যে কওঁ স্কিল এই ল'ৰাটো স্কিল নাই বা এই ল'ৰাটো স্কিল আছে স্কিল কেনেকৈ ডেভেলপ হয় আপুনি জানেনে এনিথিং ইউ ডু আণ্ডাৰ প্ৰেছাৰ ইজ স্কিল ছায়েন্স বেছড এতিয়া যে কোচিং আমি কৰোঁ এটা ল'ৰাক যে আমি স্কিল শিকাই আছোঁ কি

0: better do this 1,000 times. That skill of convert in other into. Karan again, he is not under pressure. But he pressure tha ki, fear of getting out, jodi he to practice kore, that converts into skill. Skill of definition is anything. Anything, if you want to acquire as a skill, it has to be under pressure.
1: হয় হেতু আপুনি এগৰাকী প্ৰশিক্ষক হিচাপেও অনুভৱ কৰিছে আৰু নিজেও যেতিয়া এই খেলৰ লগত জড়িত সেই হিচাপেও আপুনি কব পাৰিছে কিন্তু আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো এগৰাকী প্ৰশিক্ষক আপুনি বিভিন্ন স্থানৰ পৰা আপোনাৰ কাখলৈ লৰাছলী আহে ক্ৰিকেটৰ কথা শিকিবলৈ ক্ৰিকেটৰ জ্ঞান লবৰ কাৰণে তেওঁলোকৰ মাজত আপুনি কেনে ধৰণৰ মানসিকতা দেখিছে মনোবল কেনেকুৱা দেখিছে তেওঁলোকৰ বৰ্তমান সময় যদি আমি নৱপ্ৰজন্মৰ কথা কওঁ
0: যেতিয়া ইনিচিয়েলি আহে ন সেইটো গেমটো এনজয় কৰিব আহে প্ৰথম আপুনি ধৰক ইনিচিয়েলি ল'ৰাটো যদি আপুনি কয় নাই নাই তই নেক্সট টাইম তই বিৰাট কোহলি হ'ব লাগিব ডেট ইজ অলছ' ৰং আল্টিমেটলি আপুনি যেতিয়া আহিছে ন ল'ৰাটো তেতিয়া মানে সিহঁতে আহে এনজয় দ্য গেম মেক ফ্ৰেণ্ডছ আড্ডা মাৰিব খেলিব কিপ ইট চিম্পল ডেট ৱে সেনেকুৱাই ঠিক আছে যেতিয়া তেওঁ গ্ৰ'য়িং ষ্টেজ আহিব ৱেন ইউ টেক ইট ছিৰিয়াছলি তেখেতে গম পাব কি নাই এতিয়া অলপ পঢ়া শুনা আৰু খেলাৰ মাজত মই বেলেঞ্চটো আনিব লাগিব মেবি মই খেলাত বেছি যাম খেলাত যাম দে উইল নো ইটছেল্ফ কিন্তু এজ এ কোচ আপুনি ক'ব নোৱাৰে তই ভাল খেলিবি দেই নেক্সট 10 ইয়াৰ্ছ সেইটো ক'ব নোৱাৰে লেট ডেম এনজয় আহিছে এনজয় দ্য গেম ফাৰ্ষ্ট এগেইন ইফ ইউ ৱান্ট টু উইন বিগ মেচেছ না আপুনি গেমটো এনজয় কৰিব লাগিব আপুনি ইমাজিন কৰক আপুনি 50-60,000 মানুহৰ মাজত খেলি আছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট চলি আছে আপুনি যদি আপোনাৰ গেমটো প্ৰায়োৰিটাইজ আপোনাৰ ইণ্টাৰেষ্টিং নহয় আপুনি এনজয় নকৰে নহয় আপুনি কেতিয়াও উইন মেচটো জিকিব নোৱাৰে আপুনি ভাল পাব লাগিব ফুক্তি লাগিব লাগিব আপোনাৰ এড্ৰেনালিন হাই হ'ব লাগিব তেতিয়া পাৰফৰ্মেঞ্চ হাই হ'ব ইটছ ভেৰি মানে আজিকালি কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ বাট আপুনি এলাউ কৰিব লাগিব কি এনজয় লাগিব একদম ফৰ্মষ্ট ইম্পাৰ্চনেল ফৰ্মষ্ট কৰিব লাগিব
1: আচলতে আমি যেতিয়া এনজয় কৰিম তেতিয়াহে আমাৰ মনোবল সিমান দৃঢ় হ'ব যে মই এনজয় কৰিছোঁ আৰু খেলটোত মই জিকিব লাগিব মই দেশৰ কাৰণে জিকিব লাগিব নিজৰ কাৰণে জিকিব লাগিব নহয় জানো আপুনি খুব সুন্দৰ এটা কথা কৈছে আৰু যিহেতু আপুনি এটা কথা প্ৰথমে কৈছিল যে যেতিয়া আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাওঁ তেতিয়া আমাৰ মনত এটাই ভাৱ আহে যে আমি দেশৰ কাৰণে খেলিব গৈ আছোঁ আৰু দেশৰ কাৰণে খেলিছোঁ আৰু আমি জিকিব লাগিব মই নহয় আমি জিকিব লাগিব সেই স্পিৰিটটো কেনেধৰণে অহাটো প্ৰয়োজনীয় বুলি বা আপুনি ভাবে এতিয়া যদি নৱপ্ৰজন্মৰ কথা কওঁ তেওঁলোকে
0: সেইটো ডিপেণ্ডছ কৰে ছাৰ পুৰা এনভাইৰনমেণ্ট ওপৰত ঠিক আছে সেইকাৰণে উই চুজ একাডেমিজ উই চুজ কোচেছ এখেত কোচৰ লগত মই কাম কৰিম বা এইটো একাডেমিত মই যাম এটা এনভাইৰনমেণ্ট থাকে ইউ চি ইয়ৰ পেৰেণ্টছ আপুনি ঘৰত আপোনাক কেনেকুৱা এনভাইৰনমেণ্ট কিছুমানে নাপায় না সেইটো এনভাইৰনমেণ্ট চ' প্ৰথম ৰূপটো হ'ল এনভাইৰনমেণ্ট আপুনি যদি এনভাইৰনমেণ্ট এনেকুৱা পায় সৰুৰ পৰা কি আপোনাক জিকা শিকাই আছে ফেইল কৰিলেও আপোনাক অপশ্যন দিছে কি কিয় ফেইল কৰিছ ফাইণ্ড দ্য ৱে আউট কেনেকৈ ছাকচিড কৰিব লাগিব তেখেতৰ ওপৰত যে বস্তু দিছে কি ডু ইট ইয়ৰ চেল্ফ আই এম দেয়াৰ টু হেল্প ইউ বাট ফাইণ্ড দ্য ৱে ইয়ৰ চেল্ফ বুম
1: আচলতে অভিভাৱকসকলে প্ৰথম পৰ্যায়ত ঘৰতে এইখিনি মানসিকতা এই মনোবল নিজৰ ল'ৰা ছোৱালীক দিব লাগিব জিকাৰ মনোবল যেতিয়ালৈকে লোকৰ নাহে তেতিয়ালৈকে কিন্তু তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত ক'ব লাগিব ক্ৰীড়া বুলি নহয় প্ৰতিটো ক্ষেত্ৰত কিন্তু আগবঢ়া অকণমান টান হৈ পৰে এতিয়া অসমৰ যদি আমি কথা কওঁ আসাম ক্ৰিকেট এছ'চিয়েশ্যন আছে আগতকে বহুত ভাল কাম কৰি আছে এছ'চিয়েশ্যনে বহু ক্ষেত্ৰত এতিয়া ল'ৰা ছোৱালীক আগবঢ়াই নি আছে ক্ৰিকেটৰ ক্ষেত্ৰত সদ্যহতে কিছুদিন পূৰ্বে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে আসাম প্ৰিমিয়াৰ লীগ লঞ্চ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব কিমান সম্ভাৱনা আছে অসমৰ ক্ষেত্ৰত
0: সেইটো আপুনি মইতো এজ এ জাজ কৰিম এজ এ স্পেক্টেটৰ কোচ হিচাপে জাজ কৰিব নোৱাৰোঁ এগেইন কি ৱে ডিজাইন কৰিছে আইডিয়াছ কি এডমিনিষ্ট্ৰেশ্যনৰ কোচেছৰ সেইটো বুজি পোৱাত অলপ টান কিছুমান থাকে কি মেটছৰ টুৰ্ণামেণ্টৰ বিগ টুৰ্ণামেণ্টৰ আগত এখন মেটছ দিওঁ সিহঁতক অল এক্সপিৰিয়েঞ্চ হওক কিছুমানে গেমটো আপলিফ্ট কৰিবৰ কাৰণে কৰে বিভিন্ন কাৰণ কিন্তু আপুনি কামটো কি হৈ আছে সেইটো গম পোৱাত ভেৰি টাফ আপুনি গম নাপাব যে আনলেছ ইউ টক ঠিক আছে আৰু এইটো ইমান ডাঙৰ সাধাৰণ বহুত মানুহ লাগে কাম কৰিবৰ কাৰণে বহুত মানুহ লাগিব কাম কৰিবৰ কাৰণে মত মানে মন মিলিব লাগিব গ'ল এটাই হ'ব লাগিব তেতিয়াহে বস্তুটো আমি যিটো বিচাৰি আছোঁ হ'ব
1: আৰু বহুত প্ৰতিভাৱান খেলুৱৈ আচলতে ওলাই আহিব তেতিয়া নহয় জানো অসমৰ বহুত প্ৰতিভাৱান খেলুৱৈ আছে কিন্তু চুকে কোণে বহু আছে হয়তো তেওঁলোকে সেই স্ক'পটো পোৱা নাই বা বহুতে হয়তো তেনেধৰণৰ কোচ পোৱা নাই যে তেওঁলোকে আগবাঢ়ি আহিব পাৰিছে কিন্তু কেনেধৰণে আগবাঢ়ি আহিব সেয়া তেওঁলোকৰ এটা মনত প্ৰশ্ন উত্থাপন হৈ আছে কিন্তু এই ক্ষেত্ৰত আপুনি কি ভাবে আমি কেনেধৰণে আমাৰ চুকে কোণে থকা এইসকল খেলুৱৈক আগবঢ়াই লৈ আহিব পাৰোঁ

0: গভৰ্ণমেণ্টে খেল মহাৰণ ইতিমধ্যে আৰম্ভ কৰিছে, তথাপিও আপোনাৰ দৃষ্টিত?
1: ৰিচেণ্টলি এটা পডকাষ্ট হৈছিল ফুটবলৰ লৈ, এটা সেনেকুৱা ছেইম এটা বস্তু সুধো আপোনাৰ লজিকেল এটা কুৱেশ্যন দেই। ইমান বছৰৰ পৰা আমি ক্ৰিকেট খেলি আছোঁ অসমে, ইমান কোৱান্টিটিত খেলে প্লেয়াৰ্ছে, ফেচিলিটিজ ছুপাৰ ছুপাৰ আপুনি ক'বই নালাগে এতিয়া বৰ্তমান। এটা টেষ্ট প্লেয়াৰ নাই হ'ব পাৰে নেকি আপোনাৰ লাগে নেকি এনেকুৱা হ'ব পাৰে নেকি? এটা টেষ্ট প্লেয়াৰ নাই, টেষ্ট কোৱালিটি নাই, দিছ ইজ ক্লোজ টু ইম্পচিবল। ইমান ফেচিলিটিজত, ইমান নলেজ এতিয়া আছে, ক্লোজ টু ইম্পচিবল এটা টেষ্ট প্লেয়াৰ নাই। প্ৰব্লেম ক'ত চাব? এডমিনিষ্ট্ৰেশ্যনে কি কৰে চাব খুলি ক'ব লাগিব। মই কৈছোঁ এডমিনিষ্ট্ৰেশ্যন কামটো এডমিনিষ্ট্ৰেশ্যনে কৰিব না, বস্তু পাই আছে নে নাই, ফাণ্ড আহি আছে নে নাই, কি কি বস্তু লাগে, উইকেটছ আছে নে নাই, কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ কাম। তাৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনে এপইণ্ট কৰে কিছুমান মানুহ, ডেজিগনেশ্যন দিয়ে অমুক অমুক অমুক, সেইকেইটা মানুহে ডিচাইড কৰিব লাগিব আমি কি কাম কৰিম। আমাৰ অসমত কি হৈছে, আমি যিকেইটা ভাল খেলে বা ডিষ্ট্ৰিক্টত যিকেইটা আহে, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেট ট্ৰায়েলত আহে, ষ্টেট ট্ৰায়েলত পৰা ষ্টেট খেলে, সেইকেইটাক জানো বা সেইকেইটাৰ ওপৰত কাম কৰোঁ। এই যে ডিষ্ট্ৰিক্টত খেলে, ক'ৰ পৰা আহি আছে প্লেয়াৰকেইটা, ক্লাব ক্লাবত কি কৰি আছোঁ আমি, আমি বিল্ডিংটো খাৰাপ কৰিছোঁ, তলৰ পাইৰিং কি কৰিছে, আপুনি এইটো আমাৰতো কেতিয়াও চোৱা নাই। আল্টিমেটলি সেই প্লেয়াৰটো প্ৰডিউচ কৰি হৈ আছে কোনোবা না কোনোবা ডিষ্ট্ৰিক্টৰ ক্লাব এটাত, তাৰ পৰা সি ওলাই ডিষ্ট্ৰিক্ট খেলিছে, এতিয়া সি ওলাইছে কেনেকুৱা, কি কোৱালিটি একুৱাৰ কৰি ওলাইছে, সেইটো ইম্পৰ্টেণ্ট নে আপোনাক লাগে? এইটো ইম্পৰ্টেণ্ট, এইটোতো হৈ আছে ইমান বছৰৰ পৰা, এইটো হৈ আছে। এইটোৰ যোন আমি ধ্যান দিম ন, কি ক্লাব লেভেলত যিকেইটা প্লেয়াৰ খেলি আছে সেইকেইটাৰ কোৱালিটি কেতিয়া কি আছে, পিক দেম আপ, মে বি একাডেমি, আপুনি ইণ্ডিয়াৰ এজন টেষ্ট প্লেয়াৰ বিচাৰি আছে নহয়, আপুনি তলত চাবই লাগিব, চকু চকু তলত থাকিব লাগিব, নহ'লে ইম্পচিবল। এটা প্লেয়াৰ ডিষ্ট্ৰিক্টত গৈছে, ডিষ্ট্ৰিক্টৰ ষ্টেট ট্ৰায়েলত আপুনি ছিলেক্টৰ পঠাই দিছে, আপুনি পঠাই দিছে মানুহবিলাক, সেইখিনি আপুনি চাই আছে, কিন্তু তাৰ ইনিচিয়েল গ্ৰ'থটো ক'ত আছে? ইনিচিয়েল গ্ৰ'থৰ পৰা আমি আনিব লাগিব না। ইউ আৰ টকিং এবাউট বুৰ্জ খলিফা, আপুনি বুৰ্জ খলিফা কনষ্ট্ৰাকশ্যন কৰাৰ আগত আপুনি মাটিৰ ডেঞ্চিটি কিমান, চইল কিমান চাব লাগিব, এইটো সেইটো মিচিং হৈ আছে, সেই পাৰ্টটো মিচিং আছে। এচি কিন্তু এপইণ্ট কৰিছে সেইটো কাৰণে মানুহ।
0: এটা কিন্তু খুব গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে, আমাৰ গ্ৰাউণ্ড লেভেলৰ পৰা যদি আমি গুৰুত্ব দিওঁ, আৰু গ্ৰাউণ্ড লেভেলত এনে বহু খেলুৱৈ হয়তো আছে যিসকলে হয়তো সেই স্ক'পটো পোৱা নাই, সেই তেওঁলোকে যেনেধৰণে বিচাৰিছে এটা ফ'কাছ তেওঁলোকে পোৱা নাই, সেই ক্ষেত্ৰত যদি আমি গুৰুত্ব দিওঁ তেনেহ'লে নিশ্চয় এনে বহু সুপ্ত প্ৰতিভা আমাৰ অসমত আছে, তেওঁ কোৱাৰ দৰে টেষ্ট প্লেয়াৰ হ'ব পৰা যোগ্যতা কিন্তু আছে, আমি কেৱল বিচাৰিব লাগিব, বিচাৰিব জানিব লাগিব। খুব সুন্দৰভাৱে আপুনি কৈছে, আৰু নিশ্চয় আমাৰ শ্ৰোতাসকলেও এই ক্ষেত্ৰত শুনি ভালো পাইছে আৰু লগতে গুৰুত্বও দিব যিসকলে এই কথা শুনি আছে। আপোনাৰ এটা অভিজ্ঞতা আছে, ইমান বছৰৰ এটা অভিজ্ঞতা, বৰ্তমানো আপুনি প্ৰশিক্ষণ দি আছে ছাত্ৰ ছাত্ৰীসকলক, খেলুৱৈসকলক প্ৰশিক্ষণ দি আগবঢ়াই লৈ গৈ আছে। বৰ্তমান যদি আমি কথা কওঁ, 50 অভাৰ্ছৰ মেচ এখনতকৈ, ওৱান ডে মেচ এখনতকৈ এতিয়া বৰ্তমান T20, প্ৰিমিয়াৰ লীগ এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে, কেনেধৰণৰ এই ক্ষেত্ৰত আপোনাৰ মন্তব্য, যে কিমান ভাল কথা বা কেনেধৰণে আমাৰ প্লেয়াৰসকল আচলতে এই ক্ষেত্ৰতো আগুৱাই যাব পাৰে?
1: দুটা গেম ফৰ্মেট দুটা বেলেগ বেলেগ, স্কিলো বেলেগ, কিন্তু গেম কিন্তু আমাক কি লাগে, মোক কি লাগে বা আপোনাক কি লাগে, আমি সেইটো যদি সেইটো বিচাৰিছোঁ লেট ডেন বিচাৰি ফৰ্মেট কোনটো হ'ব লাগে। এতিয়া আপুনি আজি মই কওঁ এইটো বেয়া এইটো ভাল, আমাক কি লাগে, আমাক যদি সেইটো লাগে আৰু এইটো মডিউলটো, এইটো মডিউলটো যদি এচিভেবল ডু ইট, নহয় আমাক টেষ্ট প্লেয়াৰ এটা লাগে অসমৰ পৰা, এটা এনেকুৱা প্লেয়াৰ লাগে যোনে ওৱান ডে ছেটল ছেটল ওৱান ডে টিমৰ প্লেয়াৰ, তেতিয়া বদলিব লাগিব। সেইটো আপুনি আৰু মই এক্সপাৰ্টিজ T20 বেয়া মাৰি মাৰি খেলে, বা কিছুমান কোচে কয় কিয় T20 প্ৰেক্টিচ কৰিব লাগে বেটিঙত, টেষ্ট প্লেয়াৰ সেইটো কৰ, এগেইন সেইটো আকৌ মাইণ্ডছেট। ইয়েছ, যিটো আপুনি সুধি আছে তাৰ এটা ইউনিভাৰ্চেল আনচাৰ আছে, ইফ ইউ লাৰ্ণ দ্য স্কিল অফ দিছ গেম অফ টেষ্ট ক্ৰিকেট, টেষ্ট ক্ৰিকেটৰ স্কিলটো আপুনি প্ৰেক্টিচ কৰে, ইউ ইউ লেভেল টু প্লে T20, কিন্তু আপুনি T20 ফৰ্মেটৰ যদি প্ৰেক্টিচ কৰে, নেভাৰ গোইং টু প্লে টেষ্ট ক্ৰিকেট, নেভাৰ, চান্সে নাই। এতিয়া লেট ডেম ডিচাইড হোৱাট ইউ ৱান্ট,
0: T20 খেলিব বিচাৰিছে নে টেষ্ট ক্ৰিকেট নেওয়া নে,
1: এতিয়া সেইটো ছেইম কোচেছবিলাককো মই সেইটোৱে কওঁ যোনে মোৰ তাত আহে, যদি তো প্লেয়াৰটোক দ্য আৰ্ট অফ বেটিং শিকাব ইচ্ছা আছে নে আৰ্ট অফ ছাৰ্ভাইভিং আছে, T20 অলপ ছাৰ্ভাইভিং, মই যদি মই কম দিব পাৰোঁ, বাট ইফ ইউ ৰিয়েলি ৱান্ট টু লাৰ্ণ দ্য আৰ্ট অফ ক্ৰিকেট, সেইখিনি স্কিল লাগিব। ওৱান্স ইউ একুৱাইৰ দ্য স্কিল, ইউ কেন শ্বিফ্ট টু T20,
0: বাট T20ৰ পৰা এইটো শ্বিফ্ট নহ'ব,
1: নেভাৰ, নট পচিবল।

0: এইবিলাক বহু কথা আচলতে আছে যিবিলাক আমি জনাটো উচিত। যিসকল অভিভাৱক আছে, যিসকল খেলুৱৈ আছে, তেওঁলোকে ক্ৰিকেটক আগবাঢ়ি যাব বিচাৰে, বহুতে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে। শচীন তেণ্ডুলকাৰৰ কথা কওক, বিৰাট কোহলিৰ কথা কওক, বা এতিয়া আমাৰ ৰিয়ান পৰাগৰ কথা কওক, দেখি দেখি তেওঁলোকৰ মনত এটা উৎসাহ। সেইসকল খেলুৱৈক আপুনি কি ক'ব বিচাৰিব, কেনেকৈ তেওঁলোকে আগবঢ়াটো আপুনি বিচাৰিব প্ৰাথমিক পৰ্যায়ত?
1: ক্ৰিকেট কেতিয়া সেনেকুৱা খেলিবই নোৱাৰে কেৰিয়াৰ হিচাপে। ক্ৰিকেট ভাল পাব লাগিব, পেচনেট হ'ব লাগিব, পইচা চাৰ্ভাইভৰ কাৰণে পাব, কেৰিয়াৰ বনাম, ক্ৰিকেটত চাকৰি পাম। ক্ৰিকেট খেলিব লাগিব, ইউ লাভ দিছ গেম, ইউ আৰ পেচনেট এবাউট দিছ গেম। মই ক্ৰিকেট খেলা ভাল পাওঁ, আই ৱান্ট টু কণ্ট্ৰিবিউট মাই টীম ফৰ উইনিং দিছ দিছ দিছ দিছ ট্ৰফিজ, আই ৱান্ট টু কণ্ট্ৰিবিউট মাই টীম ফৰ উইনিং দিছ টুৰ্ণামেণ্ট, আই ৱান্ট টু বি দ্য বেষ্ট। সেইখিনিতে টাইম পাছ হৈ যাব, আপোনাৰ খতম হৈ যাব। আপুনি কেতিয়া 16 বছৰ বা 20 বছৰ গুচি গ'ল আপুনি গমেই নাপাব। কেতিয়াও এইটো মানে কেৰিয়াৰ ল'ম, অমুক কৰিম, তমুক কৰিম, নট পচিবল। আপুনি এভৰি ডে আপুনি বেষ্ট বেষ্ট বেষ্ট বেষ্ট বেষ্ট ভাৰ্জন অফ ইউ হৈ থাকিব লাগিব। স্পৰ্টছ ইজ অল অবাউট দ্য বেষ্ট ভাৰ্জন অফ ইউ। পইচা আহিছে নাই ডাজন্ট মেটাৰ, আপুনি ফেম পাইছে নাই পাইছে ডাজন্ট মেটাৰ, ইয়াৰ টীম ইজ উইনিং ফেণ্টাষ্টিক, ইয়াৰ গিভিং ইয়াৰ বেষ্ট ফেণ্টাষ্টিক। আপুনি এভৰি ডে বেষ্ট হৈ আছে, এভৰি ডে অলপ অলপ অলপ অলপ অলপকৈ বেষ্ট বেষ্ট বেষ্ট বেষ্ট বেষ্ট ভাৰ্জন এটা হৈ গৈছে, ফেণ্টাষ্টিক। তাৰপিছত যি হ'ব দেখা যাব, আপুনি চাই ল'ব। আপুনি এনিথিং যদি আপুনি তাৰ পেচনেল পেচনেবল নহয় সেইটো কামৰ ওপৰত, বা আপুনি বিৰাট ৰিয়েলি এনজয় কৰে নহয়, আপুনি সেইটো কেৰিয়াৰটো কেতিয়াও আহি নপৰে। আৰু কেতিয়াও মই ইভেন পেৰেণ্টছবিলাকো কওঁ, প্লিজ ডু নট চেণ্ড ইয়ৰ চাইল্ড ফৰ কেৰিয়াৰ এণ্ড অল দিছ থিংছ। এনজয় কৰে দ্য গেম, গেম ক্ৰিকেটটো আপুনি ইমাজিন কৰিব নোৱাৰে, ইটছ এ দ্য বিউটি অফ দিছ গেম, আপুনি ইমাজিন কৰিব নোৱাৰে কি কি দি দিয়ে ক্ৰিকেটে, নাভাবা বস্তু দি দিয়ে। মই চবক এইটোৱে কওঁ, লেট দ্য কিডছ এনজয় দিছ গেম, বি দ্য ট্ৰাই টু বি দ্য বেষ্ট ভাৰ্জন অফ দেমছেল্ভ এণ্ড উইন মেচেছ ফৰ কাণ্ট্ৰি, ফৰ ইয়ৰ ষ্টেট, ফৰ ইয়ৰ ক্লাবছ।
0: হয়, আৰু যদি মই আপোনাক সোধোঁ যে অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আৰু বেটাৰ হয়, আপুনি কোৱাৰ ধৰণে যদি খেলুৱৈসকলক আমি নিৰ্বাচিত কৰি তেওঁলোকক এটা প্লেটফৰ্ম দিব পাৰোঁ, তেনেহ'লে অসমেও এদিন, অসমৰ খেলুৱৈসকলেও এদিন ভাৰতীয় দলত অংশগ্ৰহণ কৰিব পাৰিব, তেওঁলোকে ভাৰতৰ হৈ খেলিব পাৰিব।
1: প্ৰশ্ন নুঠে, নোৱাৰা প্ৰশ্নই নুঠে। এতিয়া বৰ্তমান যিখিনি ফেচিলিটিজ আছে, এতিয়া কৈছোঁ মোৰ মোৰ দেন এনাফ, আমি উই এজ কোচেছ আমি গ্ৰুপ হ'ব লাগিব। প্লেয়াৰবিলাক নিজ জেগা ঠিক আছে, আমি কি হৈছোঁ আমি চব জানো, ডেট ইজ দ্য বিগ প্ৰব্লেম। সিহঁতক চব জানিব দে, সিহঁতক আনচাৰ্ছ ওলাব দে, প্লেয়াৰ্ছক আনচাৰ্ছ ওলাব দে, ৱাই আৰ দে ফেইলিং, কিয় পাৰা নাই, লেট দেম ফাইণ্ড আউট। বাট উই এজ কোচেছ আমাক লাগে, আমি কোচ হৈছোঁ, এজন প্লেয়াৰক শিকাই আছোঁ, কিবা এটা দেখাব লাগিব, এনেই থিয় হৈ থাকিব নোৱাৰি, ডেট ইজ ৰং। আমি এজ কোচেছ গ্ৰ' হ'ব লাগিব, এ চি এছ যিমান আছে এজ কোচেছ গ্ৰ' হ'ব লাগিব, টাস্ক দিব লাগিব, ডিজাইন কৰিব লাগিব সিহঁতৰ কাৰণে ছেশ্যনবিলাক, ভাল ছেশ্যন আণ্ডাৰ প্ৰেছাৰ, আপুনি চাব আপুনি নেক্সট 5 ইয়াৰ্ছৰ ইণ্টাৰেষ্ট হৈ
0: যাব। খুব ধুনীয়া, খুব সুন্দৰ কথা আচলতে আপুনি কৈছে। আমাৰ তেনেধৰণৰ খেলুৱৈ আছে আৰু নিশ্চয়কৈ ওলাই আহিব এনেধৰণৰ উদীয়মান ক্ৰীড়াবিদ যিসকলে অসমক ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিব, আৰু আমিও গৌৰৱ অনুভৱ কৰিম, আপোনালোকেও গৌৰৱ অনুভৱ কৰিব এগৰাকী প্ৰশিক্ষক হিচাপে, আৰু নিশ্চয় সেয়াও আমি আশা কৰিছোঁ। আৰু আপোনাক অশেষ ধন্যবাদ, ব্যস্ততাপূৰ্ণ সময় তাৰ মাজতো কিন্তু আজি আপুনি আমাৰ শ্ৰোতাসকলক সময় দিলে, ধন্যবাদ। শ্ৰোতা ইমান পৰে কথা পাতোঁ আহক অনুষ্ঠানটি শুনিলে, আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ এগৰাকী ক্ৰিকেটাৰ, লগতে তেখেত এগৰাকী প্ৰশিক্ষক পলাশজ্যোতি দাস ডাঙৰীয়াই। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত কুমাৰ চানুৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছোঁ হাম হে ৰাহি প্যাৰ কে বোলছবিত কুমাৰ চানু আৰু সহসংগী অলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি।

0: লোন পোৱাই যায় ন?
1: প্ৰথমে বাজেট বনাবলৈ শিক, তাৰ পিছত খৰচ কৰ।
0: কিন্তু বা
1: সা উপাৰ্জনৰ এক অংশ সদায় বচাবি, কিন্তু পাৰ্টি পৰা বাচিব নোৱাৰিবি।
0: অ বাইদেউ, পাৰ্টি মোৰ বাজেট তোৰ।
2: আচ্ছা, আৰবিআইয়ে কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: আৰ্থিক
5: আৰম্ভণি কৰক, আৰ্থিকভাৱে স্মাৰ্ট হৈ পৰক।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বৰসাত বুলছবিত কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকল, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় 10:30 হৈছে আৰু ইয়াৰ লগে লগে আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকল, আপোনালোকে আমাৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ নিউজ অন AIR আৰু AIR ৰেডিঅ' নামৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত, ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত আছিল নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়ক অজিত চক্ৰৱৰ্তী। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি মই জিনিয়া।